আকাশবাণী তেজপুৰ, আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ, বহাগ মাহৰ আজি 25 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 9 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

ৰোগটো এটা সমাধান কৰিব লগা সমস্যা নহয়, ই হ'ল অভিজ্ঞতাৰ মাজেদি পাব পৰা এটা বাস্তৱতা। এয়া আকাশবাণী তেজপুৰ। ঘণ্টেক পিছতে 6 বজাত গুৱাহাটী কেন্দ্ৰৰ কাৰ্যসূচী আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছো পণ্ডিত ভীমসেন যোশীৰ কণ্ঠত ৰাগ গুজৰি তৰী।

ইমান পৰে শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভীমসেন যোশীৰ কণ্ঠত ৰাগ গুজৰি তৰি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আৰম্ভ কৰিছোঁ বৰগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ শিল্পী উদেষ্ণা ভাৰ্গৱী। শিল্পীৰ কণ্ঠত পুনতেই শুনক শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত।

বৰগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানৰ শিল্পী আছিল উদেশনা ভাৰ্গৱী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

আজি নিশা 10 বজাত অখিল ভাৰতীয় সংগীতানুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 বজাত আলাপ অনুৰাগ। এই অনুষ্ঠানত অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য লোককৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখলানীৰ তৃতীয় খণ্ড শুনিবলৈ পাব। আলেখলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 9:00 বজাত আমাৰ অভিলেখাগাৰত সংগৃহীত হৈ থকা আকাশবাণীৰ প্ৰথমগৰাকী অসমীয়া বাতৰি পঢ়োতা সদ্যপ্ৰয়াত লিলি দাস মালিকৰ এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ নয়ন প্ৰসাদৰ। নিশা 8:02 বজাত দৃষ্টিপাত। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত সুনীল দেৱৰ কণ্ঠত আধুনিক গীত। সন্ধ্যা 6:10 বজাত কৃষিজগত অনুষ্ঠানত ৰজনীগন্ধা ফুলৰ খেতি আৰু অন্যান্য ফুলৰ মূল্য সংযোজন, এই বিষয়ে আলোচ কৰিব ডক্টৰ ৰুবি শৰ্মা আৰু ডক্টৰ বৰ্ণালী গগৈয়ে। আত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যৰ, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7:45 বজাত হিন্দী ভাষা শিক্ষাৰ পাঠ। আগবঢ়াব বৰ্ণালী মালাকাৰে। ইয়াত ভাগ ল'ব ঋতুৰাজ কলিতা আৰু ভাস্বতী বৰাই। সন্ধিয়া 6:40 বজাত বৰুণ দাসৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত। পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত লক্ষ্য হীৰা দাস আৰু তৰিকুদ্দিন আহমেদ, ৰবীন্দ্ৰনাথ দত্ত, বীৰেন্দ্ৰনাথ দত্ত আৰু লাৱণ্য ডেকা, দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মা আৰু সমবেত কণ্ঠৰ গীত শুনিবলৈ পাব। দিনৰ 12:15 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী তথা ভাওনা শিল্পী দীপ্লু ৰঞ্জন হাজৰিকাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ ভাস্কৰ শইকীয়াৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 1:20 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিৱেন বেনাৰ্জীৰ কণ্ঠত খেয়াল ৰাগ সুধ সাৰেং। দিনৰ 11:30 বজাত বিজ্ঞান ধাৰাবাহিক জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ সৎসত্তাৰিংশ খণ্ড, ৰচনা জ্ঞানশ্ৰী ভট্টাচাৰ্যৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। পুৱা 10:30 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰচাৰ হৈ থকা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 9:45 বজাত অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য আইডুৰ জোনাকী বাটৰ 10ম খণ্ড, ৰচনা অবন বৰপূজাৰীৰ, প্ৰযোজনা বন্তি বৰপূজাৰীৰ। পুৱা 7:30 বজাৰ উপন্যাস পাঠ অনুষ্ঠানত ৰজনীকান্ত বৰদলৈৰ ৰচিত উপন্যাস মিৰি জীয়ৰীৰ ধাৰাবাহিক পাঠৰ 8ম খণ্ড শুনিবলৈ পাব। পাঠ আগবঢ়াব উৎপল বৰাই, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি। 7:15 বজাত আজি পুৱা 9:15 বজাত জিলাৰ ৰেহৰূপ,

0: 9:20 আৰু সন্ধিয়া ক্ষমা কৰিব পুৱা 9:20 আৰু 10:00 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান দিনৰ 11:05 পৰাগমালা লাইভ 1:50 সুৰৰ জিঞ্জিৰি 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান বিয়লি 3:15 নেপালী 3:45 কাৰ্বি আৰু 4:30 বড়ো অনুষ্ঠান 3:05 আধুনিক গীতৰ অনুষ্ঠান সন্ধিয়া 7:35 পূবালীৰ সুৰ অনুষ্ঠানত সোণেশ্বৰ ৰংহাঙৰ কণ্ঠত কাৰ্বি গীত অনুষ্ঠান পৰিস্থিতি ইমানেই এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 FM এণ্ডৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: জল প্ৰদূষণ মানৱ সভ্যতাৰ বিকাশৰ লগে লগে প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰো দিনে দিনে বাঢ়ি গৈ আছে। এই সম্পদবোৰৰ কিছুমান এবাৰে ব্যৱহাৰ কৰিব পাৰি আৰু কিছুমান এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব পাৰি। পুনঃ ব্যৱহাৰ কৰিব পৰা এবিধ প্ৰাকৃতিক সম্পদ

জল প্ৰদূষণ। মানৱ সভ্যতাৰ বিকাশৰ লগে লগে প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰো দিনে দিনে বাঢ়ি গৈ আছে। এই সম্পদবোৰৰ কিছুমান এবাৰে ব্যৱহাৰ কৰিব পাৰি আৰু কিছুমান এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব পাৰি। পুনঃ ব্যৱহাৰ কৰিব পৰা এবিধ প্ৰাকৃতিক সম্পদ হ'ল পানী। খোৱাৰ বাহিৰেও আমি কল কাৰখানা, কাগজ, বস্ত্ৰ, দৰৱ, খাদ্য সামগ্ৰী প্ৰস্তুত, খেতি বাতি কৰা, বাট পথ নিৰ্মাণ, গৃহ নিৰ্মাণ, আমোদ প্ৰমোদৰ বাবেও প্ৰচুৰ পৰিমাণৰ পানী দৈনিক ব্যৱহাৰ কৰি আছোঁ। হওক, মানুহৰ বাহিৰেও প্ৰকৃতিৰ বুকুত থকা প্ৰতিবিধ জীৱকেই পানীৰ প্ৰয়োজন হয়। মাটিৰ স্বাভাৱিক উৰ্বৰা শক্তি অটুত থকাৰ বাবেও পানীৰ প্ৰয়োজন হয়। কিন্তু বৰ্তমান যুগত আমি পৃথিৱীৰ বুকুত থকা পানীখিনিক যিধৰণে অপব্যৱহাৰ কৰিবলৈ লৈছোঁ, তাৰ ফলত অচিৰেই পৃথিৱীখনত ব্যৱহাৰৰ উপযোগী পানীৰ অভাৱ হ'ব। এই ক্ষেত্ৰত যদি প্ৰতিগৰাকী নাগৰিকেই সাৱধান নহওঁ, তেনেহ'লে জল প্ৰদূষণৰ সমস্যাটো অচিৰেই আমাৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব। পানীৰ কথা কওঁতে আমি সাধাৰণতে খোৱা পানীৰ কথাকে ভাবোঁ, কিন্তু আমি এই কথা সকলোৱে মন কৰা উচিত যে দূষিত পানী গ্ৰহণ কৰাৰ ফলত গছ গছনি, কীট পতংগ, পশু পক্ষী, পথাৰৰ শস্যবোৰৰ ভিতৰলৈকেও বিষাক্ত পানী সোমাই গৈ ই খোৱাৰ অনুপযোগী কৰি তুলিব পাৰে। মাটিভাগ দূষিত হোৱাৰ ফলত পথাৰত কাম কৰা খেতিয়ক আৰু হালোৱা গৰু ম'হৰ ছালত দুৰাৰোগ্য ৰোগ হ'ব পাৰে। এই কথা আমি সকলোৱে জানি থোৱা ভাল যে পানী উতলাই কিছুমান ৰোগৰ বীজাণুহে নাশ কৰিব পাৰি, কিন্তু তাত থকা জটিল বিষাক্ত ৰাসায়নিক উপাদানবোৰ নষ্ট কৰিব নোৱাৰি। গতিকে পানীত বিষাক্ত দ্ৰব্য মিহলি হোৱা মানেই মানুহৰ লগতে পশু পক্ষী গছ গছনিৰ বাবেও ভয়াৱহ বিপদে দেখা দিব পাৰে। সেয়েহে এই বিপদক বাধা দিয়াৰ বাবে আমি সকলোৱে কিছু কথা জানি বুজি লোৱাৰ প্ৰয়োজন থাকে। পানী বিভিন্ন কাৰণত দূষিত হ'ব পাৰে। ঘৰত ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক দ্ৰব্য মিহলি হৈও পানী বিষাক্ত হ'ব পাৰে। উদ্যোগৰ পৰা পেলাই দিয়া বিষাক্ত আৱৰ্জনা মিহলি হৈ খেতিপথাৰ, চাহ বাগিচা আৰু উদ্যানবোৰত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ মিহলি হৈও পানী বিষাক্ত হ'ব পাৰে। খেতিপথাৰৰ পৰা ওলোৱা নানা ধৰণৰ আৱৰ্জনা মিহলি হৈ বিভিন্ন দুৰ্ঘটনাৰ ফলত কল কাৰখানা, যান বাহনৰ পৰা ওলোৱা বিষাক্ত পদাৰ্থ মিহলি হৈ ফাৰ্মাচী, নাৰ্ছিংহোম আদিৰ পৰা অশোধিতভাৱে পেলাই দিয়া বেণ্ডেজ, দৰৱৰ বটল আদিকে ধৰি অন্যান্য আৱৰ্জনাৰ দ্বাৰাও পানী দূষিত হ'ব পাৰে। বজাৰ এলেকাত পশু পক্ষীৰ নাড়ী ভুৰু, মাছৰ অৱশিষ্টৰ লগতে বজাৰৰ পৰা ওলোৱা বিভিন্ন ধৰণৰ আৱৰ্জনা মিহলি হৈও পানী বিষাক্ত হ'ব পাৰে। মানুহৰ শৌচ প্ৰস্ৰাৱ, থু খেকাৰ আদি মিহলি হৈও পানী বিষাক্ত হ'ব পাৰে। ভূগৰ্ভৰ পানীও বিভিন্ন ধৰণে বিষাক্ত হয়। জলাশয়বোৰৰ পৰা বহু পৰিমাণৰ পানী নিগৰি গৈ মাটিৰ তলত জমা হয়। যেতিয়া বিষাক্ত পদাৰ্থ মিহলি হৈ জলাশয়বোৰৰ পানী বিষাক্ত হৈ পৰিব, তেতিয়া তাৰ পৰা বিষাক্ত পানী নিগৰি গৈ ভূগৰ্ভত থকা জলভাণ্ডাৰো বিষাক্ত কৰে। এনেদৰে কুঁৱা অথবা দমকলৰ পানীও বিষাক্ত হ'ব পাৰে। অধিক গভীৰতাৰ পৰা পানী উঠোৱাৰ ফলত পানীৰ সৈতে ভূগৰ্ভত থকা অপকাৰী ৰাসায়নিক দ্ৰব্যবোৰো অধিক পৰিমাণে ওপৰলৈ উঠি আহে। অৱশ্যে প্ৰাকৃতিক জলাশয়বোৰ বিষাক্ত হোৱাৰ পৰা আমি ৰক্ষা কৰাৰ বিভিন্ন পন্থা গ্ৰহণ কৰিব পাৰোঁ। কৃষিক্ষেত্ৰত ব্যৱহৃত ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আৰু তৃণনাশক দ্ৰব্য পোনপটীয়াকৈ জলাধাৰসমূহত বা বৰষুণৰ পানীৰ লগত উটি গৈ জলাশয়ত মিহলি হয়। এনে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ কমাই জৈৱিক সাৰ আৰু জৈৱিক কীট তৃণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ প্ৰয়োগ বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। নগৰ চহৰত কল কাৰখানা আৰু ঘৰৰ পৰা ওলোৱা লেতেৰা পানীবোৰ শোধন কৰাৰ পিছতহে প্ৰাকৃতিক জলাশয়ত পৰিবলৈ দিব লাগে। হস্পিটেল, নাৰ্ছিংহোম আদিৰ পৰা ওলোৱা পানী সম্পূৰ্ণকৈ বীজাণুমুক্ত কৰাৰ পিছতহে প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিব লাগে। ৰাসায়নিক দ্ৰব্য নিৰ্গত কৰা কল কাৰখানা বা মেৰামতি কেন্দ্ৰবোৰৰ পানী বা আন বিষাক্ত দ্ৰব্য উৎসতে শোধন কৰাৰ পিছতহে এৰি দিব লাগে। মুঠতে বৰ্তমানৰ লগতে ভৱিষ্যত পৃথিৱীখনৰ নিৰাপত্তাৰ বাবে আমি কিছু কথা গুৰুত্ব সহকাৰে গ্ৰহণ কৰি মাটি, পানী, বায়ুত বিষাক্ত দ্ৰব্যবোৰ মিহলি নোহোৱাকৈ বিভিন্ন কাম কৰাৰ কৌশল সকলোৱে মিলি প্ৰয়োগ কৰাৰ প্ৰয়োজন আছে। চুবুৰী বা চহৰৰ কলনীবোৰত ব্যৱহৃত পানী নৰ্দমাৰে গৈ প্ৰাকৃতিক জলাশয়ত মিহলি হোৱাৰ আগতে কোনো স্থানত শোধনৰ ব্যৱস্থা কৰা উচিত। অৱশ্যে এনে কামৰ বাবে ব্যক্তিগত সজাগতাৰ উপৰিও সমূহীয়া প্ৰচেষ্টাৰ নিশ্চয় প্ৰয়োজন হ'ব।

0: জ্ঞান বিজ্ঞান শুনিলে, যুগুতালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

আজি নিশা 9 বজাত আমাৰ অভিলেখাগাৰত সংগ্ৰহীত হৈ থকা আকাশবাণীৰ প্ৰথমগৰাকী অসমীয়া বাতৰি পঢ়োতা সদ্যপ্ৰয়াত লীলি দাস মালিকৰ এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ নয়ন প্ৰসাদৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই অসমীয়াত বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 12 মে'ত

ব্যক্তিগত কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তিনিদিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছে। ছিকিমত কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰাৰ উদ্দেশ্যে কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠান কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছে। ইয়াৰ পূৰ্বে শুভেন্দু অধিকাৰীক বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কলকাতাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰি শ্ৰীশ্বাহে কয় যে সকলো প্ৰস্তাৱ শুভেন্দু অধিকাৰীৰ সপক্ষে লাভ কৰা হৈছে। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰীঅধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল RN ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক জয় সাব্যস্ত কৰি TMCৰ 15 বছৰীয়া শাসনৰ অন্ত পেলায়। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শুভেন্দু অধিকাৰীৰ গৃহ চহৰ পূব মেদিনীপুৰ আৰু তেওঁৰ সমষ্টি নন্দীগ্ৰামত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। অসমত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অহা 12 মে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা অনুসৰি খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে কাইলৈ বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সাইনি উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তিনিদিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছে। এই যুদ্ধবিৰতি আজিৰে পৰা 11 মেলৈ বলবৎ থাকিব আৰু এই সময়ছোৱাত দুয়োখন দেশৰ মাজত সকলো ধৰণৰ যুদ্ধ সম্বন্ধীয় কাৰ্যকলাপ বন্ধ থাকিব বুলি এটা বাৰ্তাত ৰাষ্ট্ৰপতি ট্ৰাম্পে উল্লেখ কৰে। ট্ৰাম্পে কয় যে এই সাময়িক যুদ্ধবিৰতি চুক্তিৰ জৰিয়তে দুই দেশৰ মাজৰ 1000 বন্দীক প্ৰত্যাৰ্পণ কৰাৰ দিশটো সামৰি লোৱা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে যুদ্ধ স্থায়ীভাৱে বন্ধ কৰাৰ বাবে আলোচনা চলি আছে। উল্লেখযোগ্য যে প্ৰতি বছৰে 9 মেত উদযাপন কৰি অহা বিজয় দিৱস ৰাছিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বন্ধৰ দিন। এই দিনটোতে পূৰ্বৰ ছোভিয়েট ইউনিয়নে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানৰ নাজী বাহিনীৰ বিৰুদ্ধে জয়লাভ কৰিছিল আৰু ৰাছিয়াই ইয়াক মহান দেশপ্ৰেমমূলক যুদ্ধ হিচাপে আখ্যা দি আহিছে। এই দিনটোতে সেই সময়ৰ ছোভিয়েট ৰাছিয়াৰ হাজাৰ হাজাৰ শ্বহীদৰ স্মৰণেৰে বৰ্তমান ৰাছিয়াত সামৰিক পেৰেড প্ৰদৰ্শন কৰা হয়। অৱশ্যে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি সামৰিক বাহিনীয়ে পেৰেডত অংশগ্ৰহণ নকৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কালি গায়ানাৰ স্বাস্থ্যমন্ত্ৰীক সাক্ষাৎ কৰে আৰু ইণ্ডিয়া গায়ানা স্বাস্থ্য সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। তিনিদিনীয়া ৰাষ্ট্ৰীয় ভ্ৰমণসূচীলৈ কেৰিবিয়ালৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্বাস্থ্যমন্ত্ৰী ডাঃ ফ্ৰেংক এণ্টনীক গায়ানাৰ জৰ্জ টাউনত সাক্ষাৎ কৰে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ডঃ জয়শংকৰ জামাইকালৈ গৈছিল আৰু তাৰ পাছত ছুৰিনামলৈ যায়। ভ্ৰমণৰ অন্তিম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে ত্ৰিনিদাদ আৰু টেবেগলৈ যাব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে কালি দক্ষিণ এছিয়া, প্ৰশান্ত মহাসাগৰীয়, মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা মণ্ডলৰ প্ৰতিনিধিসকলৰ সৈতে গঠিত এটা দলৰ সৈতে লৰিয়েল গ্ৰুপৰ বৈঠকত মিলিত হয়। এটা বাৰ্তাত মন্ত্ৰী শ্ৰীগোৱেলে কয় যে ভাৰতৰ পৰা সৌন্দৰ্যবৰ্ধক সামগ্ৰীসমূহৰ উচ্চ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰা আলোচনাৰ পাছত এই বৈঠক অনুষ্ঠিত হয়। শেহতীয়াকৈ লৰিয়েল গ্ৰুপে হায়দৰাবাদত বিশ্বৰ সৰ্ববৃহৎ বিউটি টেক গ্লোবেল কেপাচিটি চেণ্টাৰ মুকলি কৰাৰ পাছত ভাৰতক সৌন্দৰ্য বিষয়ক অধিক সুযোগ সৃষ্টি কৰাৰ পথ এই বৈঠকতে আলোচনা কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ছিকিমত কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰাৰ উদ্দেশ্যে গেংটকৰ নেশ্যনেল ইনষ্টিটিউট অব ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি আৰু তথ্য প্ৰযুক্তি বিভাগৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিমৰ্মে ৰাজ্যত কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ

0: কেন্দ্ৰ স্থাপনৰ বাবে বিভাগ তথা প্ৰতিষ্ঠানটোৱে সমন্বয়েৰে কাম কৰি যাব। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে প্ৰস্তাৱিত কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ কেন্দ্ৰৰ জৰিয়তে ৰাজ্যখনত কৃত্ৰিম বুদ্ধিমত্তা চালিত উদ্ভাৱন, সামৰ্থ বিকাশ, প্ৰশিক্ষণ আৰু পৰিৱেশতন্ত্ৰ উন্নয়নৰ বাবে কাম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে শিক্ষাৰ্থী, পেছাদাৰী, ষ্টাৰ্টআপ, চৰকাৰী বিষয়া আৰু অংশীদাৰসকলৰ বাবে সুযোগৰ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে। ইজৰাইল আৰু লেবাননে আমেৰিকাৰ মধ্যস্থতাত অহা 14 আৰু 15 মে'ত দুদিনীয়া সময়সূচীৰে সামগ্ৰিক আলোচনাত মিলিত হ'ব। আমেৰিকাৰ সূত্ৰই জনোৱা অনুসৰি দুয়োখন দেশৰ প্ৰতিনিধিয়ে দেশ দুখনৰ জনসাধাৰণৰ শান্তি আৰু নিৰাপত্তাৰ বাবে বিভিন্ন দিশ সাঙুৰি সৰ্বাত্মক আলোচনাত মিলিত হ'ব। দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত সীমান্ত অঞ্চল, মানৱীয় সাহায্য আৰু পুনৰ্বাসনৰ পথ নিৰ্ধাৰণ আৰু লেবাননৰ ভূখণ্ডত সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখা বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। লেবাননৰ কৰ্তৃত্ব সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ আৰু হিজবুল্লাহৰ সম্পূৰ্ণ নিৰস্ত্ৰীকৰণৰ ওপৰত এই ব্যাপক শান্তি নিৰ্ভৰশীল হ'ব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান পিপলছ পদ্মৰ অন্তৰ্গত ইয়াৰ পৰৱৰ্তী খণ্ডত ভাৰতত ৰেডিঅ' প্ৰসাৰৰ ক্ষেত্ৰখনত অগ্ৰণী ভূমিকা পালন কৰা ডঃ ৰামমূৰ্তি শ্ৰীধৰৰ সৈতে বাৰ্তালাপ প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানটো আজি পুৱা 9:10 আকাশবাণী গোল্ডযোগে প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েলতো শুনিবলৈ পোৱা যাব। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। 143 ৰাণৰ বিজয় লক্ষ্য লৈ খেলি কলকাতা নাইট ৰাইডাৰ্ছে 2টা উইকেট হেৰুৱাই 14.2 অভাৰত 147 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ফিন এলেনে 47টা বলত 100 ৰাণ কৰি দলৰ স্থিতি শক্তিশালী কৰি তোলে। ফিন এলেনক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। কলকাতা নাইট ৰাইডাৰ্ছৰ এয়া হৈছে প্ৰতিযোগিতাখনত ক্ৰমাগতভাৱে 4ৰ্থ বিজয়। প্ৰথমে বেট ধৰি দিল্লী কেপিটেলছে 8 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত 20 অভাৰত 142 ৰাণ সংগ্ৰহ কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ অনুকূল ৰয় আৰু কাৰ্তিক ত্যাগীয়ে 2টাকৈ উইকেট দখল কৰাৰ বিপৰীতে বৈভৱ আৰোৰা, সুনীল নাৰিনে আৰু কেমেৰন গ্ৰীণে 1টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই বিজয়ে দলটোক 7ম স্থানলৈ উন্নীত কৰে। আজি জয়পুৰৰ ছয়া মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। চীনৰ চুঝৌত চলি থকা FC 17 বছৰ অনূৰ্ধ্ব মহিলা এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে কালি গ্ৰুপ বিৰ অন্তিমখন খেলত লেবাননক 4-0 গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ভাৰতৰ হৈ প্ৰীতিকা বৰ্মন, আলভা দেৱী, সেঞ্জাম আৰু জয়াই গ'ল দিয়ে। এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে 2026 চনৰ 17 বছৰ অনূৰ্ধ ফিফা মহিলা বিশ্বকাপত স্থান লাভৰ নিশ্চয়তা অৰ্জন কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অসমত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ছিকিমত কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰাৰ উদ্দেশ্যে কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ আগবঢ়াইছে লিউচিন্যা বৰচেতিয়ায়।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি শনিবার 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ আজি 25 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ সপ্তমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:44:34 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 5:52:30।

0: বিচারিত করতে অঞ্চলটোত কৃষি ক্ষেত্রৰ কাৰণে আশী বিঘা মাটিত তেখেতে কৃষি উদ্যোগৰ প্ৰথম উদ্যোগ লৈছিলে। আৰু আমি এই কথাও বহুতে হয়তো জানো যে ভাৰতবৰ্ষৰ যিটো জন্ম নিয়ন্ত্ৰণ আন্দোলন, সেই আন্দোলনৰ অন্যতম পথিকৃত আছিলে রবীন্দ্রনাথ ঠাকুর। গতিকে এজন বহুমুখী, সর্বধরনের মানব কল্যাণের কারণে উৎসর্গিত প্রাণ, যার কারণে আমি আজিও তেখেতক প্রতিটি বছর প্রতিটি দিনেই তেখেতর গীতত, তেখেতর আদর্শত, তেখেতর সমগ্র জীবনের বাণীত আমি অনুসরণ করো। সকলকে রবীন্দ্র জয়ন্তীর আমি অভিনন্দন জানাইছো।
1: আমার সহিতে সেয়া আছিল কটন বিশ্ববিদ্যালয়ের বাংলা বিভাগের জ্যেষ্ঠ অধ্যাপক তথা বাংলা সাহিত্য সভার রাজ্যিক সাধারণ সম্পাদক ডক্টর প্রশান্ত চক্রবর্তী। এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী তথা অভিনেত্ৰী মল্লিকা সাৰাভাইৰ আজি জন্মদিন। তেওঁ এগৰাকী নিপুণ কুচিপুড়ি আৰু ভাৰতনাট্যমৰ নৃত্যশিল্পী। মহাকাশ বিজ্ঞানী বিক্ৰম সাৰাভাই আৰু শাস্ত্ৰীয় নৃত্যশিল্পী মৃণালিনী সাৰাভাইৰ দুহিতা মল্লিকা সাৰাভাইৰ জন্ম হয় 1953 চনৰ 9 মে' তাৰিখে আহমেদাবাদত। তেখেতে 1974 চনত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদৰ পৰা MBA সম্পূৰ্ণ কৰে আৰু গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা অৰ্গেনাইজেচনেল বিহেভিয়াৰ বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে। মল্লিকা সাৰাভাই এগৰাকী বিখ্যাত নৃত্যশিল্পীৰ লগতে এগৰাকী প্ৰখ্যাত কোৰিঅগ্ৰাফাৰো। ইয়াৰ উপৰি তেওঁ হিন্দী, মালায়ালম, গুজৰাটী আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰত অভিনয়ো কৰিছে। গোটেই জীৱনকালত বহু সন্মান তথা উপাধি লাভ কৰিবলৈ সক্ষম হোৱা মল্লিকা সাৰাভাই সমান্তৰালভাৱে এগৰাকী সামাজিক কৰ্মীও। আজি তেখেতৰ উপজা দিনত আমি তেখেতলৈ জনাইছো আন্তৰিক শুভকামনা। অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা মিহিৰজ্যোতি বৰুৱাৰ আজি স্মৃতি দিৱস। 1963 চনৰ 8 এপ্ৰিলত গোলাঘাটত জন্ম লাভ কৰা মিহিৰজ্যোতি বৰুৱাই অভিনয় কৰা কেইখনমান চলচ্চিত্ৰ হ'ল চামেলি মেমচাব, ঘৰ সংসাৰ, বন্ধন, সৰু বোৱাৰী, বাৰুদ, শেৱালী ইত্যাদি। ভ্ৰাম্যমান থিয়েটাৰ আৰু অসমীয়া ধাৰাবাহিকৰো এগৰাকী অভিনেতা মিহিৰজ্যোতি বৰুৱাৰ মৃত্যু হয় 2023 চনৰ 9 মে' তাৰিখে। প্ৰিয় শ্ৰোতা, আজি বিশ্ব পৰিভ্ৰমী চৰাই দিৱস। আজি এই বিশেষ দিনটোত পৰিভ্ৰমী চৰাই সম্পৰ্কে আমি কথা পাতিছিলো বন্যপ্ৰাণী বিশেষজ্ঞ ডক্টৰ নীলোৎপল মহন্তৰ সৈতে। তেখেতে কয়,
2: আচলতে পৰিভ্ৰমী আমি কওঁ, আমাৰ সকলো ৰাইজে এটাই বস্তু ভাবে যে পৰিভ্ৰমী বুলি ক'লে কিছুমান বিশেষ চৰাই যোনখিনি আইডাৰ ঠাণ্ডাৰ দিনত আহে, বিশেষকৈ মানে ঠাণ্ডাৰ দিনত অহা চৰাইখিনিৰ কথাই ভাবে। কিন্তু আচলতে পৰিভ্ৰমী শব্দটোৱে আমি যেতিয়া ভালদৰে তাৰ হিষ্ট্ৰী বা তাৰ আমি অতীত খুচৰি চাম, আমি দেখা পাম যে বিশ্বত থকা প্ৰত্যেক জীৱ জন্তুৱেই পৰিভ্ৰমণ কৰে। কিছুমান জন্তুৱে হয়তো বৰ্তমান সময়ত পৰিভ্ৰমণ নকৰিব পাৰে, যেনেকৈ মানুহেও এটা সময়ত পৰিভ্ৰমণ কৰিছিলে, ঠিক সেইধৰণে এতিয়াও বহু বনৰীয়া জীৱ জন্তুৱে পৰিভ্ৰমণ কৰে। আৰু পৰিভ্ৰমণৰ মূল উদ্দেশ্যটো হৈছে তাৰ যি পৰিৱেশ, সেই পৰিৱেশ জীয়াই থকাৰ উপযোগী হোৱা আৰু তাৰ লগতে খাদ্যৰ সম্ভাৰ থকা। এতিয়া আমি বুজিব লাগিব যে শীতকালীন পৰিভ্ৰমী চৰাইবোৰ ক'ৰ পৰা আহে বুলি যেতিয়া আমি কওঁ, তেতিয়া আমি এটাই বস্তু আমাৰ মনলৈ আহে যে সেই চৰাইবোৰ এনেকুৱা ঠাইৰ পৰা পৰিভ্ৰমণ কৰে য'ত শীতকালি তাত থাকিবলৈ ঠাই নাইকিয়া হৈ যায়, সেই ঠাইবোৰ বৰফাবৃত হৈ যায়। মানে ক'বলৈ গ'লে আমাৰ যদি আমি উত্তৰ গোলাৰ্ধৰ কথা কওঁ, উত্তৰ মেৰুৰ কথা কওঁ, এই উত্তৰ মেৰুৰ ফালে যিখিনি ঠাই আছে সেই ঠাইখিনি যেতিয়া বৰফাবৃত হৈ যায় ঠাণ্ডাৰ দিনত, চৰাইবোৰ আমাৰ বিষুৱ ৰেখাৰ ফালে মানে ইকুৱেটৰৰ ফালে চৰাইবোৰ লাহে লাহে উৰিবলৈ আৰম্ভ কৰে আৰু তাত আহি পেলাই তাহাঁতি কিছু সময় কটাই যেতিয়া ঠাণ্ডা দিন শেষ হয় তাহাঁতি আকৌ নিজৰ স্থানলৈ ঘূৰি যায়। এতিয়া শীতকালী পৰিভ্ৰমীৰ কথা আমি বুজিলো আৰু লগতে আমাৰ গ্ৰীষ্মকালীনো কিন্তু কিছুমান চৰাই পৰিভ্ৰমণ কৰে। সেই পৰিভ্ৰমণ কৰা চৰাইখিনি বেছি গৰম ঠাইৰ পৰা, মানে ধৰক আমাৰ ইকুৱেটৰৰ পৃথিৱীৰ যিটো মধ্য অংশ আছে, সেই মধ্য অংশত যেতিয়া গৰম দিনত বহুত বেছি গৰম হৈ যায়, চৰাইবোৰ আমাৰ ইয়াৰ হাবিবোৰলৈ আহে। আৰু শীতকালি চৰাইবোৰ প্ৰায় আমাৰ জলাশয়ৰ হয় আৰু গ্ৰীষ্মকালি পৰিভ্ৰমণ কৰা চৰাইবোৰ প্ৰায় হাবিৰ চৰাই হয়। আৰু সেইটোতে আমি পাৰ্থক্য জানিলো। আৰু তাৰ লগতে চৰাইবোৰে আচলতে পৰিভ্ৰমণ কৰিবলৈ শিকে বহু উপায়েৰে, এটা নিজৰ মা দেউতাৰ পৰাও শিকে, চাই শিকে, দেখি শিকে, আৰু তাৰ লগতে কোন জেগালৈ পৰিভ্ৰমণ কৰিব আৰু কোন সময়ত পৰিভ্ৰমণ কৰিব, এই ধৰণৰ কথাবোৰ খুব দীঘলীয়া সময়ৰ পৰা চলি অহাৰ বাবে ইহঁতৰ ক্ৰম বিকাশতো, ইহঁতৰ জিনতো ধৰক সেই ধৰণৰ ইভলিউশ্যন কিছুমান হৈছে য'ত তাহাঁতি গম পায় জেনেটিক লেভেলতে যে আহি কোনফালে উৰিব লাগিব, কলৈ যাব লাগিব। আৰু তাহাঁতি বিভিন্ন ধৰণৰ দিশ নিৰ্ণয় কৰা সঁজুলি ব্যৱহাৰ কৰে, যে আমাৰ মানুহৰ নিচিনা মেচিন ইউজ নকৰে, কিন্তু তাহাঁতি তৰা নক্ষত্ৰৰ যি অৱস্থান, সেই অৱস্থানক লক্ষ্য কৰি তাহাঁতি নিজৰ দিশ নিৰ্ণয় কৰে। তাৰ লগতে তাহাঁতৰ যেতিয়া তাহাঁতি আকাশলৈ উৰি যায়, উৰা মাৰি যোৱাৰ সময়ত ওপৰৰ পৰা পৃথিৱীখনৰ দৃশ্যপটটো সম্পূৰ্ণ বেলেগ হৈ পৰে। তাহাঁতি ওপৰৰ পৰা গোটেই নদ, নদী, পাহাৰ, পৰ্বত সকলোবোৰ দেখা পায় আৰু সেই

0: ডাঙৰ ডাঙৰ নদ নদীবোৰৰ যি অৱস্থান, সেই অৱস্থানবোৰক চাই তাহাঁতি মাইগ্ৰেশ্যন কৰা নিজৰ ৰাস্তাবোৰ বিচাৰি লয়। এনেধৰণৰ বিভিন্ন ইণ্টাৰেষ্টিং কাহিনী কিছুমান আছে। আৰু আমাৰ অসমলৈ কিছুমান এনেকুৱা চৰাইও আহে যি এবাৰত 8,000-7,000 কিলোমিটাৰ উৰি আহে, যেনে ব্লেক টেইল গোল্ডৱিথ প্ৰজাতি এটা চৰাই। তাৰপিছত আমোৰ প্ৰদেশৰ পৰা যি ফেলকন আহে, সেইটো আমি জানো যে সিহঁতি বছৰি 22,000 কিলোমিটাৰ উৰে। তাহাঁতি সুদূৰ মনচুৰিয়া আমোৰ প্ৰদেশৰ পৰা তাহাঁতি গৈ একেবাৰে চাউথ আফ্ৰিকা পায়গৈ। সেই সময়ছোৱাত তাহাঁতি মাজতে নৰ্থ ইষ্ট, আমাৰ উত্তৰ পূবত প্ৰায় একমাহমানৰ কাৰণে জিৰণি লয়। তো তেনেকুৱা ধৰণৰ বহুত তথ্যই আছে আমাৰ অসমখনত। আৰু আমাৰ অসমত প্ৰায় 50% বেছি আমাৰ ইয়াৰ চৰাইবোৰ পৰিভ্ৰমী চৰাই আচলতে। হয়তো কোনোবা কেইটামান চৰাই বহুত দূৰলৈ পৰিভ্ৰমণ কৰে আৰু কিছুমান চৰাই খুব কম দূৰত্বলৈ পৰিভ্ৰমণ কৰে। সেইখিনিও আমি কিন্তু পৰিভ্ৰমী চৰাই বুলিয়ে ক'ব লাগিব। যিবোৰ চৰাই ধৰক শীতকালি তললৈ নামি আহে পাহাৰৰ আৰু গৰম কালি অহাৰ লগে লগে তাহাঁতি আকৌ পাহাৰৰ ওপৰলৈ উঠি যায়, সেইখিনিও পৰিভ্ৰমী। সেইখিনি আচলতে খুব লোকেল, মানে আমাৰ স্থানীয়ভাৱে পৰিভ্ৰমণ কৰে আৰু কিছুমান বহুত দূৰ অতিক্ৰম কৰি পৰিভ্ৰমণ কৰে।
1: আমাৰ সৈতে সেয়া আছিল বন্যপ্ৰাণী বিশেষজ্ঞ ডক্টৰ নীলোৎপল মহন্ত। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1866 চনত ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজ সংস্কাৰক গোপালকৃষ্ণ গোখলেৰ জন্ম হয়। 1981 চনত ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী দুৰ্গাবাই দেশমুখৰ মৃত্যু হয়। 1986 চনত পৰ্বতাৰোহী তেনজিং নৰ্গেৰ মৃত্যু হয়। 1998 চনত ভাৰতীয় সংগীতজ্ঞ তালাত মেহমুদৰ মৃত্যু হয়। 2014 চনত শশী কাপুৰক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।
2: ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
5: যোজনা উন নৌজৱানো কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সাহারে কি জৰুৰত না পৰে, আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো।
4: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
1: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। অহা 12 মে'ৰ দুপৰীয়া তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন NDA চৰকাৰে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণত অংশ ল'ব প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি বহুকেইগৰাকী মুখ্যমন্ত্ৰীয়ে। খানাপাৰাত ব্যাপক প্ৰস্তুতি। শুভেন্দু অধিকাৰীয়ে হ'ব পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভেন্দু অধিকাৰীক পশ্চিমবংগ বিধানসভাৰ নতুন নেতা হিচাপে নিৰ্বাচিত কৰে। বিগত 2টা বছৰত অসমত অপৰাধ সামগ্ৰিকভাৱে 28% হ্ৰাস পাইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰে এই তথ্য প্ৰকাশ কৰি কয় যে সমান্তৰালকৈ আৰক্ষীয়ে গোচৰৰ তদন্ত কৰি অভিযোগনামা দাখিলৰ হাৰ বৃদ্ধি হৈছে। ভূটান চৰকাৰে ভাৰত চৰকাৰৰ সহযোগত কুৰিচু নদীৰ ওপৰত 1,125 মেগাৱাটৰ দৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম কাজ আগবঢ়াইছে। সেই কাম কাজৰ অংশস্বৰূপে যোৱা 5 মে'ত ভূটান চৰকাৰ আৰু বিশ্ববেংকৰ মাজত $515 নিযুত এক বিত্ত চুক্তি স্বাক্ষৰিত হয়। ঐতিহ্য পৰম্পৰাৰে আৰম্ভ ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাট বিহু। কালি পুৱাতেই লোকাৰণ্য হৈ পৰে চাৰিকৰীয়া নৈৰ সেউজীয়া পাৰ। 40 বছৰীয়া যাত্ৰী সংৰক্ষণ ব্যৱস্থা সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰাৰ দিশে আগবাঢ়িছে ভাৰতীয় ৰেল বিভাগ। পুৰণি ব্যৱস্থাৰ সলনি আৰম্ভ কৰিবলগীয়া নতুন ব্যৱস্থাই AI ব্যৱহাৰ কৰি ৱেইটিং লিষ্টৰ টিকট নিশ্চিত হ'বনে নহয় সেই কথা নিৰ্ণয় কৰিব। সোমবাৰে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেলসমূহক অহা আগষ্ট মাহৰ পৰা নতুন ব্যৱস্থালৈ উন্নীত কৰাৰ নিৰ্দেশ দিয়ে। নীতি আয়োগৰ উপাধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰি অশোক লাহিৰিয়ে। আজি তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব বিজয় থালাপতিয়ে। খেলৰ পৃষ্ঠাত AFC 17 বছৰ অনূৰ্ধ মহিলা এছিয়ান কাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশেৰে ইতিহাস গঢ়িলে ভাৰতীয় দলে। সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ তত্বাৱধানত ছত্তীশগড়ত অনুষ্ঠিত হ'বলগীয়া 20 বছৰ অনূৰ্ধ স্বামী বিবেকানন্দ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপলৈ ৰাওনা হৈছে অসম দলটো। গুৱাহাটীত অনুষ্ঠিত আইতা চেম্পিয়নশ্বিপ ছিৰিজ ৰাষ্ট্ৰীয় ৰেংকিং টেনিছৰ সামৰণি। অসম কন্যা কৃষ্টি হালৈৰ ডিমকোট অৰ্জন। কালি অনুষ্ঠিত মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে 8 উইকেটত জয়ী হয় কলকাতা নাইট ৰাইডাৰ্ছ।

প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্য বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ
1: ঐচতে গৈ গৈ বাগে পালে ফুলিলে বেবেলি লতা।
0: এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ উপন্যাস মিৰি জীয়ৰীৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে উৎপল বৰাই, প্ৰযোজনা ঋতুপৰ্ণ
2: দাসৰ।
0: মিৰি জীয়ৰী
3: পিছদিনা ৰাতি পুৱাল সেই পৰ্বতীয়া মিৰিঘৰে তাৰ কানি কাপোৰবিলাক কাঢ়ি নিলে আৰু তাক সিহঁতৰ দৰেই এটা বেতৰ টুপী, একোচা বেতৰ কোধাৰী, এটা কপালত শলা পিন্ধিবলৈ দিলে। কপাল মূৰ থুকি সিও তাকে পিন্ধিলে। তেতিয়া সি আৰু আন আন কথাৰ পৰা বুজিব পাৰিলে যে সেই মিৰিঘৰে তাক সিহঁতৰ বন্দী বা চাকৰ কৰিলে। আৰু এইদৰে তাৰ চাৰিমাহ সময় গ'ল। কপাল মূৰ থুকি পৰ্বতীয়া মিৰিৰে দাসত্ব কৰি দিন নিয়াব ধৰিলে, কিন্তু সিহঁতৰ চকুৰ আগৰ পৰা পলাবলৈ সুবিধা কৰিব নোৱাৰিলে। জংকীয়ে এইদৰে গাচি মিৰিৰ বেশ ধৰি এদিন পৰ্বতৰ ওপৰত তাৰ গিৰিহঁতৰ ঘৰৰ মানুহ এটাৰে সৈতে আলু খেতিত কোৰ মাৰি আছে। এনেতে দেখে যে সিফালৰ পৰা এজাক মিৰিয়ে সিহঁতৰ মাজত তিনি চাৰিজনীমান মিৰিয়নী ধৰি বন্দী কৰি আনিছে। সি দেখি বুজিব পাৰিলে যে সেই মিৰিয়নীবিলাকক গাচিহঁতে আন এখন পৰ্বতীয়া মিৰিগাঁৱৰ পৰা চুৰ কৰি বা ডকা দি আনিছে। অলপ কৌতুকিত হৈ সিহঁতলৈ চাব ধৰিলে। দেখে যে সেই পৰ্বতীয়া মিৰিহঁতৰ ভিতৰত তাৰ নিজা পানেইও আছে। তাৰ হৰ্ষ বিষাদ সমান হ'ল। যি পানেইক সি ভৈয়ামত চিকুণ চিকুণ মুগাৰ ৰিহা মেখেলাৰে সজ্জিত দেখি চকুৰ তৃপ্তি লভিছিল, সেই পানেইৰ গাত আজি গাচি মিৰিয়নীৰ সাজ, লগত কেতবোৰ পৰ্বতীয়া মণি, কঁকালত মুঠেই এহাতমান বহল এডুখৰী কাপোৰ। পানেইও জংকীক সেইদৰে গাচি মিৰিৰ সাজ পিন্ধা দেখি মনে মনে দুঃখিত হ'ল। তাইৰ চকুৰ পৰা আপোনা আপুনি লও বোলে, কিন্তু যা হওক চাৰি চকুৰ মিল হোৱাত দুয়ো মনতে আনন্দ লভিলে। জংকীয়ে পেটে সৈতে পানেইক মাতো মাতো বুলি আন্দাজ কৰিলে। চতুৰী পানেয়ে তেনেকুৱা ভাৱ দেখি চকুৰ ঠাৰেৰে তাক হাক দিলে। সিও মনে মনে থাকিল, কিন্তু আলেখ লেখ ৰাখিলে সিহঁতনো কলৈ যায়। যেতিয়া সি দেখিলে যে সি থকা গাঁৱলৈকে পানেইও আহিছে আৰু সদায় সেই গাঁৱতে থাকিব, তেতিয়া তাৰ মনত বৰ ৰং লাগিল। সি পেটে সমন্বিতে ভাবিলে ঈশ্বৰ কিজানি এতেদিনে সিহঁতলৈ প্ৰসন্ন হ'ল। মনতে সেই নজনাজনক ধন্যবাদ দিবলৈ ধৰিলে, কিন্তু পানেইৰ সৈতে কথা বতৰা পাতিবৰ একো সুবিধা কৰিব নোৱাৰিলে। যা হওক, সদায় সি আৰু পানেয়ে চল চাবলৈ কম নকৰিলে।

0: এইদৰে পৰ্বতৰ ওপৰত প্ৰণয়ী যুগলৰ দুমাহ সময় অতীত হৈ গ'ল। এই দুমাহৰ ভিতৰত মুঠেই এদিন জংকীয়ে পানেইৰে সৈতে কথা বতৰা পাতিবলৈ সুবিধা পালে। পানেইৰে জংকীক ক'লে,
1: জংকী, মোক ভেবেলী চুকৰ পৰা চিলিমিৰিয়ে দৌৰি নিয়ে। সেই চিলিমিৰিৰ দেশত 4 মাহ থাকোঁ। তাৰপিছত মই যি ঘৰত আছিলোঁ সেই মানুহঘৰক ইহঁতে কাটি মাৰি আমাক বন্দী কৰি আনিছে। তইনো এইখিনি কেনেকৈ পালিহি?

0: হঠাৎ জংকীয়ে ক'লে,
1: পানেই, মোকো তোক বিচাৰি ফুৰোতে এই গাচি মিৰিহঁতে ধৰি আনে। বাৰু এতিয়া আমি পলাবৰ দিহা কৰিব নোৱাৰোনে?
2: এই গাচি মিৰিহঁতে সদায় আমাৰ ওপৰত চকু ৰাখে, পলোৱা বৰ টান। যা হওক, তই চল চাই এনেকা আহিবি, হাতত খাৰে ভৰিত খাৰে পেৰত টিকিলি মাৰিবি, মই ওলাই আহিম, দুয়ো পলাম।
0: এই দুমাহৰ ভিতৰত জংকীয়ে পানেইৰ সৈতে মুঠেই এইকেইষাৰ কথাহে ক'বলৈ পালে, কিন্তু দুয়ো পলাবলৈ চল চোৱাৰ কম নকৰিলে। দুয়োৰে একে অৱস্থা, দুয়োকো দুঘৰ পৰ্বতীয়া মিৰিয়ে বন্দী কৰি ৰাখিছে। এই দুমাহৰ ভিতৰত পানেই যি মিৰিঘৰত আছিল, সেই মিৰিঘৰৰ ৰেবাং নামেৰে এটা ডেকাই পানেইক তাৰ পৰ্বতীয়া দস্তুৰ মতে প্ৰণয়ো জনাইছিল আৰু তাইক তাৰ তিৰোতা কৰিবলৈকো বিচাৰিছিল। কিন্তু মোৰ চতুৰী মিৰি জীয়ৰীয়ে এইবাৰো অনেক বুদ্ধি কৌশল কৰি তাইৰ সতীত্ব ৰক্ষা কৰিছিল।

0: তাই এইদৰে এনিশা শুই আছে, মনতে নিজৰ অৱস্থা গণিছে। মাক বাপেকলৈ মনত পৰি মোৰ আজলি মিৰি জীয়ৰীৰ চকুৰ লো ওলাল। কান্দোতে কান্দোতে মোৰ শিতান তিতি গ'ল। লাহেকৈ আই নিদ্ৰাদেৱীয়ে তাইৰ চকু আকৰ্ষণ কৰিলে। চকু মুদোতেই তাই এটি সামাজিক দেখিলে। তাই দেখিলে তাই যেন তাইৰ চেনেঙে সৈতে একেলগে হাতত ধৰাধৰি কৰি ফুৰিছে। তাই দেখিলে যেন তাইৰ চেনেঙে সৈতে আকৌ আহুতলিত ভূঁই ৰখিছে, একেলগে নাও খেলিছে আৰু একেলগে বিহুত নাচিছে। এনেতে যেন সিহঁতৰ গাঁৱৰে এজন বুঢ়া বয়সীয়াল মিৰিয়ে সিহঁত দুয়োকো মাতি আনি কোলাত ল'লে আৰু সঘনে দুয়োৰো মুখত চুমা খাই ক'বলৈ ধৰিলে,
1: বাচাহত তহঁতে বৰ দুখ পালি। বাচা, তহঁত আৰু এইবাৰ আঁতৰা আঁতৰিকৈ থাকিব নালাগে। তহঁতৰ সকলো দুখৰে ওৰ পৰিল।
0: এইবুলি যেন সেই মৰমীয়াল বুঢ়াজনে আকৌ সিহঁত দুয়োকো দুটা চুমা খালে। তাইও যেন তাইৰ চেনেঙক লগতে দেখি মহা আনন্দ লভিলে। এনেতে যেন সিফালৰ পৰা চিকন বিহু হ'ল। এইদৰেই সপোনটি দেখি থাকোঁতেই তাই সাৰ পালে। সাৰ পাই চকু মুখ মোহাৰি দেখে যে তাইৰ চেনেং ওচৰতে। গলত হাবত মাৰি ধৰি ফুচফুচ কৰি ক'ব ধৰিলে,
2: জংকি কেনেকৈ আহিলি?
3: পানী, মই যাৰ ঘৰত আছো সিহঁত টোপনি যাওঁতে মই আঁতৰত সাৰে বৰিত সাৰে উঠি আহিছো। পানী, মোৰ কণেং, আমি এতিয়া পলাব পাৰিলেই হয়। আহোঁতে মই মাৰ বাপেৰক ডেকা কৰিছিলোঁ, মাৰ বাপেৰেও অপত খাইছে। এইবাৰ এনো তোক মই লৈ গ'লে আমাৰ দুয়োকো বিয়া দিব। তোৰ বাপেৰে মোক জোঁৱাই চপাই ল'ব, মোক পু কৰি ৰাখিব লাহৰি ঐ। পলাব পলাওঁ, পিছতো আৰু অনেক কথা বতৰা হ'ব পাৰিম।
0: পানীয়ে জংকীৰ এই কথাত আকৌ কান্দিব ধৰিলে। পেটে পেটে ভাবিলে তাই কেনে অন্যায় কাম কৰিছে। তাই যদি পলাই ঘূনাসুটিৰ ফালে গৈ জংকীৰ লগত লগ লাগিলেহেঁতেন, তেন্তে এতেদিনে কিজানি মাক বাপেকে তাইক ক্ষমা কৰি জংকীলৈকে দিলেহেঁতেন। যা হওক, এতিয়া আৰু কান্দিবৰ সময় নাই, লৰালৰিকৈ পলাবই লাগে। এইবুলি চকু মুখ মুচি বিছনাৰ ওপৰৰ পৰা গাটো দাঙি যাবলৈ মন কৰিছে মাথোন। জংকীয়ে থিয় হৈ ইফালে সিফালে চাইছে মাথোন। এনেতে ক'ৰ পৰা কেনেকৈ তৎক্ষণাত চকুৰ নিমিষতে ৰেবাং, কেডিং, তামেং, লাইপুং এই নামৰ চাৰিটা পৰ্বতীয়া মিৰিয়ে সিহঁতক বেৰি ধৰিলে আৰু হাতে ভৰিয়ে বান্ধি পেলালে। পানী, জংকী দুয়ো কপালত চপৰিয়াব ধৰিলে। সিহঁতৰ ডেৰনীয়ে গগন উঠালে। পৰ্বতীয়া মিৰিকেইটাই সিহঁতক হাতে ভৰিয়ে বান্ধি পেলাই থলে। হে জগদীশ্বৰ প্ৰভু, মোৰনো এই অজলা আজলি মিৰি ডেকা গাভৰু হালে তোমাৰ চৰণত কি পাপ কৰিছিল? সিহঁতেনো কেলেই ইমান কষ্ট পালে? জগদীশ্বৰ, তুমি সিহঁতক প্ৰায় সুখৰ বাটলৈ আনিছিলা, কিন্তু হঠাতেনো আকৌ কেলেই এনে বিসংগতি ঘটালা? প্ৰভু, তোমাৰ মহিমা বুজা বৰ টান।

0: আজি পৰ্বতীয়া মিৰিগাঁৱত বৰমেল। গাছিহঁতৰ প্ৰায় 3 কুৰিমান মানুহ চাপিছে। মূৰত বেতৰ টুপি, কঁকালত বেতৰ কোধাৰী, হাতত দা, মুখত একোটা বাঁহ, পিতল বা আধতুৱাৰ ধপাত খোৱা নল। অসভ্যহঁতে একোটা নলত কেতখিনিমান গছৰ পাত ভৰাই তাতে জুই দি হুপিছে। দুটা গাহৰি পেলাই লৈ দুডাল খেলেৰে বিন্ধি গাহৰিহাল বধিলে। তাৰ পাছত গাহৰি দুটাক গোটে গোটে জুইত সেক দি তেজকুৰ বৈ থাকোঁতে থাকোঁতেই দুখৰে দুখৰে কাটি খাবলৈ ধৰিলে। ৰাক্ষসহঁতৰ পেট ভৰিল। তেতিয়া একোটি সাক্ষাৎ বনৰ পশুৰ দৰে হাত সাৱটি ভৰি মেলি মেলি বহিল। সিহঁতৰ আজি বৰ মেল, বাৰেগাম চাপিছে, কিবা এটা কথা হেনো বিচাৰ কৰিব। পশুহঁতৰ আজি জানিবা চেচন আদালত বহিল। ক্ৰমে বেলি দুপৰ হ'ল, সিহঁত এইদৰে বহিয়েই আছে, প্ৰত্যেকৰে হাতত চোকা চোকা তৰোৱাল, তীৰ, ধনু ইত্যাদি। সিফালে সিহঁতৰ এটা দেওধায়ে দুটা কুকুৰাকণী লৈ হু হু হা হা ইত্যাদি শব্দ কৰি মঙল চাইছে। এনেতে ৰেবাং, কেডিং, তামেং, লাইপুং আদিকে প্ৰমুখ্য কৰি এজাক মিৰিয়ে পানী আৰু জংকিক আনি উপস্থিত কৰিলে। হতভাগা হতভাগিনী দুয়ো থকথক কৰি কঁপিবলৈ ধৰিলে। বুজিলে যে আজি সিহঁতক এই নৃশংসহঁতে কিবা এটা কৰিব। দুয়োটাৰে কঁকালত দুডাল জৰি, সেই জৰি দুডাল আকৌ জোৰা লগা, অৰ্থাৎ দুয়োকো একেডাল দলেৰে বন্ধা। সিহঁতে আহি আঁঠু লৈ বাৰেগামৰ আগত পৰিল। তেতিয়াই পৰ্বতীয়া মিৰিবিলাকৰ ভিতৰত বেবেৰিবাং তৰ্ক বিতৰ্ক হ'বলৈ ধৰিলে। তাৰ অৰ্থ মোৰ ডেকা গাভৰুৱে ভালকৈ বুজিব নোৱাৰিলে। সেই বাৰেগামৰ এটা বয়সীয়াল মিৰিয়ে তেতিয়া সিহঁতে বুজি পোৱাকৈ সুধিলে,
1: তহঁত চুৰ চুৰুনি হয় নে নহয়?
2: কেতিয়াও নহয়।
0: তেতিয়া সেই বুঢ়া গামটোৱে ৰেবাং টেবাং ইত্যাদিক মাতিলে। সিহঁত আহি উপস্থিত হ'ল। তেতিয়া সিহঁতক সুধিলে,
1: তহঁতে এহেঁতালক ক'ত পাইছিলি?
2: দুয়োকো একেলগে নিকা মোৰ ঘৰত ধৰিছোঁ।
1: এতিয়া চোৰ চুৰুনি তহঁতে কি ক?
3: একেলগে থাকিলেই যে আমি পাপ কৰিছিলোঁ এইটো নহয়। আমি একে গাঁৱৰে মানুহ, সৰুৰে পৰা একেলগে আছিলোঁ। এইকাৰণে দুয়ো ডেকা হৈ মুঠেই কথা বতৰাই পাতিছিলোঁ।
2: তই মোৰ ঘৰত ৰাতি দুবাগতে কথা পাতিবলৈ পাৰিছিলি।
0: তাৰ পাছত সি বাৰেগামলৈ চাই ক'লে,
2: বাৰেগাম, এই অপৰাধীয়ালৰ আস্তি হ'বই লাগে। ইহঁতে পাপো কৰিছে আৰু এতিয়া বাৰেগামৰ আকৌ আকৌ মিছাও মাতিছে।
1: ৰবি, তহঁত আৰু অলপ পৰ।
0: সেই অলপ পৰৰ ভিতৰতে সিহঁতৰ দেওধায়ে কুকুৰাকণী দুটালৈ হাজিৰ হ'ল। কিন্তু বাৰেগামৰ ফাললৈ চাই কথা নকওঁতেই সি আমাৰ ডেকা গাভৰুলৈ এবাৰ চালে। ডেকা গাভৰুহালক দেখি এই দেওধাৰীটোৰ হৃদয়তো কৰুণাৰ উদ্ৰেক হ'ল। কিন্তু তৎক্ষণাত আকৌ ৰেবাঙৰ চকু তাৰ চকুৱে চকুৱে পৰিল। তৎক্ষণাত দেওধায়ে মনতে কোচ খাই ক'লে,
4: বাৰেগাম, ইহঁত দোষী, মঙলে কৈছে।
1: চোৰ চুৰুনি, এতিয়া তহঁতে কি কৱ?
0: এইবাৰ পানেইৰ জংকীয়ে একোকে উত্তৰ দিব নোৱাৰিলে। সিহঁতে জানিলে যে সেই পিশাচহঁতৰ পৰা সিহঁতে কেতিয়াও উচিত বিচাৰ নাপায়। নিৰাশ মনেৰে ৰ'ল। কিন্তু সিহঁতে তেতিয়াও নাজানিছিল সিহঁতকনো কি কৰিব। তাৰপিছতে বাৰেগামে জংকীলৈ চাই ক'বলৈ ধৰিলে,
1: চোৰ, তই যে ৰেবাঙৰ ঘৰত চুৰ কৰিছিলি, তই আমাৰ বাৰেগামৰ দস্তুৰ মতে বাৰেগামক গাহৰি, মেতন, মদ, ভাত ইত্যাদি দিব পাৰিবিনে? এই চুৰুনীক দেওমণি, দেওঘটি দি নিব পাৰিবিনে?
0: জংকীয়ে জানিলে যে তাৰ টকা কৰি যি আছিল তাকো আগেয়ে মিৰিহঁতে কাঢ়ি নিছে। এতিয়া সি পৰৰ ঘৰত আছে, ক'ত টকা পাব? উত্তৰ দিলে,
3: মই ইমানবোৰ বস্তু ক'ত পাম?
1: ক'ত পাম? যদি নাপাৱই তেন্তে তই কুকুৰে কেলে ৰেবাঙৰ ঘৰত চুৰ কৰিছিলি?
3: মই চুৰ কৰা নাই। যদি কৰিছোঁ, আমাৰ বৈয়ামৰ মানুহকে কৰিছোঁ। ৰেবাঙৰ নিজা মানুহ কাকো চুৰ কৰা নাই।
1: আমাৰ বাৰেগামৰ দেশত অকল অমান কথা।
0: তেতিয়া বাৰেগামহঁতে বিং বিং বাং বাং কৰি অলপৰ নিজৰ ভিতৰতে মেল পাতিব ধৰিলে। অৱশেষত হুকুম দিলে,
1: চোৰ চুৰুনিয়ে পাপ কৰিছে, ইহঁতক নৈ পাৰলৈ নিব লাগে।
0: তৎক্ষণাত নৃশংস, দয়ামায়া নোহোৱা পশুতকৈ অধম চাৰিটা মিৰিয়ে পানেই জংকী দুয়োকে একেডাল দোলেৰে আকৌ টানকৈ বান্ধিলে। হতভাগা হতভাগিনী

0: ডেডনিয়ে গগন উঠালে। জংকীয়ে নিজৰ গা নিজে কামুৰিবলৈ ধৰিলে। হাতজোৰ কৰি আঁঠুলৈ বাৰেগামৰ আগত বিনায় কবলৈ ধৰিলে,
1: আই বাৰেগাম, মোক মাৰ, এই আজলি মোৰ কণেঙক নামাৰিবি অ, কণেঙ, মই তোৰ দুখৰ ভাগি হলো, আই মোৰ কাৰ্টান, ৰক্ষা কৰ, ৰক্ষা কৰ, বাৰেগাম, মই দুখী, মোক বধ কৰ, মোক মাৰ, আই বাৰেগাম, মোৰ আজলি কণেঙক নামাৰিবি, তাই তাইৰ পেটত এটা সন্তান আছে, আই বাৰেগাম, আমি বৈয়ামত থাকোঁতে বহুত কষ্ট পাইছোঁ, আই বাৰেগাম, তাই মোৰ তিৰোতা, তাইক নামাৰিবি, আই বাৰেগাম, তাই তাই মাক বাপেককো এৰি মোলৈকে বুলি পলাইছিল, অনশিৰি বালিত থিয় হৈ দুয়ো কাৰ চিং কাৰ্টানক আঁকি কৰি আমি বিয়া কৰিছোঁ বাৰেগাম, তাই তাই পেটৰ ল'ৰাটোৰ বদৰ বাকি নহবি অ বাৰেগাম, আমাক মাৰি তহঁতো লাভ নহয়, বাৰেগাম, বাৰেগাম, বাৰেগাম, মোৰ এই কণেঙক বতা পাপে তহঁতক পাব, বাৰেগাম, তাইক এৰি দে, এৰি দে, এৰি দে।
0: বাৰেগামৰ চিত্ত অটল। যি নৃশংসহঁতে বিনা দোষে বিনা কাৰণে মানুহ মাৰিবলৈ কুণ্ঠিত নহয়, যি নৃশংসহঁতে ই গাঁৱে সি গাঁৱে সামান্য এটা মেথুন বা গাহৰি বা দেওঘটিৰ নিমিত্তে কাজিয়া লাগিলে নিশা চোৰৰ দৰে গৈ এখন গাঁৱে আন এখন গাঁৱৰ মানুহক কাটি ছিঙি ল'ৰা তিৰোতাক বন্দী কৰি অনাই ধৰ্ম, সিহঁতক কি জংকী আৰু পানীৰ আৰ্তনাদে গলাব পাৰে? বাৰেগামে উত্তৰ দিলে,
2: বাৰেগামৰ হুকুমৰ লৰচৰ নাই।
0: তেতিয়া সিহঁত দুয়োকো হাতত খেলি মাৰি আঠোটা নৰপিশাচে টানি লৈ গ'ল। বাটে বাটে জংকীয়ে ক'বলৈ ধৰিলে,
1: পানী, হাই পানী, তই মোৰ নিমিত্তে মাৰ বাপেৰকো এৰি আহি মৰিলি, মই তোৰ দুখৰ ভাগি হ'লো।
0: এইবুলি জংকীৰ চকুৰ পৰা গিৰ গিৰ কৰি পানী ওলাবলৈ ধৰিলে। মোৰ আজলি আকৰি মিৰি জীয়ৰীৰ চকুৰেও ধাৰাসাৰে লৌ বলে। হতভাগিনীয়ে বুজিলে আৰু অলপ পৰৰ মূৰতেই সিহঁতে এই সোণৰ সংসাৰ দেখিবলৈ নাপায়। কান্দি কান্দি বিনায় মোৰ জুই লাগি কপালীয়ে গাবলৈ ধৰিলে।

উপন্যাস পাঠ অনুষ্ঠানত শ্রোতাসকলে ইমান পড়ে উপন্যাস সম্রাট রজনীকান্ত বৰদলৈ রচিত উপন্যাস মিৰি জীয়ৰীৰ পাঠৰ শেষ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে উৎপল বৰায়। গীতৰ কণ্ঠ আছিল ঋতুপৰ্ণ দাস আৰু তৰুলতা কুটুমৰ।

0: বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বুঢ়া মিৰি, নৱজিৎ ডেকা, বাৰেকাম, অৱনী বৰা, ৰেবাং, সাৰংগপানী ভূঞা আৰু জংকী পানেইৰ চৰিত্ৰত আছিল ঋতুপৰ্ণ দাস আৰু স্নিগ্ধা গগৈ। উপন্যাসপাঠ অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: তেওঁ কৈছিলে যে আচ্ছা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।

আজি নিশা 9 বজাত আমাৰ অভিলেখাগাৰত সংগৃহীত হৈ থকা আকাশবাণীৰ প্ৰথমগৰাকী অসমীয়া বাতৰি পঢ়োতা সদ্যপ্ৰয়াত লীলিদাস মালিকৰ এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎগ্ৰহণ নয়ন প্ৰসাদৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতি, অৰ্থাৎ 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
7: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মৌগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক

0: ফাট বিহুৰ আজি দ্বিতীয়টো দিন। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতি মহামিলনৰ এই বিহুত আজি কপৌফুল আৰু গছপুলি ৰোপণৰ পাছতে গামোচা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি হ'বলগীয়া অন্যান্য কাৰ্যসূচীৰ বিষয়ে আমাক সবিশেষ জনাইছে লক্ষীমপুৰৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াই।
1: গামোচা প্ৰতিযোগিতাত উদ্বোধক হিচাপে উপস্থিত থাকিব আদৰ্শ শিপিনী মৌচুমী শইকীয়া মহন্ত। দিনৰ 11 বজাত বিহু দলসমূহ আদৰাৰ পিছতে 11:30 বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। ভাৰতৰত্ন সুধা

0: এঘাৰ বজাত বিহুদলসমূহ আদৰাৰ পিছতেই চাৰে এঘাৰ বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব বিশিষ্ট বাদ্যশিল্পী ৰাজা বৰুৱাই। ফাটবিহু উপলক্ষে আজি দ্বিতীয় দিনা পূৰ্ণবয়স্ক প্ৰতিযোগিতাত সকলো জাতি জনগোষ্ঠীৰ শতাধিক দলে অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাখনি উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক ডক্টৰ পবিত্ৰ কুমাৰ পেগুৱে।
1: অনন্য আৰু স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত এই ফাট বিহুৱে এইবেলি কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি হুঁচৰি প্ৰতিযোগিতা 20টাৰো অধিক দলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে ফাট বিহু কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্য কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। দেশৰ আন অংশৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰী, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদি ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত আজি বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক আজি পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড় জিলাতো আজি অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড় জিলা ফুলবাগানৰ আদালত চৌহদত আজি লোক আদালত অনুষ্ঠিত হ'ব। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱাৰ প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তিৰ বাবে আদালতত উপস্থিত থাকিবলৈ আহ্বান জনাইছে। ডিব্ৰুগড় জিলা খোৱাং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলৈ কালি উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ অভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক বিজু চেতিয়াই আগ ধৰা অনুষ্ঠানত অধ্যক্ষ ডঃ ত্ৰৈলোক্য দিহিঙীয়াই সভাপতিত্ব কৰে। মহাবিদ্যালয়খনৰ উপাধ্যক্ষ প্ৰতিম শৰ্মাই কেন্দ্ৰটোৰ পৰা উত্তীৰ্ণ হাৰ 90% হোৱাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰে। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰী আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰাৰ কথা আছে। দিনৰ 10 বজাত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অনুষ্ঠানৰ বাবে 4000 আৰক্ষী নিয়োগ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে শুভেন্দু অধিকাৰী কালি বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠানটি আজি সজাইছো রবীন্দ্রনাথ ঠাকুর রচিত কেইটিমান গীতেরে। পুনতে এয়া লক্ষ্য হীরা দাস আর তরিকুদ্দিন আহমেদ।

আজিৰ গীতিমালিকা অনুষ্ঠানটি সজোৱা হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত কেইটিমান গীতেৰে। অনুষ্ঠানত এইবাৰ দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মা।

রবীন্দ্রনাথ ঠাকুর রচিত কেইটিমান গীত শুনেছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ গীতিমালিকা অনুষ্ঠানত। অনুষ্ঠানৰ শেষতীয়া বীৰেন্দ্ৰনাথ দত্ত আৰু লাবণ্য ডেকাৰ কণ্ঠৰ আন এটি গীত।

গীতিমালিকা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে বীৰেন্দ্ৰনাথ দত্ত ৰচিত, ক্ষমা কৰিব, ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত কেইটিমান গীত শুনিলে।

আজি নিশা 9 বজাত আমাৰ অভিলেখাগাৰত সংগ্ৰহীত আকাশবাণীৰ প্ৰথমগৰাকী অসমীয়া বাতৰি পঢ়োতা সদ্যপ্ৰয়াত লিলি দাস মালিকৰ এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। তেখেতৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিছিল নয়ন প্ৰসাদে।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: আও ভয়েস।

0: gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
0: 6900453528.
1: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

নিশা 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য লোককৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখলানীৰ তৃতীয় খণ্ড শুনিবলৈ পাব। আলেখলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: জীবন আলীৰ যুগলবন্দী এই মাহৰ দম্পতী মঞ্জুস্না মহন্ত গোস্বামী আৰু হৃদয় গোস্বামী। প্ৰচাৰ হ'ব দেওবাৰে নিশা 9:30 বজাত।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: অগ্নিযুগৰ গান,
4: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
5: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰী ৰাজ্য শপত গ্ৰহণ ৰাজ্যত তৃতীয়বাৰৰ বাবে এন ডি এৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি কাইলৈ বিধায়িনী দলৰ নেতা বাছনি ঐতিহাসিক ফাট বিহু উপলক্ষে আজি দ্বিতীয় দিনাও উখল মাখল ঢকুৱাখানাৰ মহ ঘূলি চাপৰি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি দেলহি কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 8 উইকেটত জয়লাভ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। কলকাতাৰ বিগ্ৰেড পেৰেড গ্ৰাউণ্ডত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰাৰ কথা আছে। পুৱা 10 বজাত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অনুষ্ঠানৰ বাবে 4000 আৰক্ষী নিয়োগ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে শুভেন্দু অধিকাৰী কালি বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা

0: হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কলকাতাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰি শ্ৰীশ্বাহে কয় যে সকলো প্ৰস্তাৱ শুভেন্দু অধিকাৰীৰ সপক্ষে লাভ কৰা হৈছে। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰী অধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক জয় সাব্যস্ত কৰি টি এম চিৰ 15 বছৰীয়া শাসনৰ অন্ত পেলায়। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শুভেন্দু অধিকাৰীৰ গৃহ চহৰ পূব মেদিনীপুৰ আৰু তেওঁৰ সমষ্টি নন্দীগ্ৰামত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। বিধায়িনী দলৰ নেতা বাছনি কৰাৰ পাছত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আঁৰত দলটোৰ কৰ্মকৰ্তাসকলৰ কঠোৰ শ্ৰম আৰু ত্যাগৰ সোঁৱৰণ কৰে।
1: 21 में 77 हुए और 26 में 207 के साथ आज हमारा मुख्यमंत्री बैठे। ये यात्रा जितनी भव्य है आनंददायक है, मगर यात्रा का मार्ग जबरदस्त असहनीय पीड़ा से भरा हुआ। मैं आज भूल नहीं सकता कि 321 भारतीय जनता पार्टी के देवतुल्य कार्यकर्ताओं ने अपनी जान इस जीत के लिए गवाही है, विचार के लिए गवाही। मैं देश भर में घूमा हूं, पार्टी के अध्यक्ष के केरल और बंगाल इसके अलावे कहीं पर इस प्रकार की क्रूर हिंसा का नग्न तांडव मैंने नहीं देखा। पहले कम्युनिस्टों ने और फिर टीएमसी। मैं आज हृदय के भाव के साथ वो सभी 321 कार्यकर्ताओं के परिवारजनों को देश की करोड़ों करोड़ों जनता की ओर से और भारतीय जनता पार्टी के करोड़ों कार्यकर्ताओं की ओर से भावपूर्वक नमन करना चाहता हूं।
0: राज्य बीजेपी नेतृत्वाधीन एनडीए सरकार तृतीय बारर सरकार गठन व्यापक प्रस्तुति चलाइछे। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনি উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে জে পি নাড্ডা আৰু নায়াব সিং চাইনি আজি গুৱাহাটীত উপস্থিত হ'ব। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1,00,000 লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। কোকৰাঝাৰ জিলাৰ বডুফা সাংস্কৃতিক প্ৰকল্পত কালি এন ডি এ মিত্ৰজোঁটৰ অন্যতম দল বি পি এফৰ সৈতে বিজেপি নেতৃবৃন্দৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নতুন চৰকাৰ গঠন সন্দৰ্ভত বিভিন্ন দিশ সামৰি আলোচনা কৰা হয়। এই সন্দৰ্ভত অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এইদৰে কয়।
2: নিৰ্বাচিত প্ৰতিনিধিসকল আহিব, বুথ কমিটিৰ সভাপতিসকলৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ কাৰ্যকৰ্তা আহিব, সমৰ্থক উপাকাংক্ষীও স্বতঃস্ফূৰ্তভাৱে আহিব। এই ঐতিহাসিক ক্ষণটো কিদৰে আমি উদযাপন কৰিম, সেই গোটেই বিষয়বিলাকো আজি আমাৰ বৈঠকত আলোচনা কৰিছো। আৰু 10 তাৰিখে ৰাতিপুৱা 9 বজাত বিজেপি বিধায়িনী দলৰ সভা আৰু 10 বজাত এন ডি এ বিধায়িনী দলৰ সভা আমি গুৱাহাটীত আয়োজন কৰিছো। ইতিমধ্যে কাইলৈ আমাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ভাৰত চৰকাৰৰ মাননীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা ডাঙৰীয়া আৰু হাৰিয়ানাৰ মাননীয় মুখ্যমন্ত্ৰী নায়ব সিং সৈনী ডাঙৰীয়া কাইলৈ দুপৰীয়াই আমাৰ অসমত আহি উপস্থিত হ'ব আৰু তেখেতসকলৰ উপস্থিতিতেই এই বিধায়িনী দলৰ সভা অনুষ্ঠিত হ'ব। আৰু 12 তাৰিখে দিনৰ 11 বজাত নতুন মুখ্যমন্ত্ৰী হিচাপে আমি যিজনক মুখ্যমন্ত্ৰী পাতিব বিচাৰিছো সকলোৱে মিলি তেখেতেই শপত গ্ৰহণ কৰিব।
0: এই বৈঠকত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, বিজেপি নেতা জয়ন্ত মল্লবৰুৱা আৰু বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ পৰা জয়লাভ কৰা বিজেপি তথা বি পি এফৰ 14 গৰাকী নৱনিৰ্বাচিত বিধায়ক আৰু মিত্ৰজোঁটৰ জ্যেষ্ঠ নেতাসকলৰ লগতে দলীয় কৰ্মীসকলো উপস্থিত থাকে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহখুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয়টো দিন। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুত আজি কপৌফুল আৰু গছপুলি ৰোপণৰ পাছতে গামোচা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি হ'বলগীয়া অন্যান্য কাৰ্যসূচীৰ বিষয়ে আমাক সবিশেষ জনাইছে লখিমপুৰৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াই।
3: গামোচা প্রতিযোগিতাত উদ্বোধক হিসাবে উপস্থিত থাকিব আদর্শ।

0: পিনি মৌচুমী শইকীয়া মহন্ত। দিনৰ 11 বজাত বিহু দলসমূহ আদৰাৰ পিছতেই 11:30 বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব বিশিষ্ট বাদ্যশিল্পী ৰাজা বৰুৱাই। ফাটবিহু উপলক্ষে আজি দ্বিতীয় দিনা পূৰ্ণবয়স্ক প্ৰতিযোগিতাত সকলো জাতি জনগোষ্ঠীৰ শতাধিক দলে অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাখনি উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক ডক্টৰ পবিত্ৰ কুমাৰ পেগুৱে।
1: অনন্য আৰু স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত এই ফাটবিহু এইবেলি কালিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে ফাটবিহুৰ কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। দেশৰ আন অংশৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং আৰু নলবাৰী জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। লোক আদালতৰ জাননী পোৱা সকলো লোককে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখনা মহকুমা আদালতত আজি বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক আজি পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড় জিলাতো আজি অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড় জিলা ফুলবাগানৰ আদালত চৌহদত লোক আদালত অনুষ্ঠিত হ'ব। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্তৃপক্ষৰ আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তিৰ বাবে আদালতত উপস্থিত থাকিবলৈ আহ্বান জনাইছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16শ আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে। ধুবুৰী, গৌৰীপুৰ, চাপতগ্ৰাম, বিলাচীপাৰা, চাপৰকে ধৰি বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। একেদৰে গোৱালপাৰা জিলাৰ বিভিন্ন স্থানতো জয়ন্তী পালনৰ আয়োজন কৰা হৈছে। জিলাখনৰ দুধনৈৰ জনমন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। গোৱালপাৰা চহৰৰ 2 নম্বৰ কলনী আৰু হৰিসভাতো ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত কালি এখন দুৰ্যোগ প্ৰতিৰোধ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ শশীকান্ত শইকীয়া, এন এছ এছ এন চি চি গোটৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ সহযোগত অনুষ্ঠিত দুৰ্যোগ প্ৰতিৰোধৰ দক্ষতা বিকাশ শিবিৰ উদ্বোধন কৰে। এন এছ এছৰ প্ৰকল্প বিষয়া শিৱনাথ চুটিয়াই আঁত ধৰা অনুষ্ঠানটোত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ তৰফৰ পৰা দুৰ্যোগ প্ৰশমনৰ বাবে ল'বলগীয়া সুৰক্ষা সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ আগত বিভিন্ন কৌশল প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে ভালেসংখ্যক শিক্ষাৰ্থী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ সদস্য উপস্থিত থাকে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। 143 ৰাণৰ বিজয় লক্ষ্যলৈ খেলি কলকাতা নাইট ৰাইডাৰ্ছে 2টা উইকেট হেৰুৱাই 14.2 অভাৰত 147 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ফিন এলেনে 47টা বলত 100 ৰাণ কৰি দলৰ স্থিতি শক্তিশালী কৰি তোলে। ফিন এলেনক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। আজি জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত ৰাজস্থান

0: ৰেবেলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰীৰূপে শুভেন্দু অধিকাৰীয়ে আজি শপত গ্ৰহণ কৰিব। বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দুবছৰত অসমত 28% অপৰাধ হ্ৰাস, এন চি বিৰ প্ৰতিবেদনৰ বাতৰিটো দৈনিক অসম কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প চতুৰ্থ গোটৰ কাম কাজ কালিৰে পৰা আৰম্ভ হোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতখনে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি প্ৰকাশ কৰিছে। দেশত এতিয়াৰ পৰা অবৈধ বাংলাদেশী অনুপ্ৰৱেশ আৰু গৰুৰ চোৰাং ব্যৱসায় অসম্ভৱ হৈ পৰিব। পশ্চিমবংগত কালি গৃহমন্ত্ৰী অমিত শ্বাহে এইদৰে মন্তব্য কৰা বাতৰি দৈনিক জনমভূমি কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। যশস্বী কথা সাহিত্যিক হোমেন বৰগোহাঁইৰ কাহিনী আধাৰত নিৰ্মিত অসমীয়া চলচ্চিত্ৰ সুবালাই আন্তঃৰাষ্ট্ৰীয় অনিৰজ বঁটা লাভ কৰা বাতৰি অসমীয়া খবৰ কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। তিনিচুকীয়া আৰু ডিব্ৰুগড় আৰক্ষীৰ যুটীয়া অভিযানত কামৰ প্ৰলোভনেৰে দৰিদ্ৰ লোকক বহিৰাজ্যলৈ নি কিডনী বিক্ৰী কৰাৰ তথ্য উন্মোচন হোৱাৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতখনে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে 63% প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত কৰাৰ বাতৰি আমাৰ অসম কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ঐতিহ্য পৰম্পৰাৰে ঢকুৱাখনৰ ঐতিহ্যমন্ত ফাট বিহু আৰম্ভ হোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। তামিলনাডুত বিজয় থালাপতি চৰকাৰ গঠনৰ স্বপ্ন অনিশ্চিত হৈ থকাৰ বাতৰিটো দ্য চেণ্টিনেল আৰু দৈনিক অগ্ৰদূত কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: ধন্যবাদ জুলি শৰ্মা বৰুৱা। চীনৰ চুজুত চলি থকা এফ চি 17 বছৰ অনূৰ্ধ মহিলা এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে কালি গ্ৰুপ বিৰ অন্তিমখন খেলত লেবাননক 4-0 গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ভাৰতৰ হৈ প্ৰীতিকা বৰ্মন, আলভা দেৱী চেঞ্জাম আৰু জয়াই গ'ল দিয়ে। এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে 2026 চনৰ 17 বছৰ অনূৰ্ধ ফিফা মহিলা বিশ্বকাপত স্থান লাভ কৰাৰ নিশ্চয়তা অৰ্জন কৰিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ আজি শপত গ্ৰহণ। ৰাজ্যত তৃতীয়বাৰৰ বাবে এন ডি এৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি, কাইলৈ বিধায়িনী দলৰ নেতা বাছনি। ঐতিহাসিক ফাট বিহু উপলক্ষে আজি দ্বিতীয় দিনা উখল মাখল ঢকুৱাখানাৰ মহ ঘুলি চাপৰি। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লী কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 8 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরুপ অনুষ্ঠানের জড়িয়ে আজি আপনার লই যাবলৈ ওলাইছো উত্তর অসমৰ অন্যতম এখন জিলা বিশ্বনাথ জিলালৈ। জিলাখনৰ সদৰ বিশ্বনাথ চাৰিআলিৰ পৰা আমাৰ সৈতে আছে আমাৰ সংবাদদাতা অম্লান কাশ্যপ সাহা। বিশ্বনাথ জিলাৰ বিহালী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত অনুষ্ঠিত বিশেষ আৱাসিক শিবিৰত উৰিষ্যাৰ দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত সবিশেষ জনাব বিশ্বনাথৰ সাংবাদিক অম্লান কাশ্যপ সাহাই।
2: বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী স্নাতক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছৰ গোট ক আৰু খৰ উদ্যোগত যোৱা 2 মেৰ পৰা 7 দিনীয়া কাৰ্যসূচীৰে পূব মাদুৱালী প্ৰাথমিক বিদ্যালয়ত চলি আছে বিশেষ আৱাসিক শিবিৰ। উক্ত শিবিৰত বিহালী স্নাতক মহাবিদ্যালয়ৰ প্ৰায় অৰ্ধশতাধিক স্বেচ্ছাসেৱকৰ লগতে ৰঙাপাৰা মহাবিদ্যালয়ৰ 4 গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰিছে। ইয়াৰে 2 গৰাকী সুদূৰ উৰিষ্যাৰ। এই আৱাসিক শিবিৰৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীৰ মাজত নেতৃত্ব সুলভ মনোভাৱ গঢ় দিয়াৰ লগতে দত্তক গাঁও, জনস্বাস্থ্য, স্বচ্ছতা অভিযান, সাক্ষৰতা, পৰিৱেশ সংৰক্ষণ আদি বিভিন্ন দিশত ৰাইজক সচেতন কৰিবলৈ চেষ্টা কৰে। অনুষ্ঠানত ৰঙাপাৰা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা

0: নির্বাচনী বিষয়া ডক্টর অশ্বিনী কুমার ডেকায় মত বিনিময় করে স্বেচ্ছাসেবকসকলের সৈতে।
1: সদ্যঘোষিত চিকিৎসা বিজ্ঞানৰ স্নাতক পৰীক্ষা চমুকৈ MBBSৰ ফলাফলত সমগ্ৰ ৰাজ্যৰ ভিতৰতে বিশ্বনাথ জিলাৰ গহপুৰৰ স্মৃতি চুতীয়াই 78 নম্বৰ স্থান দখল কৰিছে। এই বিষয়ে অধিক জানো আহক আমাৰ সাংবাদিক অম্লান কাশ্যপ সাহাৰ পৰা।
0: সদ্যঘোষিত MBBS পৰীক্ষাত সমগ্ৰ ৰাজ্যৰ 1112 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 78 নং স্থান দখল কৰি সমগ্ৰ বিশ্বনাথ জিলা তথা গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে স্মৃতি চুতীয়াই। স্মৃতি চুতীয়া হৈছে স্নিগ্ধা গোস্বামী আৰু সঞ্জীৱ চুতীয়াৰ জীয়ৰী। এই কৃতিত্ব প্ৰথমে তেওঁ মাক দেউতাকক অৰ্পণ কৰে স্মৃতিয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল স্মৃতি চুতীয়াই। ভৱিষ্যতে এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ হৈ নিজৰ অঞ্চলৰ ৰাইজৰ লগতে সমগ্ৰ বিশ্বনাথ জিলাবাসীক সেৱা কৰাৰ সপোন পুহি ৰাখিছে স্মৃতিয়ে। স্মৃতিৰ সাফল্যত স্বাভাৱিকতেই আনন্দিত পিতৃ মাতৃ আত্মীয় স্বজন তথা গাঁওবাসী।
1: বিশ্বনাথত অলপতে সাৰ বিতৰণ আৰু ইয়াৰ আনুষংগিক বিষয়ৰ সন্দৰ্ভত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হৈ যায়। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই সজাগতা সভাখনৰ বিষয়ে আমাক অধিক জনাইছে আমাৰ সাংবাদিক অম্লান কাশ্যপ সাহাই।
0: বিশ্বনাথ জিলা কৃষি বিষয়াৰ কাৰ্যালয় উদ্যোগত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান সন্মিলন কক্ষত সাৰ বিতৰণ আৰু আনুষংগিক বিষয় সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হয়। বিশ্বনাথ জিলাৰ কৃষি সামগ্ৰী খুচুৰা বিক্ৰেতাসকলৰ বাবে সাৰ নিয়ন্ত্ৰণ আদেশ 1985 আৰু কীটনাশক আইন 1968ৰ অধীনত নিয়ামক অনুপালন বিষয়ত আয়োজিত সজাগতা তথা প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ প্ৰায় সকলো অনুজ্ঞাপ্ৰাপ্ত সাৰ বিক্ৰেতা আৰু কৃষি বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত সমল ব্যক্তি হিচাপে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ উদ্ভিদ ৰোগ তত্ত্বৰ অধ্যাপক ডক্টৰ নিৰ্মল মজুমদাৰ, গহপুৰৰ মহকুমা কৃষি বিষয়া সাৰংগপানী কেওঁত, বিশ্বনাথৰ মহকুমা কৃষি বিষয়া সোণমণি শইকীয়া আদি উপস্থিত থাকে। অনুষ্ঠানটিত প্ৰায় 110 জন সাৰ বিক্ৰেতাই অংশ লোৱা এই কাৰ্যসূচীত সাৰ বিতৰণ ব্যৱস্থা সুচল কৰা আৰু কৃষকলৈ সময়মতে সাৰৰ যোগান নিশ্চিত কৰা, মজুত পুঁজি সংৰক্ষণ আৰু সঠিক হিচাপ ৰখা, চৰকাৰে নিষিদ্ধ কৰা কীটনাশক আৰু সীমিত কৃষি ৰসায়ন সম্পৰ্কীয় নিৰ্দেশনা মানি চলা, লগতে বিক্ৰেতা বা বিভাগীয় বিষয়াই উত্থাপন কৰা আন আন প্ৰাসংগিক বিষয়ৰ ওপৰত বিশদ আলোচনা কৰা হয়।
1: প্ৰিয় শ্ৰোতা, জিলাৰ ৰেহ ৰূপত আজিলৈ সময় হৈ আহিল। সোমবাৰে পুনৰ লৈ আহিম আন এখন জিলাৰ ৰেহ ৰূপ। নমস্কাৰ।

জিলা ৰেহৰূপ অনুষ্ঠানত আজি বিশ্বনাথ জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা অম্লান কাশ্যপ সাহাক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছোঁ হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। পুনতে এয়া অৰিজিৎ সিঙৰ কণ্ঠৰ এটি গীত। গীতটি লৈছোঁ আজাদ ছবিৰ পৰা।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এবাৰ শুনক ভোলা ছবিৰ এটি গীত, শিল্পী হৰিহৰণ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মোৰ এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জেইলৰ ছবিৰ এটি গীত, শিল্পী সিন্ধুদা শ্ৰীনিবাসন আৰু অনিৰুদ্ধ ৰবি।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জিন্স ছবিৰ এটি গীত, শিল্পী সনু নিগম।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো গদৰ ছবিৰ এটি গীত, শিল্পী উদিত নাৰায়ণ আৰু অলকা য়াগ্নিক।

0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি এতিয়ালৈ ইমানতে সামৰিছোঁ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অসমা সুষমা।
1: অসমা সুষমা।

0: এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য। এইবাৰৰ আলেখ্য আইদেউৰ জোনাকী বাট। মধ্যযুগৰ পৰা ৰামধেনু যুগলৈ অসমীয়া সাহিত্যলৈ লেখিকাৰ অৱদানৰ ভেটিত যুগুত কৰা এলানি আলেখ্যৰ ৰচনা অবন বৰপূজাৰীৰ, প্ৰযোজনা বন্তি বৰপূজাৰীৰ। আজি শুনক দশম তথা শেষ খণ্ড, এয়া ৰামধেনু যুগ।
1: ৰামধেনুৰ পৰৱৰ্তীকালত নিৰ্মল প্ৰভা বৰদলৈয়ে অজস্ৰ কবিতাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে, ৰচনা কৰিছে ভালেমান তত্ত্বগধুৰ গ্ৰন্থ।
2: ৰামধেনুৰ পাতত বহুতো লেখিকাই নিজকে কবিৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিল। বাণী বৰুৱাৰ নষ্টনীৰ এটি উৎকৃষ্টমানৰ কবিতা।
3: কণমানি চৰাই এটিয়ে যোৱাবেলি বসন্তত সাজিছিল।

ইয়াতেই এতিয়া হেমন্ত হল পৰি ৰল মাথো নস্তনীৰ উধাও চৰাই আজি কোন ফালে গুচি গল উৰি হৃদয় নিৰ্বাক আজি শূন্য নিৰুপায় সত্তাৰ আকাশ জুৰি হেমন্তৰ নাম নিৰৱতা চকু পানীটোকে মাথোঁ।

0: ৰামধেনুৰ পাতত সম্ভাৱনাপূৰ্ণ কবি আছিল মায়াশ্ৰী বৰকটকী। আন এগৰাকী কবি অৰ্চনা চৌধুৰীৰ উৎকৃষ্ট কবিতা আমাৰ প্ৰেমৰ জন্ম।
1: প্ৰাণ গংগাৰ ঢৌৱে ঢৌৱে য'ত ৰক্ত প্ৰবল জলে নিত্যৰতা প্ৰলয়ৰ মাজত স্তব্ধ জীৱন দিনা ধূসৰ বন্ধা পৃথিৱীও।

0: কবি মানসী বৰুৱাই লিখিছিল সপোন ভঙাৰ দিনা। এক ভিন্ন স্বাদৰ এই কবিতাই এক নিতুল গাঁথনিৰ পৰিচয় দাঙি ধৰে।
1: যৌন পৰিৱৰ্তনৰ দিনত তুমি মোক ভাল পায়ো লাভ নাই, হিৰোচিমা সেই বুৰঞ্জীৰ পাতনি মাথো। এতিয়া

ৰামধেনুৰ পাতৰ সাৰ্থক কবি প্ৰবীণা শইকীয়া। পৰৱৰ্তী কালত এইগৰাকী কবিয়ে অৰুণিমা সভাপণ্ডিত, দিবাস্বপ্ন, বৃহন্নলা, মই এটি শংখ হ'ব খোজোৰ দৰে কবিতা লিখি এখন সুকীয়া আসন দখল কৰিব পাৰিছে। ৰামধেনুৰ কালতেই প্ৰবীণা শইকীয়াই লিখিছিল এটি দুটি আশাৰ চুম্বন, চাৰিকুৰি শ্ৰাৱণৰ মেঘ, মৃত্যুঞ্জয়, বিভ্ৰম আদি একো একোটা উৎকৃষ্টমানৰ কবিতা।

ইয়াত পোহৰ আছে, কেৱল পোহৰ। উন্নাই আন্ধাৰৰ, জীৱনৰ মাতৃৰ গৰ্ভ। সংগী মোৰ, যাওঁ বোলা, ঘূৰি যাওঁ। স্বৰ্ণাভ ৰ'দৰ আভা এতিয়া প্ৰখৰ হ'ল, ব্যস্ত জনপথ, জনকীৰ্ণ পথ।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিভিন্ন শিতানত অংশগ্ৰহণ কৰাৰ সুবিধা পালে বহুতো নামী অনামী শিল্পী সাহিত্যিকে। কথিকাৰ ৰূপত, গীত নাটক সংগীতালক্ষ্য ৰূপত বহুতো লেখক লেখিকাই নিজৰ প্ৰতিভাৰ পৰিচয় দিয়াৰ সুযোগ পালে আকাশবাণীৰ জৰিয়তে। গয়া শ্ৰোতাৰ অনুষ্ঠান, মহিলা আৰু শিশুৰ অনুষ্ঠানত নিজৰ পৰিৱেশন যোগ্যতাৰ পৰিচয় দিয়াৰ উপৰিও এইবিলাক অনুষ্ঠানৰ বাবে প্ৰয়োজন হোৱা লেখনিৰ দ্বাৰা নিজৰ প্ৰতিভাৰ পৰিচয় দিয়াৰ সুযোগ পালে বহুতো লেখক লেখিকায়।

নিজৰ পৰিৱেশন যোগ্যতাৰ পৰিচয় দিয়াৰ উপৰিও এইবিলাক অনুষ্ঠানৰ বাবে প্ৰয়োজন হোৱা লেখনিৰ দ্বাৰা নিজৰ প্ৰতিভাৰ পৰিচয় দিয়াৰ সুযোগ পালে বহুতো লেখক লেখিকায়।

0: আকাশবাণীৰ গৰ্ভতে অংকুৰিত হ'ল ভালেমান লেখিকা। এই কথা অনস্বীকাৰ্য যে অসমৰ সাহিত্য সংস্কৃতিৰ জগতৰ ভালেমান নমস্য ব্যক্তিৰ স্ৰষ্টা আকাশবাণী।
1: মধ্যযুগৰ পৰা ৰামধেনু যুগলৈকে অসমীয়া সাহিত্যলৈ লেখিকাৰ অৱদানৰ কথা ক'বলৈ গৈ আমি থমকি ৰব লগা হ'ল বহুবাৰ। ইয়াৰ আৰম্ভণি আৰু শেষ কোট সেইলৈও উজুতি খালো বহু।

0: আইৰেওৰ জোনাকী বাট আলেখ্যখনিৰ দশম তথা শেষ খণ্ড শুনিলে। ৰচনা আছিল অবন বৰপূজাৰীৰ, প্ৰযোজনা বন্তি বৰপূজাৰীৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো কেইটিমান হিন্দী ছবিৰ গীত। পুনতেই শুনাবলৈ লৈছোঁ জৱান ছবিৰ গীত। প্ৰথম গীতৰ শিল্পী অৰিজিৎ সিং আৰু শিল্পা ৰাও।

0: ডাঙৰ বুৱাৰী, এইডাল তোমাৰ নামত।
1: ইমানো কিয় খৰধৰ কৰিব লাগে?
0: আৰে আৰু ন ছোৱালী, এইডাল তোমাৰ নামত আৰু এইযোৰ মোৰ মাইনাৰ নামত।
2: কিন্তু আইতা,
0: হা,
2: আপোনাৰ নামত
3: সকলোবোৰ। মই বেংক, লকাৰ, ফিক্স ডিপজিট সকলোতে এওঁকেইটো নমিনি বনাইছো। কাইলৈ যেতিয়া মই নাথাকিম, তেতিয়া পইচা পাবলৈ এওঁৰেই সহজ হব।
0: এনে কথা ক'ব নাপায় কি যে
4: আৰবিআই কয়,
5: জানি লওক, সতৰ্ক হৈ ৰওক।
6: অনুষ্ঠানত শুনাবলৈ লৈছো জৱান ছবিৰ আন এটি গীত, শিল্পী অনিৰুদ্ধ ৰবিচন্দ্ৰ, বিশাল দাদলানী আৰু শিল্পা ৰাও।

শ্ৰোতাসকলে হিন্দী ছবিৰ গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ আই চি ইউ ছবিৰ এটি গীত, শিল্পী জুবিন বিশাল শেখৰ।

শ্ৰোতাসকলে হিন্দী ছবিৰ গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ডুপ্লিকেট ছবিৰ দুটি গীত, পুনতে এয়া উদিত নাৰায়ণ আৰু অলকা য়াগনিক।

ডুপ্লিকেট ছবিৰ আন এটি গীতত এয়া উদিত নাৰায়ণ, আলকা য়াগনিক আৰু শংকৰ মহাদেৱন।

0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি ইমানতে সামৰিছো। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আজিৰ এই খণ্ডটিত আমি ভূপেন হাজৰিকা আৰু ভূপেন হাজৰিকাই গীত গোৱা আশা ভোছলে এই বিষয়ে কিছু কথা পাতিম। এই বিষয়ে কিছু কথা পাতিবলৈ আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ভূপেন হাজৰিকাৰ জীৱনকালৰ এগৰাকী নিকটতম ভাতৃ অনুজ, অসমৰ এগৰাকী আগশাৰীৰ চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা। বিদ্যুৎ কুমাৰ ভূঞাৰ আন এটি পৰিচয় আছে, তেখেত আকাশবাণী গুৱাহাটীৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আৰু অভিনয় শিল্পী। আপোনাক অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: আমি এই আশা ভোছলেৰ প্ৰসংগলৈ আহিব খুজিছোঁ। অলপতে এইগৰাকী মহান শিল্পীৰ প্ৰয়াণ ঘটিছে। তেওঁ হিন্দীকে ধৰি অন্যান্য ভাষাত গীত গাইছে আৰু অসমীয়া ভাষাটো কেইটামান বৰ গীত বৰ সুললিত কণ্ঠৰে বৰ সুৱদি সুৰেৰে গাই থৈ গৈছে, আৰু তাৰে কেইটামান গীত ভূপেন হাজৰিকাই চিনেমাৰ বাবে গোৱাইছিলে। সেই প্ৰসংগত আপোনাৰ পৰা কিছু কথা জানিব খুজিছোঁ।
1: এতিয়া এই মংগেশকাৰ পৰিয়ালৰ লগত ভূপেনদাৰ সম্পৰ্কটো লতাজীৰ জৰিয়তেই হৈছে। এতিয়া সেইটো যিহেতু এৰাবাটৰ সুৰত 1958 চনত বিখ্যাত গানটো গাই দিলে, জোনাকৰে ৰাতি অসমীৰে মাতি,

0: সেই এটা গান গালেও অসমৰ সংগীত জগতত লতাজী সদায় অমৰত্ব লাভ কৰি থাকিলেহেঁতেন। তাৰপিছত তেওঁ আকৌ 1969 আশাজীক গুৱাইছে। গুৱাইছে কেনেকৈ, ভূপেন দা আৰু কিশোৰ কুমাৰ আৰু আশা ভোচলে তিনিজনে এটা গান গাইছে। আৰু মোৰ ভাৱ হয় সেইটো আন ভাষাৰ বিষয়ে বস্তুলৈ মই ইমান মোৰ অভিজ্ঞতা নাই, কিন্তু মই অসমীয়া চিনেমাৰ ক্ষেত্ৰত সেইটোতকৈ দীঘল গান কোনো লিখা নাই বা চিনেমাত নাই। সেইটো হ'ল পক্ষীৰাজ ঘোঁৰা গানটো, তাত ভূপেন দাৰ সংলাপ আছে আৰু খুব সুন্দৰভাৱে কিশোৰ কুমাৰে যিটো ষ্টাইলত গান গায় সেই ষ্টাইলটো তাত ৰাখিছে, কাৰণে কিশোৰ কুমাৰে যেন গাই থাকোঁতে খুব এনজয় কৰিছে। তেওঁ মঞ্চটো খুব জঁপিয়াই চপিয়াই গান গায়, যিটো এতিয়া কোনোবাই গানৰ চৰ্চা হওঁতে কয় যে এনেকৈ জঁপিয়াব নালাগে, নহয়, সেইটো পাৰফৰ্মিং আৰ্টিষ্টে সেইধৰণে পৰিৱেশন শৈলীবিলাক বেলেগ। মন কৰিবলগীয়া সেই চিকমিক বিজুলী চিনেমাখনত এটা দুটা নহয়, সেইটো এটা ৰেকৰ্ড, 13 গান আছিলে, বিয়ানাম বিহুলৈকে চব সোমাইছিলে সৰ্বমুঠ 13 গান কোনো চিনেমাত নিদিয়ে, আমাৰ 4 গানেৰে যেনে তেনে সামৰিব খোজে এতিয়া। সেইটো হ'ল, তাৰপিছত সেইটোত পক্ষীৰাজ ঘোঁৰা গানটোত যিখিনি আশাজীয়ে গাইছে সেইটো আৰু আশাজীৰ বাহিৰে বেলেগ কোনো লতাজীৰ কাৰণেও নহয়, উষাজীৰ কাৰণেও নহয়, বেলেগ মই অসমীয়া ছিংগাৰৰ কথা নকওঁ।
1: স্বৰ্গই আৰু মই ৰূপকুমাৰী আহিছোঁ বজাৰলৈ প্ৰেম বিচাৰি, স্বৰ্গত ইন্দ্ৰই ঠগিলে যিমান, বৰুণেও মিছাকৈ কান্দিলে সিমান,
0: লেখাটো চোৱাচোন কি লিখিছে গান।

আছিলে নিয়ম ভঙা গান আৰু এইবিলাক দীঘল দীঘল গান। তাৰপিছত 1979ত আৰু এখন ছবি হৈছে নিৰুধ চৌধুৰীৰ ষ্টৰী মন প্ৰজাপতি। সেইখনৰ সময়তে জয়ন্ত দা ঢুকাইছিলে, তেতিয়া আমাৰ চন্দ্ৰপুৰত ভূপেন দাই শ্বুটিং কৰি আছিলে। যি কি নহওক, তাত এটা গান আছে

0: আপুনি শুনি আছে আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। আজিৰ এই খণ্ডটিত আশা ভোচলে গোৱা অসমীয়া গীতৰ বিষয়ে আলোচনা কৰি থকা হৈছে। আজিৰ অতিথি চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা। আলোচনা চলি আছে আশা ভোচলে গোৱা মন প্ৰজাপতি চিনেমাৰ বিষয়ে। তাতে আৰু এটা গান আছে য'ত ভূপেন হাজৰিকাই আশা ভোচলে সুধিছে
1: কথাকেইটা ইমান ধুনীয়া, এইটো হিৰোৰ সংলাপ, কিন্তু যেতিয়া গানৰ মাজত কথা থাকে তেতিয়া হিৰোটো এগৈ ডাবিং কৰিব নোৱাৰে মুম্বাইত, গতিকে সিংগাৰজনেই সেইখিনি কৰে। ইমান ধুনীয়া এক্টিং ভূপেন্দাৰ, ঠিক কৈছা তুমি।
2: জানকী, কিয় এই সংযমহীন আচৰণ?

0: ভূপেন হাজৰিকাই বলিউডত খুব চৰ্চা লাভ কৰা এখন ছবি আছিল একপাল,
1: আৰু একপালখনত ভূপেন দাই লতাজী আশাজী উষাজী তিনিওগৰাকীকে গান গোৱাইছিলে, আৰু চলো গান এটা আছিলে আশাজীৰ কণ্ঠত, সেইটো আছিলে শীতৰে সেমেকা ৰাতিৰ আধাৰত, আনে ৱালি হে বাহাৰ নৰি নে নানা শীতৰে সেমেকা ৰাতি, সেই সুৰত ভূপেন দাই নিজৰ সুৰবোৰ বহল প্ৰেক্ষাপটলৈ নিবৰ কাৰণে সদায় অসমীয়া গানতে আবদ্ধ নাৰাখি ভাল লগা সুৰটো তেওঁ বাৰে বাৰে ব্যৱহাৰ কৰে। আটাইতকৈ বেছি ব্যৱহাৰ কৰা সুৰটো হ'ল বুকু হম হম কৰে আপটো ৰুদালি, আৰু ইয়াতে তিনি ভগ্নীয়ে অসমীয়া বিয়ানামো গাইছে, অসমীয়া বিয়ানামৰ সুৰত, অসমীয়া নিচুকনি গীতৰ সুৰত, সেইবোৰ যেতিয়া ইমান লিজেণ্ডেৰী ছিংগাৰৰ কণ্ঠত শুনা যায় মোৰ নিচুকনি গীত এটা মোৰ গাঁৱৰ মোৰ অসমৰ, এই কেনেকুৱা এটা ফিলিংছ আহে, আৰু তাত চলো গোৱা গানটো সেই এটাই আছিলে আনে ৱালে হে বাহাৰ।

0: আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আজিৰ খণ্ডটো ইমানতে সামৰিবৰ সময় হ'ল। অহা খণ্ডত আশা ভোচলেই গোৱা অসমীয়া গীত আৰু অসমীয়া সুৰৰ গীত, এই বিষয়ে বিদ্যুৎ কুমাৰ ভূঞাৰ সৈতে হোৱা আমাৰ কথোপকথনৰ পৰৱৰ্তী অংশটি আগবঢ়াম। আজিলৈ বিদায় লৈছোঁ, নমস্কাৰ।
1: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। দেশৰ আন অংশৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং আৰু নলবাৰী জিলাৰ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। লোক আদালতৰ জাননী পোৱা সকলো লোককে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত আজি বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হৈছে। ডিব্ৰুগড় জিলাতো আজি অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড় জিলা ফুলবাগানৰ আদালত চৌহদত আজি লোক আদালত অনুষ্ঠিত হৈছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱাৰ প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তিৰ বাবে আদালতত উপস্থিত থাকিবলৈ আহ্বান জনাইছে। ৰাজ্যত বিজেপিৰ নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্য মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে জে পি নাড্ডা আৰু নায়াব সিং ছাইনী আজি গুৱাহাটীত উপস্থিত হ'ব। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1 লাখ লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে।

0: দিব। কলকাতার ব্রিগেড প্যারেড গ্রাউন্ডত হবলগীয়া শপথ গ্রহণ অনুষ্ঠানত প্রধানমন্ত্রী নরেন্দ্র মোদী, গৃহমন্ত্রী অমিত শাহ, প্রতিরক্ষা মন্ত্রী রাজনাথ সিংর বিজেপি কেবাগৰাকীও জ্যেষ্ঠ নেতা আর বিজেপি শাসিত 20খন রাজ্য মুখ্যমন্ত্রী তথা উপমুখ্যমন্ত্রী সকলে অংশগ্রহণ করার কথা আছে। এই অনুষ্ঠানের 4000 আরক্ষী নিয়োগ করা হয়েছে। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মায়ও আজি এই অনুষ্ঠানত অংশগ্রহণ করব। উল্লেখযোগ্য যে শুভেন্দু অধিকারী কালি বিধায়িনী গোটর নেতা হিসাবে নির্বাচিত করা হয়। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহর উপস্থিতিত কলকাতাত বিধায়িনী দলের বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব করে শ্রীশাহে কয় যে সকল প্রস্তাব শুভেন্দু অধিকারীর সপক্ষে লাভ করা হয়েছে। বিজেপি বিধায়িনী দলের নেতা হিসাবে নির্বাচিত হওয়ার পাছত শ্রী অধিকারীয়ে পশ্চিমবঙ্গের রাজ্যপাল আর এন রবিক সাক্ষাৎ করে রাজ্যখনের বিজেপি নেতৃত্বাধীন প্রথমখন সরকার গঠনের দাবি উত্থাপন করে। বিধানসভা নির্বাচনত বিজেপিয়ে ঐতিহাসিক জয় সাব্যস্ত করে টিএমসির 15 বছরীয় শাসনের অন্ত পেলায়। বিজেপি বিধায়িনী দলের নেতা হিসাবে নির্বাচিত হওয়ার বাবে শুভেন্দু অধিকারীর গৃহ শহর পূব মেদিনীপুর আর তেওঁর সমষ্টি নন্দীগ্রামত উৎসমুখর পরিবেশের সৃষ্টি হয়। বিধায়িনী দলের নেতা বাছনি করার পাছত আয়োজিত অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে পশ্চিমবঙ্গত বিজেপিয়ে সরকার গঠন করার আঁরত দলটির কর্মকর্তাসকলক কঠোর শ্রম আর ত্যাগর সোঁৱৰণ করে। আকাশবাণী গুৱাহাটী কেন্দ্ৰ চৌহদত আজি প্ৰয়াত জুৰিদেৱীৰ সোঁৱৰণত পৰাণত আজি তুমি শীৰ্ষক এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দিনৰ 11:30 বজাত হবলগীয়া এই অনুষ্ঠানত যোৱা 11 এপ্ৰিলত মৃত্যু হোৱা আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ ঘোষিকা অভিনেত্ৰী কণ্ঠশিল্পী জুৰিদেৱী সোঁৱৰণত হবলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ সতীৰ্থসকলে প্ৰয়াত সহকৰ্মীগৰাকীক গীতে মাতে স্মৰণ কৰিব। জুৰিদেৱীৰ নামত উৎসৰ্গা কৰা আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ এক সংখ্যাটি আজি উন্মোচন কৰা হ'ব। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, কৌস্তভ দাস আৰু শেখ আব্দুল্লা আহমেদ, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ, FM ট্ৰান্সমিটাৰত কিশোৰ কুমাৰ শৰ্মা আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা। আমাৰ এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ, আগবঢ়াব মেনকা দেৱে।
2: नमस्कार श्रोताओं, आप सबका परागमाला लाइव में बहुत बहुत स्वागत है। आज रविंद्र जयंती है। आज महान कवि, नोबेल पुरस्कार विजेता और दार्शनिक रविंद्रनाथ टैगोर का जन्म दिवस है। यह दिन उनकी बहुमुखी प्रतिभा, कला, साहित्य और समाज सुधार में उनके योगदान को याद करने के लिए मनाया जाता है। पेशे इस कार्यक्रम का पहला गीत फिल्म कहानी से, आवाज है अमिताभ बच्चन के।

0: इस गीत के साथ ही परागमाला कार्यक्रम यही समाप्त होता है।
1: परागमाला। परागमाला।
2: परागमाला लाइफ खुनिले আগবঢ়ালে মেনকা দেৱে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যত। নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ আৰু আকাশবাণীৰ সন্মিলিত উদ্যোগত প্ৰযোজিত এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক মহাপ্ৰলয় ৰোধৰ পদক্ষেপ। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ শ্যামাপ্ৰসাদ শৰ্মাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ অষ্টসত্তৰিংশ খণ্ড। নমস্কাৰ, মই অস্মিতা, আমাৰ স্কুলৰ বিজ্ঞান সংঘৰ সাধাৰণ সম্পাদিকা। আপোনালোক আটাইকে আমাৰ আজিৰ এই মাহেকীয়া মুকলি আলোচনালৈ স্বাগতম জনাইছোঁ। আৰু এয়া অংকুৰ সংঘৰ সহ সম্পাদক।
4: নমস্কাৰ আৰু স্বাগতম। আজি আমাৰ মুকলি আলোচনাৰ বিষয়টো হ'লগৈ জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা মহাপ্ৰলয় ৰোধৰ পদক্ষেপ আৰু আঁচনিসমূহ।
3: এই আলোচনাত আমাক বিশেষভাৱে সহায় কৰিব এই বিষয়ৰ বিশেষজ্ঞ ডক্টৰ ৰাজকুমাৰ বৰাই।
5: নমস্কাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকবৃন্দ।
3: নমস্কাৰ ছাৰ, নমস্কাৰ। আৰু আমাৰ সংঘৰ সভানেত্ৰী ডক্টৰ নন্দিনী শইকীয়াই।
6: নমস্কাৰ।
3: নমস্কাৰ বাইদেউ, নমস্কাৰ। ছাত্ৰ ছাত্ৰীসকল, আমি আটায়ে কম বেছি পৰিমাণে জানোৱেই যে জলবায়ুৰ বিৰূপ পৰিৱৰ্তনৰ ফলত সমগ্ৰ পৃথিৱীতেই বিভিন্ন ধৰণৰ সংকট আৰু দুৰ্যোগে দেখা দিছে। এইবোৰৰ ধৰণকৰণবোৰ একেবাৰেই বেলেগ আৰু বৰ জটিল, কাৰণ এইবোৰ ভিন্নমুখী, অনেক কাৰকৰ দ্বাৰাই নিয়ন্ত্ৰিত।
4: হ'লেও যোৱা কেইবা দশক জুৰি বিজ্ঞানী প্ৰযুক্তিবিদসকলে এইবোৰৰ অধ্যয়ন গৱেষণা কৰি আহিছে আৰু সেইবোৰৰ ভিত্তিতে এনে মহাপ্ৰলয় ৰোধ কৰাৰ বাবে বিভিন্ন ধৰণৰ আৰ্হি, আঁচনি, নীতি নিষেধ আদিও প্ৰস্তুত কৰি দিছে।
3: এয়া যোৱা কেইবা দশক জুৰি এক অবিৰত নিৰন্তৰ প্ৰয়াস হিচাপেই চলি আহি আছে আৰু তেওঁলোকে সময়ে সময়ে এইবোৰ ঘঁহা মজা কৰি পৰ্যালোচনা কৰি আৰু অধিক কাৰ্যদক্ষ কৰাৰ প্ৰয়াসো জাৰি ৰাখিছে।
4: এই দুৰ্যোগ দুৰ্গতি আৰু মহাপ্ৰলয়ৰ মূল কাৰণটো আপোনালোকে জানেই, সেইটো হ'লগৈ গোলকীয় উষ্ণতা বৃদ্ধি।
3: এৰা গোলকীয় উষ্ণতা বৃদ্ধি
4: আৰু তাৰ বাই প্ৰডাক্টছ হৈছে

0: প্ৰথমতে আমি আমাৰ দেশখনৰ পৰিপ্ৰেক্ষিততেই কথাবোৰ জুকিয়াই চাওঁচোন। আমাৰ দেশৰ কৃষি, জলসম্পদ, উপকূল অঞ্চল আৰু দ্বীপপুঞ্জসমূহকে ধৰি জনস্বাস্থ্য, সমাজ ব্যৱস্থা আদি সকলো ক্ষেত্ৰতেই ইয়াৰ বিৰূপ প্ৰভাৱ দেখা গৈছে আৰু ক্ষেত্ৰবিশেষে এইবোৰ অতি সৰ্বনাশী তথা ক্ষয়ংকাৰী হৈ পৰিছে আৰু ইয়াৰ গুৰিতেই হৈছে বিকাশৰ নামত বিনাশ আৰু
1: জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰতি মানুহৰ হঠকাৰী মনোভাৱ তথা কাৰ্যকলাপ। ভৌগোলিক অৱস্থান আৰু গাঁথনিৰ বাবে আমাৰ দেশখনত জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ বেছিকৈয়ে পৰিছে আৰু আগলৈও পৰিব।
0: মন কৰিছেনে আপোনালোকে, আমাৰ দেশখন তিনিওফালে সাগৰে আগুৰা আৰু উত্তৰৰ দিশত সুউচ্চ হিমাবৃত হিমালয় পাহাৰ,
1: তদুপৰি পাহাৰ পৰ্বত, নদী উপনদী, মৰুভূমি আৰু বিশাল বিশাল অৰণ্যৰে ভৰা
0: এৰা। সেয়েহে আমাৰ দেশৰ সমস্যা তথা প্ৰত্যাহ্বানবোৰো বহুমুখী আৰু বহুমাত্ৰিক। আমি আশা কৰিছো ডক্টৰ বৰা ছাৰে এইবোৰ বিষয়ত আমাক শেহতীয়া তথ্য বিশ্লেষণ আদি আগবঢ়াই আমাক কৃতাৰ্থ কৰিব। এয়া ডক্টৰ বৰা ছাৰ।
2: ধন্যবাদ অস্মিতা আৰু অংকুৰ, তোমালোকে বৰ সুন্দৰ আৰম্ভণি কৰি দিছা। বিচিত্ৰ ভৌগোলিক উপাদানেৰে সমৃদ্ধ হোৱাৰ বাবে আমাৰ দেশৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ুৰ বিৰূপ পৰিৱৰ্তন, এই দুয়োটাই এক প্ৰচণ্ড যুটীয়া প্ৰত্যাহ্বান। বাৰু, যোৱাটো শতিকাত গড় হিচাপে পৃথিৱীৰ উষ্ণতা কিমান পৰিমাণে বাঢ়িছে বাৰু তোমালোকে জানানে?
3: 1 ডিগ্ৰী চেলচিয়াছতকৈ অলপ বেছি।
2: ঠিকেই কৈছা তুমি। তোমাৰ নামটো?
3: মোৰ নাম অয়ন আচাৰ, মই 11 শ্ৰেণীৰ ছাত্ৰী।
2: সুন্দৰ
3: ছাৰ, 2015 চনমানৰে পৰাই একেৰাহে কেইবাবছৰো ধৰি আমাৰ দেশত প্ৰচণ্ড গৰম পৰিছে। ঠায়ে ঠায়ে পাৰা 40-45 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত হৈছেগৈ। তাৰ লগতে আকৌ বায়ু প্ৰদূষণৰ মাত্ৰাও বাঢ়িছে। এইবোৰৰ ফলতেই এতিয়া দেশৰ বহুতো লোকেই বায়ুৰ বিশুদ্ধতাৰ মানৰ কথা ক'বলৈ ধৰিছে আৰু প্ৰচাৰ মাধ্যমেও সময়ে সময়ে বিভিন্ন চহৰ মহানগৰৰ বাবে বায়ুমণ্ডলৰ শুদ্ধতাৰ সূচকাংকৰ কথা প্ৰচাৰ কৰিব ধৰিছে।
2: ঠিকেই কৈছা অয়না, দৈনিক সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমান, বতাহ বৰষুণৰ অনুমানৰ লগতে বায়ুমণ্ডলৰ শুদ্ধতাৰ সূচকাংকও প্ৰচাৰ কৰিব লাগে।
3: হয় ছাৰ, মানে এয়াৰ কোৱালিটি ইনডেক্স অৰ্থাৎ বায়ুমণ্ডলৰ শুদ্ধতাৰ সূচকাংক দিনেও প্ৰচাৰ কৰিলে ৰাইজৰ মাজত এই বিষয়ক সচেতনতা বৃদ্ধি পাব।
2: ঠিকেই কৈছা অয়না, কাৰণ বায়ুমণ্ডলৰ প্ৰদূষণ হিচাপতকৈ বেছি হলে শ্বাস প্ৰশ্বাসৰ কষ্টত ভোগা ৰোগীৰ বাবে মাৰাত্মক অৱস্থা হ'ব পাৰে। তদুপৰি শিশু আৰু বয়োজ্যেষ্ঠসকলৰ বাবেও ই বিশেষ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
4: ছাৰ, মই বিজয় বৰুৱা, সমাজ বিজ্ঞানৰ বিষয় শিক্ষক। ছাৰ, মোৰ এটা প্ৰশ্ন আছে।
2: কওক বৰুৱা।
4: ছাৰ, জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা বিৰূপ প্ৰভাৱবোৰৰ সৈতে মোকাবিলা কৰাৰ মূল কাৰ্যকৰী নীতি কি কি বাৰু?
2: বহলভাৱে দুটা। এটা হ'লগৈ সেউজ গৃহ গেছ নিৰ্গমন ব্যাপকভাৱে কমোৱা আৰু আনটো হ'লগৈ কমাই কমাই হিচাপলৈ অনাৰ কালচোৱাত যিবোৰ দুৰ্যোগ দুৰ্ভোগ হ'ব সেইবোৰ যিমানখিনি পাৰি কম কৰি ৰখা।
4: তাৰমানে তেনে পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলা?
2: হয় হয়, মানে কাৰিকৰী ভাষাত অভিযোজন, মানে ইংৰাজীতে এডাপ্টেশ্যন।
3: ছাৰ, আৰু এটা কথা, এই দুই ধৰণৰ কামৰ বাবে চৰকাৰ আৰু বিভিন্ন সংস্থাইতো সময়ে সময়ে আঁচনি আদি কৰি কাম কৰিয়ে আছে। আমি ব্যক্তিগত পৰ্যায়ত ইয়াৰ বাবে নিজাববীয়াকৈ কি কি কৰিব পাৰোঁ?
2: এৰা অয়না, এইটো এটা প্ৰয়োজনীয় দিশ। অংকুৰ, প্ৰজেকশ্যনখন দিয়াচোন।
5: দিছো ছাৰ, কথাখিনি পঢ়ি দিওঁ ছাৰ।
2: দিয়া।
5: ইয়াত 10টা কামৰ কথা কোৱা হৈছে। প্ৰথমটো হৈছে যিমান পাৰি কম পৰিমাণে মিথেন গেছ নিৰ্গমন কৰা।
0: মাত্ৰ এই মিথেন গেছ নিৰ্গমন বেছি হোৱা বাবেই পৃথিৱীৰ জলবায়ুত হোৱা বিৰূপ পৰিৱৰ্তনৰ 1/4 সংঘটিত হৈ আছে। আমাৰ পৰম্পৰাগত শক্তিখণ্ড এনে নিৰ্গমনৰ মূল আধাৰ।
5: দ্বিতীয়টো হৈছে পুনৰ্নবীকৰণ শক্তিৰ ব্যাপক ব্যৱহাৰ আৰু ইয়াৰ পুনৰ্নবীকৰণ পদ্ধতি সহজ সুলভ কৰি তোলা।
0: পুনৰ্নবীকৰণ শক্তি পৰিবহণৰ ক্ষেত্ৰত যাতে জীৱাশ্ম ইন্ধন ব্যৱহাৰ কমাই ৰাখিব পাৰি তালৈ চকু দিয়া, কাৰণ জীৱাশ্ম ইন্ধনৰ বহুল ব্যৱহাৰে সেউজ গৃহ গেছ বহু পৰিমাণে নিৰ্গত কৰে।
5: থুলমূলকৈ এই দুই দিশত সচেতন হ'লেই বহু পৰিমাণে সেউজ গৃহ গেছ নিৰ্গমন কমাই দিব পাৰি। তাৰ লগতে এইকেইটাও আমাৰ দৈনন্দিন জীৱনৰ বাবে বিশেষ প্ৰয়োজনীয়।
0: প্ৰথমটো হৈছে কম বিদ্যুৎ শক্তি খৰচ হোৱা বাল্ব, টিভি, ফ্ৰিজ আদি ব্যৱহাৰ কৰা।

0: আগতে এইবোৰত বেছি শক্তি খৰচ হৈছিল। এতিয়া নতুন প্ৰযুক্তি মানে শক্তিদক্ষ প্ৰযুক্তিৰ সহায়ত কম বিদ্যুৎ শক্তি খৰচ কৰা যন্ত্ৰপাতিৰ প্ৰচলন হ'ব ধৰিছে।
1: এইবোৰত তৰাচিন থাকে?
2: হয়, যিবোৰ সঁজুলিত তৰাচিন 3 বা 5টাকৈ থাকে সেইবোৰত বিদ্যুৎ শক্তিৰ খৰচ কম। আচলতে এই বিষয়ক সজাগতাৰ বিষয়েও আমি আটাই জোৰ দিব লাগে।
0: টিভি, কম্পিউটাৰ আদিৰ প্লাগটো ব্যৱহাৰ নোহোৱা পৰত খুলি থ'ব লাগে আৰু কোঠাৰ পৰা ওলালেই লাইট ফেন বন্ধ কৰাৰ অভ্যাস কৰিব লাগে।
2: দেখাত এই কামবোৰ সাধাৰণ আৰু গুৰুত্বহীন যদিও দেশ এখনৰ অন্তত আধা মানুহেও যদি এনে অভ্যাস গঢ়ি তোলে,
1: প্ৰতিদিনে দেশত কিমান যে হাজাৰ হাজাৰ মেগাৱাট ৰাহি হ'ব।
0: আকৌ এয়া চাওক কি লিখিছে, কাপোৰ কানি ধোৱাৰ বাবে ঠাণ্ডা বা কুহুমীয়া পানীহে ব্যৱহাৰ কৰক, উতলা গৰম পানী নহয়।
1: আকৌ চাওক, যিমান পাৰি কমকৈ মানে একেবাৰে এৰাব নোৱাৰা পৰিস্থিতিতহে ড্ৰায়াৰ ব্যৱহাৰ কৰক, পৰাপক্ষত শুকুৱাৰ বাবে ৰ'দৰ তাপেই ব্যৱহাৰ কৰক।
3: হয় ছাৰ, এইবোৰৰ প্ৰায় আটাইবোৰেই নগৰীয়া জীৱনৰ অপৰিহাৰ্য, কম বেছি পৰিমাণে বহুতে এই নিয়মবোৰ মানিও চলে। পিছে ছাৰ, বজাৰ বিশেষকৈ সেই শ্বপিং মলবোৰততো পুৱা খোলাৰে পৰা ৰাতি বহু পৰলৈকে অজস্ৰ লাইট জ্বলি থাকে আৰু এচিসমূহো চলি থাকে, এইবোৰ অপচয় নহয় জানো?
4: অঁ, ঠিকেই কৈছে বৰুৱা আপুনি। আচলতে অট্টালিকা আৰু বহুমহলীয়া ঘৰ বা ব্যৱসায় প্ৰতিষ্ঠানবোৰত চলা ফিৰাৰ সুচল বা পোহৰৰ বাবে লাইট নজ্বলালেও চলে। সেইবোৰত শক্তিৰ ব্যৱহাৰত সচেতন স্থপতিবিদসকলে সূৰ্যৰ পোহৰ কামত লগায়, কেতিয়াবা স্বচ্ছ টিন বা কাঁচৰ ঢাকনি বা পেনেলৰ জৰিয়তে, আৰু কেতিয়াবা সূৰ্যৰ পোহৰ পোনপটীয়াকৈ ব্যৱহাৰ কৰে, আকৌ কেতিয়াবা প্ৰতিফলন পেনেল ব্যৱহাৰ কৰিও তেনে কৰে।
0: হয় ছাৰ, কটন কলেজৰ দুমহলীয়া পদাৰ্থ বিজ্ঞান বিভাগটো 50ৰ দশকতেই সজা। তাত চিৰি আৰু কৰিডৰত দিনত লাইট নালাগে, কাঁচৰ চেনেলেৰে অহা সূৰ্যৰ পোহৰেই আলোকিত কৰি ৰাখে।
3: ঠিকেই কৈছে নন্দিনী বাইদেউ, 19 শতিকাৰ আৰম্ভণিতে সজা কটন কলেজৰ প্ৰশাসনীয় ভৱন আৰু ৰসায়ন বিজ্ঞান বিভাগৰ ভৱনটোতো কাঁচৰ পেনেল আৰু অতিৰিক্ত উচ্চতাৰে এই কাম কৰা হৈছিল। খুব সম্ভৱ ছাৰ এইবোৰ পৰম্পৰাগত কৌশল, কাৰণ যোৱা শতিকাৰ প্ৰথম ভাগত শক্তিৰ সমস্যাবোৰ ইমান তীব্ৰ বা প্ৰকট নাছিল।
4: হয়, আপুনি ঠিকে অনুমান কৰিছে বৰুৱা। পিছে আজিৰ দিনত গৃহ বা বহুমহলীয়া অট্টালিকা নিৰ্মাণৰ প্ৰযুক্তি অতি উচ্চ পৰ্যায়ৰ হৈ পৰিছে। সৌৰশক্তিৰ লগতে পুনৰ নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰত এই প্ৰযুক্তিবোৰে বিশেষ জোৰ দিয়ে, অৰ্থাৎ মই স্থপতি প্ৰযুক্তিৰ কথা কৈছোঁ। তাৰোপৰিও নিকা প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে সেউজ অট্টালিকাৰ ধাৰণাটো দেশে দেশে বাস্তৱত ৰূপায়িত কৰা হৈছে। অংকুৰ, পিছৰ প্ৰজেকশ্যনখন দিয়াচোন।
1: দিছোঁ ছাৰ, এয়া এটা 13 মহলীয়া অট্টালিকা। ইয়াৰ বেলকনি আৰু বেৰবোৰত বিশেষ সাধনেৰে পৰিৱেশ অনুকূল গছ গছনি লতা আদি লগোৱাৰ ব্যৱস্থা আছে। দূৰৈৰ পৰা লোৱা এই ফটোখন চাওক।
0: ইচ, ইমান ধুনীয়া, এখন থিয় অৰণ্য যেনেই লাগিছে। ভালকৈ মন দি চালেহে এইটো যে অট্টালিকা ধৰিব পাৰি।
4: এৰা, ঠিকেই কৈছা, এইবোৰ প্ৰযুক্তি এতিয়াও চালুকীয়া অৱস্থাতে আছে, কিন্তু এইবোৰেই বৰ্তমান আৰু ভৱিষ্যতৰ পৰিৱেশ অনুকূল প্ৰযুক্তি হিচাপে ব্যাপকভাৱে প্ৰচলন হ'বগৈ।
3: হয় ছাৰ, বৰ ভাল হ'ব ছাৰ।
2: ছাৰ, এইবোৰতো চহৰ মহানগৰৰ সৈতে জড়িত কথা, সমস্যা আৰু সমাধান গাঁও এলেকাৰ সৈতে জড়িত সমস্যাবোৰৰ বিষয়ে।
4: অঁ নিশ্চয়, অনা আচলতে জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা সমস্যা আজি গাঁও অঞ্চলতো সমানেই ব্যাপক, সমানেই ক্ষতিকৰ আৰু সমানেই প্ৰত্যাহ্বানমূলক। তোমালোকে জানাই, চহৰৰ তুলনাত গাঁওবাসী বহু বেছি পৰিমাণেই প্ৰাকৃতিক সম্পদৰাজিৰ ওপৰত নিৰ্ভৰশীল। দৰাচলতে প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ গাঁও এলেকাৰ জীৱন আৰু জীৱিকাৰ অপৰিহাৰ্য অংগ, আৰু ঠিক সেইকাৰণেই জলবায়ুৰ বিৰূপ পৰিৱৰ্তনে গোটেই বিশ্বজুৰি গাঁওবাসীৰ জীৱন আৰু জীৱিকাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। তাৰে কিছুমান সমস্যাটো অতি ভয়ংকৰ হৈ উঠিব ধৰিছে।
0: ছাৰে বোধ কৰো গাঁৱৰ পৰা চহৰ মহানগৰলৈ প্ৰব্ৰজন, গ্ৰাম্য অৰ্থনীতিৰ অস্থিৰতা আৰু জীৱিকাৰ সমস্যাৰ কথাকেই ক'ব খুজিছে।
4: এৰা, ঠিকেই ধৰিছা নন্দিনী। চোৱাচোন, ইয়াৰে কেইটামান প্ৰজেকশ্যনত দেখুৱাইছো। অংকুৰ,
1: দিছো ছাৰ।
4: এটা হ'ল ঠায়ে ঠায়ে খৰাং আৰু বানৰ প্ৰকোপ বাঢ়িছে, ইয়াৰ ফলত খেতি বাতি ফচল আদি ব্যাপক পৰিমাণে ঘনে ঘনে নষ্ট হ'ব ধৰিছে, আৰু লগতে পশুপালনৰ দৰে অতি মজবুত অৰ্থনৈতিক দিশতো বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। বাকী দুটা অংকুৰ তুমি পঢ়ি দিয়াচোন।
1: হ'ব ছাৰ। বতৰৰ অনিশ্চয়তাৰ বাবে খেতি আৰম্ভ কৰাৰ সময় আৰু ফচল চপোৱা সময় সলনি হৈ আহিছে, এইবোৰে ব্যাপকভাৱে কৃষি আধাৰিত অৰ্থনীতিত বিস্তৰ ক্ষতিসাধন কৰিছে।
4: এৰা, আৰু তৃতীয়তে
1: জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা প্ৰাকৃতিক দুৰ্যোগ বাঢ়িব ধৰিছে, আৰু সেইবোৰ

0: সঘনী হ'ব ধৰিছে।
1: তাৰ অৰ্থ হ'ল গোটেই বিশ্বজুৰি গ্ৰাম্য অৰ্থনীতিৰ মূল ভেটিটোৱেই ধৰক বৰক হৈ পৰিছে।
2: ছাৰ, এই তিনিওটাৰ কুফলটো আমি ইতিমধ্যে ভুগিবই ধৰিছোঁ। এইবোৰৰ পৰা হাত সৰাৰ কিবা উপায় বা আঁচনি আছেনে বাৰু?
1: অঁ, নিশ্চয় আছে, নিশ্চয় আছে। বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলে স্থানীয় সা সুবিধা ভেদে ইয়াৰ বাবে আঁচনি আৰু পৰিকল্পনাও আগবঢ়াইছে। পিছে সেইবোৰ এতিয়াও ব্যাপকভাৱে জনপ্ৰিয় হৈ উঠা নাই বা ৰাইজে ব্যৱহাৰ কৰা নাই।
0: ছাৰ, এটা বা দুটা উদাহৰণ?
1: নিশ্চয়। পানীৰ নাটনি হোৱা গাঁওবোৰত ঘৰে ঘৰে আৰু ৰাজহুৱাভাৱে সৰু ডাঙৰ খালখনৰ ব্যৱস্থা কৰিব লাগে। এইবোৰত গোটেই বছৰ কম বেছি পৰিমাণে পানী থাকিবই। আকৌ টিনৰ চাল থকা ঘৰবোৰত কেৱল নাওৰা লগাই বৰষুণৰ পানী সংগ্ৰহ কৰিব পাৰি। কেৱল সুবিধাজনক ঠাইত তাৰ বাবে খাল বা পকী জলাধাৰৰ ব্যৱস্থা কৰিলেই হ'ল।
3: হয় ছাৰ, এনেদৰে সংগ্ৰহ কৰা বৰষুণৰ পানী খেতি বাতি, বাচন বৰ্তন ধোৱাকে আদি কৰি বহুতো বাহিৰা কামত ব্যৱহাৰ কৰিব পাৰি। তেনে কৰাৰ ফলত কুঁৱা বা দমকলৰ পানীৰ ব্যৱহাৰ কম হ'ব আৰু ভূগৰ্ভস্থ জলস্তৰ সহজে তললৈ নামি নাযায় বাবে
2: পানীৰ নাটনিও দূৰ হ'ব।
4: আৰু খাল খান্দি ল'লেতো এইবোৰত মাছ পুঠিও পুহিব পৰা যাব।
1: এৰা, ঠিকেই কৈছা। এইবোৰ দৰাচলতে অনেক সম্ভাৱনা থকা বিজ্ঞানসন্মত দিহা পৰামৰ্শহে। উদ্ভাৱনী শক্তি থকা লোকে এইবোৰৰ আধাৰতেই আৰু বহুত নতুন কিবা কিবি কৰি ল'ব পাৰে।
3: হয় ছাৰ।
1: এতিয়া শুনক, গাঁও চহৰ নগৰ মহানগৰ বুলি কথা নাই, এটা কথা সকলোতেই খাটে আৰু ভৱিষ্যতলৈও খাটি থাকিব। সেইটো হ'ল পুনৰ নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ আৰু তাক ব্যাপকভাৱে জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াস। তাৰ ভিতৰত এটা হ'লগৈ
2: সৌৰ শক্তি।
1: হয়, সৌৰ শক্তি মানে সূৰ্যৰ পৰা পোৱা তাপ আৰু পোহৰ আৰু তাক উপযুক্ত প্ৰযুক্তিৰে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা।
2: ছাৰ, আমাৰ অগ্ৰজসকলে পৰম্পৰাগতভাৱে সূৰ্যৰ তাপ আৰু পোহৰ বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে আৰু এতিয়াও কৰি আছে। সৌৰ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব পৰা হোৱাৰে পৰা এতিয়া গাঁৱে ভূঞে সৌৰ লেম্প আদিৰ বহুল ব্যৱহাৰ হ'বলৈ ধৰিছে। ছাৰ, এতিয়া কথা হ'ল সৌৰ বিদ্যুৎ শক্তিৰ সঁজুলিবোৰ সহজলভ্য আৰু সুলভ মূল্যত পোৱাৰ ব্যৱস্থা কৰিব পৰাহেঁতেন এনে পুনৰ নবীকৰণ শক্তিৰ প্ৰতি ৰাইজৰ আগ্ৰহ আৰু বাঢ়িব।
1: অঁ, ঠিকেই কৈছে বৰুৱা। এইখিনিতে মই পুনৰ নবীকৰণ শক্তিৰ ক্ষেত্ৰত আমাৰ দেশে ইতিমধ্যে আৰম্ভ কৰা দুখন আঁচনিৰ কথা ক'ব খুজিছোঁ। প্ৰথমখন হ'ল নতুন আৰু নবীকৰণযোগ্য শক্তিৰ কৌশলী আঁচনি,
0: নতুন আৰু নবীকৰণযোগ্য শক্তিৰ
3: কৌশলী আঁচনি,
1: আৰু আনখন হ'লগৈ ৰাষ্ট্ৰীয় সৌৰ শক্তি অভিযান,
0: ৰাষ্ট্ৰীয় সৌৰ শক্তি অভিযান।
1: হাঁ, এই দুয়োখন আঁচনিয়ে সামগ্ৰিকভাৱে জীৱাশ্ম ইন্ধনৰ বিকল্প উদ্ভাৱন আৰু তাৰ প্ৰচাৰ প্ৰসাৰৰ দিশত ভালেখিনি কাম কৰিছে আৰু এইবোৰৰ পৰ্যালোচনাৰ ভিত্তিতেই নতুনকৈ দিক নিৰ্দেশনাও লাভ কৰা হৈছে।
3: এইটোতো বেছ আশাৰ খবৰ ছাৰ।
1: হেৰা, তোমালোকে ঠিকেই কৈছা। আৰু এটা কথা, পৃথিৱীৰ উষ্ণতা কমাব লাগিলে সেউজ গৃহ গেছবোৰ শুহি লোৱাৰ প্ৰাকৃতিক ব্যৱস্থা দক্ষ আৰু শক্তিশালী কৰি তুলিব লাগিব আৰু তাৰ বাবে প্ৰশস্ত পথ হৈছে
5: ব্যাপক বনানীকৰণ
2: অথবা ব্যাপক পৰিমাণৰ গছপুলি ৰোৱা আৰু তাৰ আপডাল কৰি ডাঙৰ দীঘল কৰা। আমাৰ স্কুলত ছাৰ বহুতে জন্মদিন উপলক্ষে গছপুলি ৰুৱে আৰু তাক আপডাল কৰি ডাঙৰ দীঘল কৰে।
1: এইটোতো বৰ ভাল কথা। গছে কাৰ্বন গেছ শোষণ কৰে বাবে কাৰিকৰী ভাষাত ইয়াক কাৰ্বন শোষক বা কাৰ্বন ছিংক বোলে। আজিকালি ভালেমান উচ্চ পৰ্যায়ৰ শিক্ষা প্ৰতিষ্ঠান আদিত প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰাৰ পিছতেই নিজৰ নামত একো একোডাল গছ ৰুই তাৰ আপডাল কৰিব লাগে। অৱশ্যে তাৰ বাবে চৌহদত আছুতীয়া ঠাইৰো ব্যৱস্থা কৰা হয়। 4-5 বছৰৰ ভিতৰতে এইবোৰ বেছ কাৰ্যদক্ষ কাৰ্বন ছিংক বা শোষক হৈ পৰে আৰু এইবোৰ দশক দশক জুৰি চলি থাকে।
5: বৰ ভাল কাম দেই, বৰ ভাল উপায় ছাৰ।
1: হেৰা অংকুৰ, পিছৰ প্ৰজেকশ্যনখন দিয়াচোন।
0: দিছোঁ ছাৰ। প্ৰথমখনত কোৱা হৈছে যে যোৱা 8,00,000 বছৰৰ ভিতৰতে পৃথিৱীত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ আটাইতকৈ বেছি হৈছে।
3: দ্বিতীয়খনত দিয়া আছে যোৱা মাত্ৰ 20 বছৰৰ ভিতৰতেই প্ৰাকৃতিক দুৰ্যোগত বিশ্বজুৰি 600,000 লোকৰ মৃত্যু হৈছে।
0: আৰু তৃতীয়খনৰ মতে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে 2040 চনৰ ভিতৰতেই মেৰু অঞ্চলত বৰফ নোহোৱাই হৈ যাব।
3: আৰু এই চতুৰ্থখনৰ মতে উষ্ণতা বৃদ্ধি আৰু প্ৰবল বৰষুণৰ বাবে কেৱল ভাৰতবৰ্ষতেই প্ৰায় 60 কোটি লোকেই কম বেছি পৰিমাণে বিপৰ্যস্ত হ'ব।
5: অতি ভয়ানক কথা দেখোন।
1: অতি ভয়ানক। আপোনালোকে জানেনে বিশ্বত বছৰি যিমান সেউজ গৃহ গেছ নিৰ্গমন হয় তাৰ কিমান ভাগ ভাৰতে নিৰ্গমন কৰে?
4: শতকৰা প্ৰায় 5 ভাগ। হিচাপত মাত্ৰ 5 ভাগ তেনেই কম যেন লাগিলেও এই পৰিমাণ কিন্তু বহুত বেছি।
1: তুমি ঠিকেই কৈছা অয়না। 90ৰ দশকত আমাৰ দেশে নিৰ্গমন কৰা সেউজ গৃহ গেছ আছিল শতকৰা 65 ভাগ। এতিয়া 20ৰ দশকত ইয়াৰ হাৰ হৈছেগৈ।

0: শতকৰা সত্তৰ ভাগ। পিছৰ প্ৰজেকশ্যনখন দিয়াচোন অংকুৰ।
1: দিছো ছাৰ।
2: এইবোৰ ইয়াক ইয়াক
1: এৰা ইয়াকেই। হিমালয় অঞ্চলত অতি প্ৰাচীন কালৰে পৰা পোৱা এই প্ৰাণীবিধ সম্প্ৰতি হিমালয় অঞ্চলত হোৱা উষ্ণতা বৃদ্ধিৰ বাবে বিপদত পৰিছে। এই ইয়াকবোৰৰ অস্তিত্বই বিপন্ন হৈ গৈছে।
3: এইবাৰ এইকেইখন চাওকচোন। ইয়াত উত্তৰাখণ্ডত হোৱা 30 বিধ পৰম্পৰাগত শস্য আৰু তাৰ খেতি দেখুওৱা হৈছে। যোৱা এটা দশকতেই এইবোৰ অঞ্চলত হোৱা জলবায়ুৰ পৰিৱৰ্তন আৰু তাৰ ফলত হোৱা প্ৰব্ৰজনৰ বাবে এই 30 বিধ শস্যৰ খেতিয়েই বন্ধ হৈ গৈছে।
2: এয়াতো ঘোৰ খাদ্য সংকটৰ আগজাননী।
0: ঠিকেই কৈছা, সেইটো এটা ভয়ংকৰ আশংকা যাক এৰাই চলা সহজ নহয়। কাৰণ উষ্ণতা বৃদ্ধিৰ ফলত খেতিৰ প্ৰকাৰ আৰু ধৰণকৰণ সীমিত হৈ অহাটো গোটেই বিশ্বতেই ঘটিব ধৰিছে। ই কেৱল আমাৰ দৰে নিৰ্বাচিত দুই এখন দেশৰেই দুৰ্যোগ নহয়।
4: তেতিয়াহ'লেতো গোটেই বিশ্বজুৰি খাদ্য সংকটে মানুহক জুৰুলা কৰিব। এইবোৰৰ কিবা উপায় ছাৰ?
0: মূল আৰু একমাত্ৰ উপায়টো সেই একেটাই, সেউজ গৃহ গেছৰ নিৰ্গমন কমাই গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰা। পিছে তেনে কৰিবলৈকে ইতিমধ্যে বহু পলমেই হৈ গৈছে। গতিকে বিজ্ঞানী প্ৰযুক্তিবিদসকলে জলবায়ু পৰিৱৰ্তনৰ ভিন ভিন অৱস্থাত হ'ব পৰা বা কৰিব পৰা বিভিন্ন ধৰণৰ বীজ শস্য আদি উদ্ভাৱন কৰিছে। ইয়াৰে ভালেমান পৰীক্ষা পাতি সফল হৈছে আৰু সেইবোৰৰ উৎপাদনো ভাল হৈছে।
5: পিছে ছাৰ, এনে নতুন ধৰণৰ বীজ শস্যৰ ব্যৱহাৰ সাধাৰণতে জনপ্ৰিয় নহয় বা ৰাইজে গ্ৰহণ নকৰে।
0: এৰা, সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান, ডাঙৰ অন্তৰায়। আমাৰ দেশত খেতিয়কসকলৰ বেছিভাগেই পৰম্পৰাগত কৃষি পদ্ধতিত অভিজ্ঞ। পিছে উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এইবোৰ আৰু এতিয়া স্বচ্ছল জীৱনৰ সমল বা জীৱিকাৰ পথ হৈ থকা নাই। আমাৰ দেশত দৰিদ্ৰতাৰ ইয়ো অন্যতম কাৰণ।
4: ছাৰ, তেনেহ'লে উপায় কি?
0: বিজ্ঞানী প্ৰযুক্তিবিদসকলে বিশদ পৰীক্ষা নিৰীক্ষাৰ অন্তত এটা মডেল বা আৰ্হি প্ৰস্তুত কৰিছে। তাৰ নাম হৈছে সংহত দৃষ্টিভংগী আঁচনি আৰু ব্যৱস্থাপনা।
4: সংহত দৃষ্টিভংগী আঁচনি আৰু ব্যৱস্থাপনা?
0: হাঁ, সংহত দৃষ্টিভংগী আৰু ব্যৱস্থাপনা। ইয়াৰ অৰ্থ হৈছে খেতি বাতি আৰু ইয়াৰ সমস্যা পাতিবোৰ আছুতীয়াভাৱে লৈ আগবাঢ়িব নালাগে। ইয়াৰ সৈতে সামাজিক, অৰ্থনৈতিক, ধৰ্মীয়, সাংস্কৃতিক আৰু প্ৰতিষ্ঠানিক তথা বৈজ্ঞানিক দিশবোৰো সমূহীয়াভাৱে চামিল কৰিহে চাব লাগে। তেতিয়াহে সমস্যাৰ সমাধান আৰু প্ৰত্যাহ্বানৰ মুখামুখি সঠিকভাৱে কৰিব পাৰি।
1: মানে ছাৰ, সকলো সামৰি এক সামগ্ৰিক চিন্তা তথা দৃষ্টিভংগী।
0: এৰা, এনে দৃষ্টিভংগীৰ ফলত ঠায়ে ঠায়ে বেছ সফলতাও দেখা গৈছে। যিবোৰ ঠাইত বৰষুণ কম হয় বা খৰাং, তেনেবোৰ ঠাইত কম পানীৰেই হ'ব পৰা শস্যৰ খেতি কৰা হৈছে। তদুপৰি পানী যোগানৰ বাবে পথাৰত ঠায়ে ঠায়ে কম দৰ কেঁচা কোঁহো খান্দি লোৱা হৈছে।
4: আচলতে এয়াও হ'লগৈ পৰিস্থিতি সাপেক্ষে খাপ খাই চলাৰ মানসিকতা, মানে অভিযোজন ক্ষমতা।
0: ঠিকেই, জলবায়ুৰ বিৰূপ পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ অভিযোজনৰ ব্যৱহাৰ কৰা অতি প্ৰয়োজন। এনে অভিযোজন ব্যাপক আৰু কাৰ্যদক্ষ কৰি তোলাৰ বাবে এটা ৰাষ্ট্ৰীয় অনুষ্ঠানো গঠন কৰা হৈছে। ইয়াৰ নাম হৈছে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যপ্ৰণালী। এনে প্ৰতিষ্ঠানে অগ্ৰাধিকাৰৰ ভিত্তিত 4টা ক্ষেত্ৰত কাম আৰম্ভ কৰি দিছে। অংকুৰ, পিছৰ প্ৰজেকশ্যনখন দিয়াচোন।
1: দিছো ছাৰ। প্ৰথমটো হ'লগৈ খৰাং অঞ্চলৰ খেতি বাতি।
3: দ্বিতীয়টো হ'লগৈ বিপদ অনিশ্চয়তা আদিৰ সঠিক ব্যৱস্থাপনা।
1: তৃতীয়টো হ'লগৈ সুলভ, সহজলভ্য, সঠিক তথ্য পাতিৰ যোগান। আৰু
3: চতুৰ্থটো হ'লগৈ প্ৰযুক্তিৰ লগতে জৈৱ প্ৰযুক্তিৰ ব্যাপক তথা সঠিক প্ৰয়োগ।
0: এৰা, আচলতে এই 4টা বিষয়ত ব্যাপক সফলতা লাভ কৰিব পাৰিলে জলবায়ু পৰিৱৰ্তনৰ বাবে হ'ব পৰা ভালেমান দুৰ্যোগ দুৰ্ভোগৰ হাত সাৰি থাকিব পৰা যাব।
5: হয় ছাৰ, এই 4টাই আচলতে বহুতো বিষয়ে সামৰি লৈছে আৰু সমস্যা একোটা সমাধানৰ বাবে যেনেধৰণৰ সামগ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজন সেই আটাইবোৰেই ইয়াত আছে।
0: মায়না, এই অভিযানে দুটা গুৰুত্বপূৰ্ণ এলেকাত ইতিমধ্যেই বেছ ভাল কাম কৰিছে। এটা হ'ল জল সংৰক্ষণ। পৰম্পৰাগত জল সংৰক্ষণ পদ্ধতিৰ সৈতে খাপ খোৱা আধুনিক প্ৰযুক্তি মিলাই কাম কৰা হৈছে, সেইবাবে এইবোৰৰ প্ৰতি গাঁৱৰ ৰাইজৰ আগ্ৰহ বাঢ়িছে।
6: হয় ছাৰ, আমাৰ ফালে তেনেকুৱা হৈ আছে।
0: বৰ ভাল কথা, বৰ ভাল কথা। আৰু দ্বিতীয়টো হ'লগৈ জনস্বাস্থ্য, ৰাইজৰ সুস্থ সবল নিৰোগী অৱস্থা। আচলতে জলবায়ু পৰিৱৰ্তনৰ বাবে বেমাৰ আজাৰৰ ধৰণকৰণবোৰৰো পৰিৱৰ্তন ঘটিছে। ঠায়ে ঠায়ে নতুন নতুন বেমাৰৰ প্ৰাদুৰ্ভাৱ ঘটিছে। গতিকে ৰাইজক নিৰোগী আৰু কৰ্মক্ষম কৰি ৰখাৰ বাবেও এই অভিযানত ব্যাপক কাৰ্যসূচী লোৱা হৈছে। এইখিনি কথাৰে মই আজি মোৰ আলোচনাৰ সামৰণি মাৰিলোঁ। ধন্যবাদ, নমস্কাৰ।
7: নমস্কাৰ ছাৰ, নমস্কাৰ।
0: নমস্কাৰ, বৰ ভাল পালোঁ।
3: ধন্যবাদ।

0: বা ডক্টৰ বৰা ছাৰ, জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা আৰু হ'ব পৰা প্ৰবল মহাপ্ৰলয় আৰু দুৰ্যোগ মহাদুৰ্যোগ আদিৰ অনুমান কৰিব পাৰি যদিও সঠিক ৰূপৰেখা বা আৰ্হি যুগুত কৰাটো বৰ সহজ নহয়। ইয়াৰ কাৰণ হৈছে এনে আৰ্হি নিৰ্মাণ ভালেমান আন্তঃসম্পৰ্ক থকা বিষয়ৰ সৈতে জড়িত হৈ আছে। আৰু জলবায়ু পৰিৱৰ্তন কেতিয়া, ক'ত, কেনেকৈ, কিয় বিৰূপ ধৰণে হয় বা ক'ত হ'ব পাৰে, এইবোৰ কথাও সঠিকভাৱে অনুমান কৰা কঠিন। তথাপিও দেখা গৈছে এনে অনিশ্চয়তাৰ মাজতো যিবোৰ পদক্ষেপ হাতত লোৱা হৈছে সেইবোৰৰ বেছিভাগেই কাম দিছে। বৰা ছাৰে আজি আমাক ভালেমান সুন্দৰ সুন্দৰ দিহা দিলে। গোটেই বিশ্বতেই এইবোৰ দিশত কামো হৈ আছে। পিছে অবিৰতভাৱে এই কাম চলি থাকিলেও পৃথিৱীৰ উষ্ণতা বৃদ্ধি ৰোধ কৰিবৰ বাবে আমাক কেইবা দশকো লাগি যাব, কিন্তু এই সময় কম কৰাৰ উপায় একেটাই।
1: বিশ্বজুৰি সেউজ গৃহ গেছৰ নিৰ্গমন নিয়ন্ত্ৰিত কৰা।
0: সেউজ গৃহ গেছ নিৰ্গমন নিয়ন্ত্ৰণলৈ আহিলেহে আমাৰ এই অসুখীয়া পৃথিৱীখনৰ অসুখ আঁতৰ হ'ব আৰু
2: আমি এখন নিকা সুন্দৰ বাসযোগ্য বসুন্ধৰা উভতাই পাম। ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ অষ্টসত্তাৰিংশ খণ্ড শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল কৃতাঞ্জলি বৰ্মন, সমুজ্জ্বল দত্ত, পৰিণীতা শইকীয়া, প্ৰবাল কুমাৰ শৰ্মা, অশোক ভট্টাচাৰ্য আৰু মেলোডি পাটগিৰি। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
0: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, ৰাজ্যত তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি, কাইলৈ বিধায়িনী দলৰ নেতা বাছনি, ৰাজ্যৰ বিভিন্ন অংশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত খেল। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। শপতগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শুভেন্দু অধিকাৰীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী উপলক্ষে কবিগুৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। উল্লেখযোগ্য যে শুভেন্দু অধিকাৰীক কালি বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচন কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কলকাতাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰি শ্ৰীশ্বাহে কয় যে সকলো প্ৰস্তাৱ শুভেন্দু অধিকাৰীৰ সপক্ষে লাভ কৰা হৈছে। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰী অধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক জয় সাব্যস্ত কৰি টি এম চিৰ 15 বছৰীয়া শাসনৰ অন্ত পেলায়। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শুভেন্দু অধিকাৰীৰ গৃহ চহৰ পূব মেদিনীপুৰ আৰু তেওঁৰ সমষ্টি নন্দীগ্ৰামত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। বিধায়িনী দলৰ নেতা বাছনি কৰাৰ পাছত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আঁৰত দলটোৰ কৰ্মকৰ্তাসকলৰ কঠোৰ শ্ৰম আৰু ত্যাগক সোঁৱৰণ কৰে। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা বাছনি কৰিব। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে জে পি নাড্ডা আৰু নয়াব সিং চাইনী আজি গুৱাহাটীত উপস্থিত হ'ব। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1 লাখ লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এইদৰে কয়।
1: নিৰ্বাচিত প্ৰতিনিধিসকল আহিব, বুথ কমিটিৰ সভাপতিসকলৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ কাৰ্যকৰ্তা আহিব, সমৰ্থক উপাকাংক্ষীও স্বতঃস্ফূৰ্তভাৱে আহিব। সেই ঐতিহাসিকখনটো কিদৰে আমি উদযাপন কৰিম, সেই গোটেই বিষয়বিলাকো আজি আমাৰ বৈঠকত আলোচনা কৰিছোঁ। আৰু 10 তাৰিখে ৰাতিপুৱা 9 বজাত বিজেপি বিধায়িনী দলৰ সভা আৰু 10 বজাত এন ডি এ বিধায়িনী দলৰ সভা আমি গুৱাহাটীত আয়োজন কৰিছোঁ। ইতিমধ্যে কাইলৈ আমাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ভাৰত চৰকাৰৰ মাননীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা ডাঙৰীয়া আৰু হাৰিয়ানাৰ মাননীয় মুখ্যমন্ত্ৰী নায়ব সিং সৈনী ডাঙৰীয়া কাইলৈ দুপৰীয়া আমাৰ

0: অসমত আহি উপস্থিত হব আৰু তেখেতসকলৰ উপস্থিতিতে এই বিধায়িনী দলৰ সভা অনুষ্ঠিত হব আৰু 12 তাৰিখে দিনৰ 11 বজাত নতুন মুখ্যমন্ত্রী হিচাপে আমি যিজনক মুখ্যমন্ত্রী পাতিব বিচাৰিছো সকলোৱে মিলি তেখেতে শপত গ্ৰহণ কৰিব।
1: ৰাজ্যত অহা 2 আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়াক নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে। ধুবুৰী, গৌৰীপুৰ, চাপতগ্ৰাম, বিলাসীপাৰা, চাপৰকে ধৰি বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। একেদৰে গোৱালপাৰা জিলাৰ বিভিন্ন স্থানতো জয়ন্তী পালনৰ আয়োজন কৰা হৈছে। জিলাখনৰ দুধনৈৰ জনমন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। গোৱালপাৰা চহৰৰ 2 নম্বৰ কলনী আৰু হৰিসভাতো ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 শুনিবলৈ পাব নতুন চৰকাৰৰ অগ্ৰাধিকাৰ শীৰ্ষক এটি আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰ চৌহদত আজি প্ৰয়াত জুৰি দেৱীৰ সোঁৱৰণত পৰাণত আজি তুমি শীৰ্ষক এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত যোৱা 11 এপ্ৰিলত মৃত্যু হোৱা আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ ঘোষিকা, অভিনেত্ৰী, কণ্ঠশিল্পী জুৰি দেৱীৰ সোঁৱৰণত আকাশবাণী গুৱাহাটীৰ সতীৰ্থসকলে প্ৰয়াত সহকৰ্মীগৰাকীক স্মৰণ কৰি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছে। জুৰি দেৱীৰ নামত উৎসৰ্গা কৰা আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ এই সংখ্যাটি আজি কেন্দ্ৰটোৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বৰুৱাই উন্মোচন কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশৰ আন অংশৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হৈছে। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং আৰু নলবাৰী জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখনা মহকুমা আদালতত আজি বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হৈছে। ডিব্ৰুগড় জিলাতো আজি অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড় জিলা ফুলবাগানৰ আদালত চৌহদত আজি লোক আদালত অনুষ্ঠিত হৈছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত অনুষ্ঠিত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি আৰু কাইলৈ সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগীয়া এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন স্থানৰ 14 নিৰ্বাচিত তথা প্ৰতিষ্ঠিত নাট্য দলে অংশগ্ৰহণ কৰিব। আজি দুপৰীয়া 12 বজাৰ পৰা নিশা 8 বজালৈ মুঠ 8টা দলৰ 8খন একাংক নাট প্ৰদৰ্শন কৰা হ'ব। কাইলৈ দিনৰ 12 বজাৰ পৰা 6 বজালৈ 6টা নাট্য দলৰ 6খন একাংক নাট প্ৰদৰ্শন কৰা হ'ব। সন্ধিয়া 7 বজাত প্ৰতিযোগিতাত বিজয়ী দলসমূহক পুৰস্কাৰ প্ৰদান কৰা হ'ব। ডিব্ৰুগড় জিলাৰ খোৱাং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলৈ কালি উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক বিজু চেতিয়াই আগধৰা অনুষ্ঠানত অধ্যক্ষ ডঃ ত্ৰৈলোক্য দিহিঙীয়াই সভাপতিত্ব কৰে। মহাবিদ্যালয়খনৰ উপাধ্যক্ষ প্ৰতিম শৰ্মাই কেন্দ্ৰটোৰ পৰা উত্তীৰ্ণৰ হাৰ 90% হোৱাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰায়। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাইমানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। খেলখনত 143 ৰাণৰ বিজয় লক্ষ্যলৈ খেলি কলকাতা নাইট ৰাইডাৰ্ছে 2টা উইকেট হেৰুৱাই 14 অভাৰ আৰু 2টা বলত 147 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ফিন এলেনে 47টা বলত 100 ৰাণ কৰি দলৰ স্থিতি শক্তিশালী কৰি তোলে। ফিন এলেনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে কলকাতা নাইট ৰাইডাৰ্ছৰ এয়া হৈছে প্ৰতিযোগিতাখনত ক্ৰমাগতভাৱে চতুৰ্থ

0: বিজয়। প্ৰথমে বেট ধৰি দেলহি কেপিটেলছে 8 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত 20 অভাৰত 142 ৰাণ সংগ্ৰহ কৰে। খেলখনত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ অনুকূল ৰয় আৰু কাৰ্তিক ত্যাগীয়ে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে বৈভৱ অৰোৰা সুনীল নাৰিন আৰু কেমেৰন গ্ৰীণে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। এই বিজয়ে দলটোক সপ্তম স্থানলৈ উন্নীত কৰে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ। ৰাজ্যত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি। কাইলৈ বিধায়িনী দলৰ নেতা বাছনি। ৰাজ্যৰ বিভিন্ন অংশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত খেল। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো আমাৰ যুৱ

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো।
1: নতুনৰ গতিখেদা ডেকা গাভৰু আমি, নিৰ্ভীক এই শতিকাৰ নতুন নতুনতে ভৰ দি আগুৱাই যায় এটা জাতি, পুৰণিৰ শিপা খামুচি নতুনে আগবাঢ়ি যায়। প্ৰিয় শ্ৰোতা, ন প্ৰতিভাৰ এটা নতুন খণ্ডৰ সৈতে ষ্টুডিঅ'ত মই ভাস্কৰ। আজিও আমাৰ সৈতে এগৰাকী অতিথি উপস্থিত আছে। আমি অতিথিগৰাকীৰ সৈতে আপোনালোকক এই মুহূৰ্তত চিনাকি কৰাই দিব বিচাৰিছোঁ। আজিৰ অতিথিগৰাকী এগৰাকী উদীয়মান কণ্ঠশিল্পী হোৱাৰ লগতে ভাওনা শিল্পৰ সৈতে খুব নিবিড়ভাৱে জড়িত। মই আপোনালোকক এই মুহূৰ্তত চিনাকি কৰাই দিব বিচাৰিছোঁ। এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে এগৰাকী উদীয়মান কণ্ঠশিল্পী দিপ্লু ৰঞ্জন হাজৰিকা। দিপ্লু, তোমাক আন্তৰিক আদৰণি জনাইছোঁ অনুষ্ঠানৰ মাজত। প্ৰথমেই কোৱা, আকাশবাণী গুৱাহাটীত আজি উপস্থিত হৈ কেনেকুৱা লাগিছে?
2: প্ৰথমেই আপোনালোককে ধৰি অল ইণ্ডিয়া ৰেডিঅ'ৰ সমূহ কৰ্মকৰ্তাক মোক ইয়ালৈ মাতি আনি, মোৰ ইমানৰ যে যোগ্য বুলি ভাবি মাতি অনাৰ কাৰণে অশেষ ধন্যবাদ।
1: নিশ্চয়কৈ আমি তোমাৰ গান শুনিম, আমি কথাও পাতিম।
2: নিশ্চয়।
1: সংগীতৰ যাত্ৰাটোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। কেনেধৰণে তুমি আৰম্ভ কৰিছিলা, কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা, অকণমান সেই বিষয়ে কোৱাচোন।
2: কেনেদৰে আৰম্ভ কৰিছিলা মানে, আচলতে ক'বলৈ গ'লে মোক নিজক জনাৰ অকণমান দেৰি হ'ল। প্ৰথমতে বিভাগটো মোৰ নৃত্যৰ আছিলে, যিহেতু মোৰ মা নৃত্যৰ লগত জড়িত, সত্ৰীয়া সংস্কৃতিৰ লগত বিশেষভাৱে জড়িত। নগাঁৱৰ ডক্টৰ ভূপেন হাজৰিকা কৃষলয় সংগীত মহাবিদ্যালয়ত কৰি থকা, সত্ৰীয় নৃত্য শিকাই থকা প্ৰায় 25 বছৰ হ'ল। সেই দিশতে লগতে মই আধুনিক নৃত্যৰ লগতো জড়িত আছিলোঁ। মায়ে তেতিয়া ক'লে যে এনেকৈ তই বৰগীত শিকাৰ প্ৰয়োজন। মই তেতিয়া বৰ এটা ইচ্ছা কৰা নাছিলোঁ সেইটো ক্ষেত্ৰত। গতিকে তেনেক্ষেত্ৰত এদিন মোক ঘৰত জোৰ জবৰদস্তি কৰি আৰু তেওঁ এদিন লৈ গ'ল যে তই বৰগীতটো শিকগে ভাল হ'ব তোৰ কাৰণে। মোৰ তেওঁ অনিচ্ছাতে মই এদিন গ'লোঁ আৰু। মোৰ গুৰু শ্ৰদ্ধাৰ টংকেশ্বৰ শৰ্মা, তেওঁৰ ওচৰতে মই বৰগীতৰ আনুষ্ঠানিক শিক্ষা লৈছিলোঁ। প্ৰথমটো যেতিয়া ক্লাছ কৰিছিলোঁ মাধুতাৰীত আমাৰ ঘৰৰ ওচৰতে, তেতিয়া প্ৰথম ক্লাছটো বৰ অনিচ্ছাকৃতভাৱে কৰিছিলোঁ। কিন্তু তেওঁ সেইদিনাখন যিকেইটা মোক কথা বুজালে বা বৰগীতটো বা এই গীতৰ ধাৰাটোৰ ওপৰত যিকেইটা কথা ক'লে, সেই কথাকেইটা মানে মোৰ নিজৰ অন্তৰতো লাগিল। আৰু সেই দিনাখনৰ পৰাই মই তেতিয়া ক্লাছ 7 মানত আছিলোঁ, এই গীতৰ ধাৰাটোৰ লগত বেছিকৈ সোমাই যাবলৈ ধৰিলোঁ। মানে তেনেকৈ কলিয়াবৰ দুই এজনে চিনি পালে, তেনেকৈ ইজনে সিজনৰ লগত গাই।
3: নিশ্চয় জানি আচলতে খুব ভাল লাগিলে কথাখিনি। সংগীতৰ যাত্ৰাটো তুমি কিমান বছৰ বয়সৰ পৰা আৰম্ভ কৰিছিলা বুলি কৈছিলা?
2: মই তেতিয়া ক্লাছ 7 মানত আছিলোঁ।
3: এতিয়া কথা হ'ল, যিসকল শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে, তেওঁলোকে বিচাৰিব তোমাৰ পৰা এটা গীত।
2: নিশ্চয়। প্ৰথমে যিহেতু ক'বলৈ মন নাযায় যদিও, আমাৰ যিজন আমাৰ মাজতে হেৰাই গ'ল জুবিন গাৰ্গদেৱৰ, তেওঁ সদায় শান্তিত থাকক, য'তেই আছে তেওঁ কুশলে থাকক, তেওঁৰে এটি গীত মই গাবলৈ চেষ্টা কৰিছোঁ।

0: ধন্যবাদ জনাইছো। আসলে এই গীতসমূহ শুনার পাছত ক'ৰবাত সেই আবেগটো পুনৰবাৰ উজাই আহে, যিটো আবেগত এতিয়াও ৰাজ্যবাসী ৰৈ আছে। আৰু সেই সময়খিনি, যিখিনি সময়ৰ পৰা আমি আচলতে এটা নতুন যুগ আৰম্ভ কৰিছিলোঁ, যাক আমি জুবিন যুগ বুলি কৈছোঁ, সেই যুগখিনিৰ আৰম্ভ হৈছে। যিহেতু জুবিন গাৰ্গৰ কথা ওলাইছে, মই তোমাৰ পৰা জানিব বিচাৰিছোঁ, জুবিন গাৰ্গ নামৰ যিটো বিশাল সত্তা, সেই সত্তাটোক তোমালোকৰ প্ৰজন্মই বা তুমি কেনেধৰণে অনুধাৱন কৰা, তুমি কি ধৰণে ভাবা?
1: জুবিন গাৰ্গ আচলতে এনেদৰে বিশ্লেষণ কৰিবলগীয়া বস্তু বুলি মই নাভাবোঁ। তেওঁ নিজৰ মাজত যিটো সত্তা, আচলতে আমাৰ জেনেৰেশ্যনটো খুব কম দেখিছোঁ বুলিয়ে ক'ম, কাৰণ তেওঁৰ যিটো গোল্ডেন যুগ আছিলে সেই যুগটো আমি নেদেখিলোঁ কাৰণে আমাৰ কাৰণে দুৰ্ভাগ্য। সেইটো আমি তেওঁৰ প্ৰায় শেষৰ অংশ বুলিয়ে ক'ব লাগিব, আমি তেওঁ ভালপোৱা শেষৰ অংশখিনিয়ে আমি আছিলোঁ। তেওঁৰ এই বিশাল মানৱতাবোধ আৰু তেওঁ বিশাল গীতিধাৰাটোক আমি জীয়াই ৰাখিবলৈ আমি কিমান কৰিব পাৰোঁ নাজানো, কিন্তু তেওঁ আমাৰ অসমীয়া সমাজ তথা গোটেই ভাৰতবৰ্ষলৈ যিখিনি অৱদান দিছে সেইখিনিৰ প্ৰতি মানে আমি সকলো দায়বদ্ধ, আৰু মানে সকলো আমাৰ মানে আমি তেওঁৰ কাৰণে ইমানেই ভাগ্যৱান বুলি ভাবোঁ যে আমি তেওঁৰ নিচিনা এজন বিশাল সত্তা এজনক যে আমি দেখিবলৈ পালোঁ, শেষৰ ভাগত হ'লেও আমি যে দেখিবলৈ পালোঁ, সেইটো আমাৰ কাৰণে এটি বহুত ডাঙৰ কথা বুলি মই ভাবোঁ।
0: পৰম ভাগ্য,
1: পৰম ভাগ্য
0: নিশ্চয়কৈ। তুমি বৰগীতৰ কথা উল্লেখ কৰিছিলা, তুমি আনুষ্ঠানিকভাৱে প্ৰথম বৰগীতৰ শিক্ষা গ্ৰহণ কৰিছিলা, যদি সম্ভৱ হয় যে এটা বৰগীত আমি শুনি ল'ব পাৰিম নেকি?
1: নিশ্চয়।
0: মই এইকেইটা শ্ৰোতাসকলক জনাই থ'ব বিচাৰিছোঁ যে বৰগীতৰ বাবে যেনেধৰণৰ যাৱতীয় নীতি নিয়মৰ প্ৰয়োজন হয়, সেই প্ৰয়োজন আমি ষ্টুডিঅ'ত আচলতে কৰিব পৰাটো সম্ভৱপৰ কেতিয়াও নহয়। গতিকে মই শ্ৰোতাসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থী, আমি এনেধৰণে এটা বৰগীত আপোনালোকক শুনাব বিচাৰিছোঁ।
1: নিশ্চয়। মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এভাগী ধনশ্ৰী ৰাগৰ বৰগীতেৰে মই গাবলৈ ওলাইছোঁ। বৰগীত ভাগৰ ভাৱাৰ্থ হৈছে মানে, বৰগীত ভাগত কোৱা হৈছে যে যেতিয়া কৃষ্ণ মথুৰা এৰি পেলাই যাবলৈ ওলাইছিলে, তাৰ গোপীসৱে সেই শোক প্ৰকাশ কৰিবলৈ মানে সেই বৰগীত ভাগত সেই ভাৱটো প্ৰকাশিত হৈছে। গতিকে সেই বৰগীত ভাগ মই অকণমান গাবলৈ চেষ্টা কৰিছোঁ।

0: আচলতে এনেধৰণৰ বৰগীত এটা শুনাৰ পাছত বা এই ধৰণৰ বৈষ্ণৱ যিসমূহ সংগীত সেইসমূহ শুনাৰ পাছত নিশ্চিতভাৱে তাৰ প্ৰতিক্ৰিয়াটো খুব মিঠাই হয় আৰু তাক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজনীয়তা নাই মই ভাবোঁ। এতিয়া কথাটো হ'ল, মই তোমাৰ পৰা জানিব বিচাৰিছোঁ যে একাডেমিক দিশটো শৈক্ষিকভাৱেও তুমি আগবাঢ়ি গৈ আছা, আৰু মই শ্ৰোতাসকলক জনাই ভাল পাম যে সদ্যঘোষিত যি চূড়ান্ত বৰ্ষৰ পৰীক্ষা, সেই পৰীক্ষাত, হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ডিপ্লোমা খুব সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। অকণমান শ্ৰোতাসকলক কৈ দিয়া সেই বিষয়ে।
1: হয়, মই বিজ্ঞান শাখাত আছিলোঁ। বিজ্ঞান শাখাত আমাৰ কলিয়াবৰৰ কৈদল স্থিত শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত মই প্ৰথম বিভাগত এটাত লেটাৰ সহ নম্বৰ লাভ কৰিছোঁ।
0: এতিয়া কথাটো হ'ল যে এফালে শৈক্ষিক দিশটো আৰু এফালে গানৰ কাম কাজখিনি, দুয়োটা একেলগে চম্ভালি নিব লাগিব, সেইটো দায়িত্ব কেনেধৰণে চম্ভালি নিয়া হয় অকণমান সেই বিষয়ে কোৱা।
1: বৰ্তমান মই এইবছৰেই হায়াৰ ছেকেণ্ডেৰী দিয়া বছৰেই মই এবছৰ বৰগীতৰ বিশাৰদ দিছোঁ। এইবছৰ মোৰ বিশাৰদ শেষ হৈছে। বৰগীতৰ বিশাৰদ কৰি মই ভাবোঁ এতিয়াৰ যিসমূহে এতিয়া বৰগীত অথবা আন কিছু ইণ্ডিয়ান ক্লাছিকেল মিউজিকে হওক বা অন্য কিছু দিশতে হওক, সেই দিশটোত কিন্তু পঢ়াৰ ক্ষেত্ৰত এই দিশটোৱে একো ক্ষতি নকৰে বুলি মই ভাবোঁ। কাৰণ এই দিশটোৱে আপোনাক আৰু অকণ খোলা হোৱাতহে সহায় কৰে। আপুনি যাতে আৰু অকণমান মানুহৰ প্ৰতি অকণ আশ্বাসটো বাঢ়ক, মানুহৰ প্ৰতি সংস্পৰ্শটো বাঢ়ক, এই গীতৰ ধাৰাটোৱে বা নৃত্যৰ ধাৰাটোৱে বা এই সমগ্ৰ সাংস্কৃতিক ধাৰাটোৱে মানুহৰ লগত সংস্পৰ্শ আৰু মানুহক এটা মানুহ হ'বলৈ শিকায়। অৰ্থাৎ প্ৰতিগৰাকী মানুহক নিজৰ এই সংস্কৃতিটোৱে আমাৰ, অৰ্থাৎ বৈষ্ণৱী সংস্কৃতি অৰ্থাৎ আমাৰ শংকৰী সংস্কৃতিটোৱে আমাক এটা নিজৰ এটা সাত্বিক ভাৱটো আৰু
0: সাত্বিক ভাৱটো গঢ়াই তোলাৰ উপৰিও মানুহক পৰিশীলিত হবলৈ শিকায়। যিখিনি ইয়াৰ ভাৱধাৰা, যিখিনি দৰ্শন গুৰুজনাৰ, সেই দৰ্শনখিনিয়ে মানুহক শোৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে মানুহৰ ধৰণ কৰণ, মানুহৰ সৈতে কথা পতা, মানুহক সাক্ষাৎ কৰা বা কেনেধৰণে আমি কামখিনিত, কামত নিজকে নিয়োগ কৰিব পাৰিছোঁ তাৰ যিটো পবিত্ৰতা, সেই পবিত্ৰতাখিনি আচলতে ইয়াৰ ভাৱধাৰাখিনি আমাক দিয়ে। আৰু মই ভাবোঁ যিহেতু তুমি বৈষ্ণৱ সংস্কৃতিৰ সৈতে খুব নিবিড়ভাৱে জড়িত হৈ আছা, গতিকে সেই ক্ষেত্ৰত তোমাৰ পঢ়া শুনা

0: অন্যান্য দিশটোৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈছে। এতিয়া কথাটো হ'ল যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, তাৰ পাছত ধৰি ল'লোঁ যে কেইবাখনো অনুষ্ঠানো আছে, সেই সেই কথাবোৰ কেনেকৈ মিলোৱা হয়, সেই কাৰ্যসূচীখন কেনেকৈ মিলোৱা হয়?
1: কাৰ্যসূচীখন মিলোৱা হয় মানে সঁচা কথা ক'বলৈ গ'লেতো মই এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ টেষ্টৰ পিছতো অনুষ্ঠান কৰিছোঁ।
0: মই সেইকাৰণে প্ৰশ্নটো
1: হয় হয় পিছত মই মানে মই নিজে ভাবোঁ সেই বস্তুটোৱে বৰ এটা প্ৰভাৱ নেপেলায়, কাৰণ যিহেতু পঢ়াটোত থাকি থাকি এটা ষ্ট্ৰেছত সোমাই গৈ এই বস্তুটোত অকণ মুকলি হোৱা যায়, আৰু মই বা আমাৰ যিখিনি এই ক্ষেত্ৰৰ লগত জড়িত মানুহখিনি সেই ক্ষেত্ৰটোৱে এই বস্তুটোৰ পৰা এক মুকলি সকাহহে পায়। আৰু মানে মই নিজে চম্ভালিছোঁ কেনেকৈ সেইটো বাৰু নাজানো, সেইটো আৰু দেউতা মাহঁতেও বহুত সহায় কৰিছে মোক, একোতে মানা নকৰে, আৰু যিহেতু পৰীক্ষা ওচৰ চাপিল তো পঢ়িব লাগে বা অনুষ্ঠান কৰি আছো সেই ক্ষেত্ৰত বৰ এটা জোৰ নিদিয়ে।
0: মই এতিয়া সেই প্ৰশ্নটোলৈ আহিম, আচলতে এজন শিল্প সাহিত্যৰ সৈতে জড়িত মানুহ এজনক, যিহেতু তোমালোকে এটা সুন্দৰ সাধনা কৰি আছা, সেই মানুহজনক চৌপাশৰ পৰিৱেশটো খুব ইতিবাচক হোৱাটো প্ৰয়োজন। এতিয়া তুমি ঘৰখনৰ কথা ক'লা, তোমাৰ চৌপাশৰ পৰিৱেশ মানে মই ঘৰখনৰ কথাই বুজিব লাগিব, অকণমান ঘৰখনৰ পৰিৱেশটোৰ বিষয়ে কোৱা, আৰু ঘৰখনে তোমাক এই দীপ্তৰঞ্জন হাজৰিকাজন হোৱাৰ ক্ষেত্ৰত কি ধৰণে সহায় কৰিছে সেই বিষয়ে জানিব।
1: আচলতে আমাৰ ঘৰখন মানে আমাৰ পৰিয়ালটোৱে আমাক বহুত সহায় কৰে, যিহেতু মোৰ ককা তেওঁ এটা সময়ৰ ভ্ৰাম্যমান থিয়েটাৰত কৌতুক অভিনেতা ৰূপে আছিলে, গতিকে আমাৰ সাংস্কৃতিক দিশটো সেইকণৰ পৰাই আৰম্ভ হ'ব মই ভাবোঁ।
0: মই এইকেইটা জনাই থ'ব বিচাৰিছোঁ, মই তোমাৰ কথাৰ মাজতে কৈছোঁ, তেখেতৰ ককা হৈছে ৰামেশ্বৰ হাজৰিকা, ৰামেশ্বৰ হাজৰিকা হৈছে অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ এগৰাকী খুব জনাদৃত কৌতুক অভিনেতা, দুবাৰকৈ মুনলাইট বঁটা তেওঁ পাবলৈ তিনিবাৰকৈ মুনলাইট বঁটা পাবলৈ তেওঁ সক্ষম হৈছিলে, আৰু তেনে এটা পৰিয়ালৰ পৰা আহিছে দীপ্তৰঞ্জন হাজৰিকা। এতিয়া তোমাৰ কথাখিনি কোৱা,
1: তেওঁৰ পৰাটো সেই তেজতেই আছে নে কি আছে নাজানো, তেওঁৰ পৰা অকল সেই সাংস্কৃতিক ভাৱটো আহিছে, আৰু আমাৰ ঘৰতে দেউতা হৈছে এজন চিত্ৰশিল্পী আৰু তেওঁৰ বহুতো নিজৰ মুখা কাম কৰে চিত্ৰশিল্পৰ লগত জড়িত মানুহ, আৰু মা আপোনাৰ কৃষলয় নগাঁৱৰ কৃষলয় সংগীত মহাবিদ্যালয়ত তেওঁ তাত কৰি থকা আজি প্ৰায় 25 বছৰেই হ'ল, 25 বছৰ সত্ৰীয়া নৃত্যৰ লগত জড়িত মানুহ, আৰু নতুনকৈ ঘৰতো তেনেকৈ স্কুল খোলা হৈছে, গতিকে সেই পৰিৱেশটো মানে আৰু আমাৰ যিহেতু সত্ৰত থকা আমি সত্ৰৰ ৰূপনাৰায়ণ প্ৰভাপতি সত্ৰ, তেওঁৰ সত্ৰৰ পৰিৱেশ এটাও আমাৰ মানে গাঁওখনতে আছে, গতিকে সেই ভাৱধাৰাবোৰ আৰু সাংস্কৃতিক দিশটোৰ লগত মোক অকল ঘৰখনেই নহয় পৰিয়ালটোৱেই নহয় গোটেই চৌহদ আৰু আমাৰ কলিয়াবোৰে বিশেষকে, কলিয়াবোৰখন বিশেষকে সাংস্কৃতিক প্ৰেমী জেগা বুলিয়েই কয়, কলিয়াবৰ পৰা যিহেতু তুমিও কলিয়াবৰ পৰা, গতিকে সাংস্কৃতিক প্ৰেমী জেগা টুকুৰত থাকি তে সংস্কৃতিটো ৰক্ষা কৰাটো আমাৰ দায়িত্ব, গতিকে সংস্কৃতিৰ ভঁৰালত থকা জেগাটুকুৰত গোটেই পৰিয়াল নহয় গোটেই গাঁও নহয় গোটেই আমাৰ অঞ্চল অথবা গোটেই কলিয়াবৰখনতে সেই মানে সংস্কৃতিৰ ভাৱটো পাইছো কাৰণে
0: বাতাবৰণটো
1: আছে কাৰণে কিজানি আমি ইমানখিনিলৈকে পাইছো।
0: নিশ্চয়কৈ কলিয়াবৰ আৰু বৈষ্ণৱ সংস্কৃতি ইয়াৰ যথেষ্ট এটা খুব নিবিড় সম্পৰ্ক আছে, আৰু এইবাবেই ই প্ৰভাৱ বিস্তাৰ কৰি আহিছে ইয়াৰ সত্ৰসমূহ, তোমালোকৰ কাষৰীয়া সত্ৰখন ৰূপনাৰায়ণ পুৰাভেটী সত্ৰ, ইয়াৰ সত্ৰসমূহে যথেষ্ট পৰিমাণে বৈষ্ণৱ সংস্কৃতিক প্ৰভাৱান্বিত কৰিছে। মই অনুষ্ঠানৰ প্ৰাৰম্ভণিতে কৈছিলোঁ যে তুমি ভাওনা সংস্কৃতিৰ সৈতে খুব ধুনীয়াকৈ জড়িত, এতিয়া সেই বিষয়ে অকণমান কোৱা, ভাওনা সংস্কৃতিৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত হৈ পৰিলা বা এতিয়া কি ধৰণে কামবোৰ কৰি আছা?
1: হয়, ভাওনা সংস্কৃতিৰ লগত জড়িত হোৱা মই ঠিক সৰুৰ পৰাই জড়িত, অৰ্থাৎ কিজানি 10-12 বছৰমানৰ পৰাই তেতিয়া ভাওনা সংস্কৃতিৰ লগত জড়িত, প্ৰথমতেই মোক ভাওনা সংস্কৃতিৰ লগত জড়িত কৰা মানুহটো হৈছে আমাৰ শ্ৰদ্ধাৰ গুৰু মুকুন্দ তামুলীদেৱ, তেওঁৱে মোক প্ৰথমবাৰ ভাওনা কৰিবলৈ লৈছিলে, তেওঁৰ পৰাই ভাওনা সংস্কৃতিটোৰ লগত জড়িত হ'লোঁ, তেতিয়া ৰাম বিজয় নাটকত ৰজাৰ চৰিত্ৰ কৰিছিলোঁ, তেনেকৈ ভাওনাৰ লগত বেছি জড়িত হ'লোঁ, লগতে গুৰু পদুম কুমাৰ মহন্তদেৱ আৰু শ্ৰাৱণ কুমাৰ মহন্ত, ৰাজীৱ মহন্ত, তাৰপিছত আমাৰ তেওঁলোক কেইজনৰ পৰাই বহুখিনি শিকিবলৈ পালোঁ গোটেইকেইজন গুৰুৰ পৰাই, তেওঁলোকে আমাৰ যিহেতু মধ্য অসম অৰ্থাৎ কলিয়াবাৰী ব্ৰজাৱলী পৰম্পৰা আছে, ব্ৰজাৱলী বা আগৰ অৰ্থত ক'বলৈ গ'লে ব্ৰজাৱলী, সেই ব্ৰজাৱলীৰ সংস্পৰ্শটোত অহাৰ বাবে কিজানি আমাৰ শুদ্ধ অসমীয়াটো আমাৰ শুদ্ধ হৈছে বুলি ভাবোঁ, আৰু

0: সেই তেতিয়াৰ পৰা যেতিয়া ভাওনা সংস্কৃতিৰ লগত জড়িত হ'লো, গতিকে সেই বস্তুৰ লগত ইমান ঘনিষ্ঠতা হ'ল যে এতিয়াও সেই বস্তুৰ লগত বিশেষভাৱে জড়িত, আগলৈও হৈ থাকিব বিচাৰোঁ আৰু বৰ্তমানে এতিয়াও কৰি আছোঁ। শেহতীয়াভাৱে সদৌ অসম অংকীয়া ভাওনা সমাৰোহত আমাৰ টোটেল 32খন ভাওনা হৈছিলে সমাৰোহখনৰ কম্পিটিশ্যন, তাত মই শ্ৰেষ্ঠ গায়ন হৈছিলোঁ আৰু আমাৰ দলটোৱে, মই বাৰু চামগুৰি এটা দলৰ পৰা গৈছিলোঁ, পুৰণি গুদামৰ, মানে পুৰণি গুদামৰ সংশোধনী বুলি তেওঁলোকৰ লগত গৈছিলোঁ, তেওঁলোকৰ দলটোৱে আমি তৃতীয় পাইছিলোঁ। সেই তেনেদৰে যেন আমি মানে অকল কলিয়াবৰতে নহয়, মই বিভিন্ন জেগাতো গৈছোঁ, বিভিন্ন জেগাৰ পৰা ভাওনা কৰিছোঁ, সেই বিভিন্ন জেগাৰ বস্তুখিনি লৈ গাঁৱৰ য'ত, এনেকুৱা নহয় যে প্ৰতিখন গাঁৱত, এতিয়া আমাৰ কলিয়াবৰতে প্ৰতিখন গাঁৱৰ বাজনাসহ বা যিহেতু সব বস্তু কিছুমান বন্ধা নোহোৱাকৈও আছে, প্ৰতিখন গাঁৱৰ এখন বাজনা, প্ৰতিখন গাঁৱৰ এখন তাল নাচ, প্ৰতিখন গাঁৱতে বেলেগ, গোটেইখিনি লোৱাটো আমাৰ দায়িত্ব। সেই বস্তুখিনি লৈ শিকি বুজি প্ৰতিখনকে চালি জাৰি চাই কেনেকৈ শুদ্ধভাৱে সেইখিনিকে ৰূপান্তৰিত কৰিব পাৰি, সেইখিনি কেনেকৈ শুদ্ধভাৱে আমি ল'ব পাৰোঁ, আনক যেতিয়া আমাৰ পিছৰ প্ৰজন্মটোৱে যাতে এনেকুৱা অনুভৱ নকৰক যাতে আমাৰ ভাওনা সংস্কৃতি এনেকে ৰৈ গ'ল, পিছৰ প্ৰজন্মটোলৈ যাতে থাকক যে ভাওনা কৰিও যে এজন, এতিয়াও বহুত মানুহ ভাওনা কৰিও এতিয়াও নিজৰ জীৱিকা নিৰ্বাহ বুলি কৈছোঁ, জীৱিকা নিৰ্বাহ কৰি আছে, যে সেইটো এটা আমাৰ নিজৰ পৰম্পৰা, আমাৰ নিজৰ এটা আবেগ বুলি ভাবক, যাতে হেৰাই নাযাওক, সেইটো আমাৰ জেনেৰেশ্যনখিনি এটা মূল লক্ষ্য হ'ব লাগে মই ভাবোঁ।
1: এতিয়া আমি কথা পাতি গৈছো, মই এতিয়া তোমাৰ পৰা অকণমান ভাওনাৰ যদি প্ৰৱেশৰ গীত এটা শুনিবলৈ পাওঁ তেতিয়াহ'লে খুব ভাল লাগিব।
0: নিশ্চয়কৈ প্ৰৱেশৰ গীত মই কেলি গোপাল নাটত আমাৰ যি কলিয়াবৰীয়া পৰম্পৰা হিচাপে আছে, কেলি গোপাল নাট ভাগত কৃষ্ণ প্ৰৱেশৰ গীত ভাগ, ৰাগ গীত ভাগৰ ৰাগ নাট ৰাগত আছে, সেইটো অকণমান গাই দিব বিচাৰোঁ।
1: নিশ্চয়।

এনেকুৱা লাগিছে, প্ৰৱেশ কৰিছে আৰু, ভাৱৰীয়া প্ৰৱেশ কৰিছে, দৌৰা দৌৰিকে মানুহবোৰ গোট খাইছে নামঘৰটো চৌপাশে। কোনোবাই যদি কৈছে কি, কোনোবাই কিৰিলি পাৰিছে, কোনোবাই সেই ভাওনাৰ সময়ৰ যিটো ব্যস্ততা, সেই সময়খিনিলৈ মই ক'ৰবাত ঘূৰি গৈছোঁ। খুব আচলতে এই গীত

0: গীতসমূহ, এই গীতসমূহ ঠাই ভেদে বেলেগ বেলেগ, সুৰ লয় যথেষ্ট পৰিমাণে বেলেগ বেলেগ, কিন্তু ক'ৰবাত যিমানেই যি নহওক ক'ৰবাত সেইখিনি আমাৰ প্ৰাণৰ সংগীত, সেইখিনি আমাৰ বুকুত সোমাই আছে, আমাৰ অন্তৰ্নিহিত এখিনি গীত। ভাওনা সংস্কৃতিৰ সৈতে জড়িত হৈ থকাৰ যদি মই তোমাক ইতিবাচক দুটা দিশ সোধোঁ, সেয়া কেনেধৰণৰ হ'ব?
1: ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ থকা ইতিবাচক দিশ, সেই হিচাপে চাবলৈ গ'লে প্ৰথম দিশটোৱে মই ক'ম, মানুহজনক মানে আমাৰ সংস্কৃতিক ধৰি ৰখাত সহায়ক বুলিও ক'ম, আৰু আমাৰ সেইটো এটা দায়িত্ব বুলি মই ভাবোঁ। যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মাধৱদেৱ গুৰুজনাৰ দ্বাৰা অমৰ সৃষ্টি এই নাটসমূহ, অংকীয়া বুলি কোৱা নাই, আমাৰ যিহেতু পৌৰাণিক কীৰ্তনৰ পৰা বা পুৰাণৰ পৰা লোৱা গীত নাটসমূহ, সেইসমূহ আমাৰ ধৰি ৰখাটো অতি জৰুৰী, কাৰণ সেইখিনিয়ে আমাৰ সম্পদ, সেইখিনি আমাৰ আপুৰুগীয়া সম্পদ। গতিকে মই সেইটো এটা ইতিবাচক বুলিয়ে ভাবোঁ আৰু নিজৰ কাৰণে। গতিকে আৰু দ্বিতীয়তে ভাবোঁ যে মই প্ৰতিজন ব্যক্তিক, এই ব্যক্তিত্বটো প্ৰতিখন নাটৰ আঁৰত কিন্তু সোমাই আছে। এজন ৰাম বিজয় নাটখনত ৰামৰ চৰিত্ৰটোৱে অকল ৰামৰ সেই কাহিনীটোৱে বুজোৱা নাই, কিন্তু অকল ৰাম বিজয় নাটখনত সেই ৰামৰ চৰিত্ৰটোৱে আমি কেনেকৈ চলিব লাগে, কেনেকৈ সেই পৰিৱেশ পৰিস্থিতিৰ লগত কেনেকৈ আগবাঢ়িব লাগে, অৰ্থাৎ কেনেদৰে কেনেকৈ কোনোবা এটা পৰিস্থিতি আহিলেই খঙাল হৈ নপৰি কেনেকৈ শান্তভাৱে থাকিব লাগে, সেই সকলো বস্তু সেই নাটসমূহত পোৱা যায়। পাৰিজাত হৰণত কৃষ্ণৰ আৰু নাৰদৰ চৰিত্ৰৰ সেই মাজৰ কথা কথোপকথনখিনিত আমি বহুত কথা সোমাই পাওঁ। নাৰদৰ সেই মানে ইজনক কৈ পেলাই সিজনক লগা স্বভাৱটো, বা ইজনৰ কথা কৈ সিজনক লগা স্বভাৱটো, আৰু কৃষ্ণৰ সেই সকলো গম পায়ো সেই সকলো মহিমামণ্ডিত সেই পৰম কৃষ্ণৰ সেই ভাৱসমূহ যাতে আমিও বুজি পাওঁ, যে ইমানখিনি জানিও কৃষ্ণ মনে মনে আছে আৰু কৃষ্ণই কৈছে যে সকলো ঠিক হ'ব আৰু সকলো সময়ৰ লগতেই চলিব, সেই সকলো সেই নাটসমূহৰ পৰা আমাৰ মানে অন্তৰত নিহিত হৈ থাকে সেই কথা, আৰু সেইবোৰ অকল সেই নাটসমূহৰ কাহিনীটো দিয়েই আমাৰ গোটেই মানৱ মানে দেহাটোৰ প্ৰতিটো কথা, প্ৰতিটো আমি দৈনন্দিন জীৱনত যি যি কৰিছোঁ সকলো কথা সেই নাটসমূহত বিচাৰিলেই পোৱা যায়।
0: আচলতে এই গোটেই কথাখিনিৰ পৰা আমি এটা কথাই সহজে ক'ব পাৰোঁ, যে আমি দৈনন্দিন জীৱনত যেনেধৰণে চলন ফুৰণ কৰিব লাগে বা দৈনন্দিন জীৱনত আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এই যিসমূহ দৰ্শন, এই দৰ্শনসমূহে আমাক যথেষ্ট পৰিমাণে অনুপ্ৰাণিত কৰে। আৰু যদিহে এগৰাকী অংকীয়া নাটৰ শিল্পী হয়, তেওঁ বিশেষভাৱে এইসমূহে প্ৰভাৱ বিস্তাৰ কৰে বা তেওঁ প্ৰভাৱান্বিত হয়। এতিয়া কথাটো হ'ল যে কেৱল ভাওনাত গীত পৰিৱেশনেই নহয়, ভাওনাত অভিনয়ো কৰিছা তুমি, হয়নে? এই মুহূৰ্তত যদি এটা সংলাপ মই শুনিব বিচাৰোঁ, তেতিয়াহ'লে কোনখন নাটৰ কি চৰিত্ৰৰ সংলাপ শুনিম?
1: কিছু ভুলো হ'ব পাৰে, যিহেতু বহুদিন এই গীতৰ লগতে জড়িত হোৱাৰ কাৰণে ভাওৰ অকণমান ভাওবিলাক কমি গৈছেগে। তেওঁ মই পাৰিজাত হৰণৰ নাৰদৰ চৰিত্ৰৰ দুকলি অকণমান তৈয়াৰ গাই দিছো। যেতিয়া নাৰদে কৃষ্ণক গৈ পেলাই তেওঁৰ মহিমাৰ কথা কয় যে পাৰিজাত ফুলপাহ দি, তেতিয়া নাৰদে কয় সেই

0: কিছু পাহৰিছো, যদিও সেইকণি মনত আছে, অকণমান গাই দিবলৈ চেষ্টা কৰিলো।
1: নিশ্চয়, মই আশা কৰিছো যিসকল শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে তেওঁলোক যথেষ্ট পৰিমাণে অনুপ্ৰাণিত হৈছে আজিৰ অনুষ্ঠানটোৰ এই সংলাপখিনি বা এই গীতখিনি শুনাৰ পাছত। এই যে পয়াৰ হওক, বিলাপ হওক, চপয় হওক, এইসমূহ আমাৰ গীতি সাহিত্য বুলিয়ে ধৰিছো মই। মই অংকীয়া শৈলীটোৰ পৰা অকণমান বাহিৰলৈ আহি গৈছো। এইসমূহ আমাৰ গীতি সাহিত্যৰ অন্যতম এটা উপাদান। এইসমূহ আয়ত্ত কৰাটো আজিৰ প্ৰজন্মই কিমান প্ৰয়োজনীয়তা, সেইখিনি আৰু নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই।

0: তোমাৰ পৰা অন্য এটা কথা এই মুহূৰ্তত জানিব বিচাৰিছোঁ। যেনেধৰণে আমি ভাওনাৰ চৰ্চা কৰি আছো ঠিক সেইধৰণে আধুনিক সংগীতৰ চৰ্চাও একেধৰণে তুমি কৰি আহিছা। জুবিন গাৰ্গৰ গীতটো শুনি আমি গম পাইছোঁ, সেয়া লাগে ভূপেন হাজৰিকাৰ গীতেই হয়, জয়ন্ত হাজৰিকাৰ গীতেই হওক, সমান্তৰালভাৱে বিভিন্নজনৰ গীত তুমি পৰিৱেশন কৰি আহিছা। এই মুহূৰ্তত মই যদি তোমাক সোধো তেতিয়াহ'লে কাৰোবাৰ গীত এটা তুমি পৰিৱেশন কৰি দিয়া।
1: ভূপেন হাজৰিকাদেৱৰ তেওঁৰ এটি গীত শ্বিলঙৰ গধূলি গীতটো অকণমান শুনাই দিছোঁ।

0: হাই হাই ঝুকালে আমি হেনু ত্রিপুরা দুটি মিথা শরতরে খেয়ালি শিলঙরে গধূলি।
1: সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটা খুব সুন্দৰ গীত। এতিয়া আমি যথেষ্ট কথা পাতিছোঁ অনুষ্ঠানটোত, কিন্তু আচলতে ডিপলুক বিশেষকৈ আমি কণ্ঠটোৰ অনুমান শ্ৰোতাসকলক আমি যিমান দূৰলৈকে জনাব লাগিছিল সিমান দূৰলৈকে কিন্তু জনাব পৰা নাই। এইবাৰ মই কথা কমকৈ এটা জুবিন গাৰ্গৰ গীত তোমাৰ পৰা শুনি ল'ব বিচাৰিছোঁ।
0: তেওঁৰ জুবিন গাৰ্গৰ এটি গীত, তেওঁৰ গুণগুণ গীতটি অকণমান গুণগুণ।

0: ধন্যবাদ জনাইছো, ইমান ধুনীয়াকৈ তুমি গীতটি পৰিৱেশন কৰিলা। জুবিন গাৰ্গৰ গীতসমূহ যেতিয়ালৈকে ৰাজ্যবাসীয়ে পৰিৱেশন কৰি গৈ থাকিব তেতিয়ালৈকে জাতিটো প্ৰবুদ্ধ হৈ থাকিব। ভূপেন হাজৰিকাৰ গীতসমূহ, বিষ্ণুৰাভাৰ গীতসমূহ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহ, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতসমূহ যেতিয়ালৈকে জাতিটোৱে পৰিৱেশন কৰি গৈ থাকিব তেতিয়ালৈকে জাতিটো সমৃদ্ধ আৰু প্ৰবুদ্ধ হৈ গৈ থাকিব। এতিয়া কথা হ'ল যে সংগীতৰ ক্ষেত্ৰত তুমি আগবাঢ়িছা, সংগীতৰ দিশটোত তুমি আগবাঢ়ি গৈ আছা, তাৰ সমান্তৰালভাৱে তুমি ভাওনা সংস্কৃতিৰ সৈতেও যথেষ্ট পৰিমাণে তুমি জড়িত হৈছা। মই যদি সুধো তোমাক, পৰিকল্পনা কেনেধৰণৰ তোমাৰ ভৱিষ্যতৰ?
1: বৰ্তমানটো মই এতিয়া অৰ্থাৎ হাই ছেকেণ্ডেৰী দিয়াৰ পিছত বৰ্তমান গুৱাহাটীলৈকে আহিম বুলি ভাবিছোঁ। গুৱাহাটীলৈকে আহি যিহেতু আমাৰ লুইতকুঁৱৰ ৰুদ্ৰ বৰুৱা ষ্টেট মিউজিক কলেজ, তাতে মই এডমিশ্যন ল'ম বুলি ভাবিছোঁ আৰু। গতিকে সেই দিশতেই পৰিকল্পনাটো এখন কৰা হৈছে, আৰু যিহেতু এইটোৰ লগতেই কিবা এটা কৰিম বুলি নিজকে প্ৰস্তুত কৰিছোঁ, গতিকে এইটোৰ লগতে কিবা এটা নিশ্চয় কৰিম, সেইটো নিজৰ ওপৰত দৃঢ় বিশ্বাস। আৰু ঘৰেও ঘৰখনেও সেইমতে বিশ্বাসত এৰি দিছে। আৰু ভাওনা সংস্কৃতিৰ লগত মানে কি, ভাওনা সংস্কৃতিটো আমাৰ জেনেৰেশ্যনটোৱে আৰু অকণমান বুজাটো আৰু অকণমান লগত লাগি থকাটো বিশেষভাৱে জৰুৰী বুলি ভাবোঁ। যিহেতু আমাৰ বৰ্তমান মধ্য অসমত ব্ৰজাৱলী ভাষাটো বেছি প্ৰচলন, অৰ্থাৎ আমাৰ ব্ৰজাৱলী ভাষা কৰা হয়, বাকী উজনি অসমত অসমীয়া মাতৃভাষাৰ ভাওনা। গতিকে আমি যিহেতু মধ্য অসমৰ হৈ মধ্য অসমৰ সেই পৰম্পৰা আৰু ব্ৰজাৱলী যিটো অংকীয়া শুদ্ধতা, সেই অৰ্থাৎ গুৰু দুজনাই যেনেদৰে ঝুমুৰাসমূহতে হওক বা অংকীয়া নাটসমূহতে হওক, সেই নাটসমূহত যিদৰে শুদ্ধভাৱে তেওঁলোকে কৰি থৈ গৈছে, গতিকে সেই ভাৱটোকে মনত ৰাখি আৰু তেওঁৰ সেই অংকীয়া শৈলীটোৱে বুলি নহয়, আমাৰ যিটো গীতিধাৰা বৰগীত হওক বা অসমীয়া লোকগীতসমূহ হওক, এই অসমীয়া গীতিধাৰাটোৰ ওপৰতেই মানে নতুন জেনেৰেশ্যনটোক অকণমান আহিবলৈ অনুৰোধ জনাইছোঁ, যিহেতু আমাৰ অকণমান অভাৱজনিত হৈছে এতিয়া। গতিকে নতুন জেনেৰেশ্যনটোক মই আকাশবাণী গুৱাহাটীৰ পৰাই মই অকণ অনুৰোধ কৰিছোঁ যে আপোনালোক নতুন জেনেৰেশ্যনটোৰ ল'ৰা ছোৱালীখিনি অকণমান এই সাংস্কৃতিক দিশটো অথবা অংকীয়া নাট হওক বা ভাওনা সংস্কৃতিৰ লগত হওক বা এই গীতিধাৰাটোৰ লগত অকণমানভাৱে যিমানখিনি আপোনালোকৰ সক্ষম হৈ গৈ সিমানখিনিলৈকে আপোনালোকে অকণমান যোগ কৰক, যিহেতু আমাৰ জাতিটোক এইসমূহ বস্তুৱে জীয়াই ৰখাত বিশেষভাৱে অৱদান ৰাখিব।
0: আমি আৰু এটা যদি ভাওনাৰ গীত শুনি লওঁ তেতিয়াহ'লে অনুষ্ঠানটো আৰু সুমধুৰ হ'ব।
1: নিশ্চয়কৈ ভাওনাৰ গীত, বৰ্তমান নাটকৰ কথাটো ক'লোৱেই, এতিয়া মাধৱদেৱৰ ঝুমুৰাৰ এটি গীত, মাধৱদেৱৰ ঝুমুৰাৰ চুৰ ধৰা ঝুমুৰাখনৰ এটি গীত গাবলৈ ওলাইছোঁ, যি ৰাগটো আছে বেলুৱাৰ ৰাগত আৰু তালখন একতালত আছে।

0: ইমান সুন্দৰকৈ আচলতে গীতসমূহ তুমি আয়ত্ত কৰিছা বা ইমান সুন্দৰকৈ তুমি গীতসমূহৰ চৰ্চা কৰিছা, ই তোমালোকৰ প্ৰজন্মটোৰ বাবেই হওক বা জাতিটোৰ বাবেই হওক খুব এটা শুভংকৰ বতৰা। এতিয়া কথাটো হ'ল যে বিভিন্ন সময়ত বিভিন্ন স্থানলৈ গৈ বিভিন্ন ধৰণে অনুষ্ঠানসমূহত ভাগ ল'বলগীয়া হয়। মই যদি তোমাক এতিয়া সুধো যে এই ভাগ লোৱা তুমি অনুষ্ঠানসমূহৰ এটা খুব ভাল লগা মুহূৰ্তৰ কথা যদি সুধো, অকণমান সেই বিষয়ে ক'ব পাৰিবানে?
1: আমি 2025 চনতে যিহেতু মোৰ মানে সত্ৰসমূহ ফুৰাৰ বৰ এটা বৃহৎ আগ্ৰহ, গতিকে সেই সত্ৰসমূহ মই এই অনুষ্ঠানসমূহৰ দ্বাৰাই সত্ৰসমূহ ঘূৰিবলৈ পাইছোঁ। 2025 চনত আমি বৰপেটালৈ ভাওনা সমাৰোহৰ কাৰণে গৈছিলোঁ, আমাৰ কলিয়াবৰৰ পৰাই চৰ্দাৰ পদুম চন্দ্ৰ মহন্তদেৱৰ নেতৃত্বত পৰিচালনাত আমি আমি কৰিবলৈ গৈছিলোঁ। এখন কংসবধ নাটখন আমি কৰিছিলোঁগৈ, গতিকে সেই তাতো আমি গোটেই পৰিৱেশ বা সত্ৰসমূহ ঘূৰিবলৈ পালোঁ, বৰপেটাৰ সুন্দৰী দিয়াকে আদি কৰি সকলো সত্ৰসমূহ আমি ঘূৰিবলৈ পালোঁ। আৰু তেনেকৈ আমি মাজুলীতো ভাওনা কৰিছোঁ, ৰুক্মিণীহৰণ অংকীয়া নাটখন কৰিছিলোঁ, হাতবৰ কেন্দ্ৰীয় নাট্য সমাজৰ অধীনত আমি সেই নাটকখন কৰিছিলোঁ। গতিকে সেই আনন্দটো আচলতে আমাৰ সেইকণতেই, যিহেতু আমি এই দিশৰ লগত জড়িত, গতিকে সত্ৰসমূহেই হওক বা বিভিন্ন জেগাত আমাৰ কলিয়াবৰ অনুষ্ঠানসমূহেই হওক বিভিন্ন মানুহ লগ পাওঁ। বিশেষভাৱে ক'বলৈ গ'লে তেনেদৰে নহয় যদিও মানে বিশেষ মানুহখিনি যে লগ পাওঁ, এটি অনুষ্ঠান পাতিলে তেওঁৰ লগত কথা বতৰা হ'ল, তেওঁৰ লগত কথা বতৰা হ'ল, সেই
0: সংস্কৃতি
1: আদান প্ৰদান সেইখিনিতেই আমি আনন্দ পাওঁ। আমাক যে দুই এজন মানুহে কৈছে ভাল গাইছা, ভাল কৰিছা, দুজন এজন মানুহে ছাৰক কৈছে তেওঁ ভাল শিকাইছা, কিবা কৰিছা, সেইখিনিতে আমাৰ আনন্দ। সেই আনন্দটো বিচাৰি পাওঁতে আমি মানে কিছু, মোৰ যদিও অকণমান দেৰি হ'ল, আমাৰ গোটেই আমাৰ জেনেৰেশ্যনৰ যিমানখিনি ল'ৰা ছোৱালী আছে সেই আনন্দটোত মানে আমি বৰ বেলেগ এটা স্ফূৰ্তি পাওঁ, আৰু আমাৰ কাৰণে সেইটোৱে ভাল লগা মুহূৰ্ত বুলি ক'বলৈ গ'লে সেইখিনিয়ে ভাল লগা মুহূৰ্ত। প্ৰতিটো অনুষ্ঠানতে প্ৰতিটো যলৈকে যাওঁ, তেওঁলোকে ইমান আগ্ৰহ কৰে, মানুহখিনিয়ে ইমান আদৰ কৰে, সেইখিনিয়ে আমাৰ কাৰণে।
0: আমি কথা পাতি যাম আৰু এটা গীত তোমাৰ পৰা শুনিব বিচাৰিছোঁ।
1: জুবিন গাৰ্গৰে আহে বা নাহে গানটো অকণমান গাবলৈ চেষ্টা কৰিছোঁ।

0: সদায় প্ৰশস্ত হওক পথবোৰ, আমি তাকে আশা কৰিছোঁ। মই তোমাক ধন্যবাদ জনাইছোঁ সময়খিনি আমাক দিলা। সমান্তৰালভাৱে মই তোমাক অভিনন্দন আৰু শুভেচ্ছাও জনাইছোঁ যাতে অনাগত দিনবোৰত যেনেধৰণে তুমি পৰিকল্পনা কৰিছা যাতে তুমি আগবাঢ়ি যাব পাৰা।
1: ইমান পৰে শ্ৰোতাসকলে ন প্ৰতিভা শিতানত উদীয়মান কণ্ঠশিল্পী তথা অভিনয় শিল্পী দীপ্লুৰঞ্জন হাজৰিকাৰ সৈতে ভাস্কৰ শইকীয়াৰ কথোপকথন শুনিলে।
2: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন এ আই আৰ মোবাইল

0: সুনীল দেৱৰ কণ্ঠত তৰুণ শৰ্মা ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন

ইমান পৰে শ্ৰোতাসকলে, তৰুণ শৰ্মা আৰু অমিত সৰকাৰ ৰচিত গীত দুটি শিল্পী সুনীল দেৱৰ কণ্ঠত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয়

0: ইমান পৰে শিবেন বেনাৰ্জীৰ কণ্ঠৰ সুদসাৰং ৰাগৰ খেয়াল শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলো হাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অসম বিজেপিত বিধায়িনী গোটৰ নেতা বাছনি কৰাৰ পাছত কাইলৈ বৈঠক অনুষ্ঠিত হ'ব। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5-দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠান উদযাপন কৰা হৈছে। দেশৰ বিভিন্ন অংশত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী পালন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নমস্কাৰ, এতিয়া বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন 5গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে। পশ্চিমবংগৰ ৰাজ্যপাল RN ৰবিয়ে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত লোৱা আন মন্ত্ৰীকেইগৰাকী হ'ল দিলীপ ঘোষ, অগ্নিমিত্ৰ পাল, অশোক কীৰ্তনীয়া, নিশীত প্ৰামাণিক আৰু ক্ষুদিৰাম টুডু। আজি আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। শপতগ্ৰহণস্থলী ব্ৰিগেড গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউৰিঅই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। শ্ৰীৰিঅই লগতে শুভেন্দু অধিকাৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক সফল কাৰ্যকালৰ বাবে শুভকামনা জনায়। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত কলকাতাত কালি অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত শুভেন্দু অধিকাৰীক বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ পাছত শ্ৰীঅধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল RN ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী JP Nadda আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং সাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে JP Nadda আৰু নায়াব সিং সাইনী আজি গুৱাহাটীত উপস্থিত হ'ব। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1,00,000 লোকক সমবেত কৰোৱাৰ লক্ষ্য গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু অটল পেঞ্চন যোজনাৰ 11 বছৰ সম্পূৰ্ণ হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সকলোকে, বিশেষকৈ সমাজৰ দুৰ্বল আৰু বঞ্চিত শ্ৰেণীৰ লোকসকলক বহনক্ষম বিত্তীয় সুৰক্ষা প্ৰদানেই আঁচনিকেইখনৰ মূল উদ্দেশ্য। আঁচনিকেইখন সন্দৰ্ভত মত প্ৰকাশ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু অটল পেঞ্চন যোজনাৰ অন্তৰ্ভুক্তিৰে কম দৰত বীমা আৰু পেঞ্চন সুবিধা প্ৰদানৰ উদ্দেশ্যে জনসুৰক্ষা আঁচনি আৰম্ভ কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনাৰ অধীনত 27 কোটিৰো অধিক, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত 58 কোটি আৰু অটল পেঞ্চন যোজনাৰ অধীনত 9 কোটি লোকে নাম পঞ্জীয়ন কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনত 10,70,000ৰো অধিক পৰিয়ালৰ 21,500 কোটিৰো অধিক টকাৰ দাবী নিষ্পত্তি কৰা হৈছে। একেদৰে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত 1,84,000ৰো অধিক পৰিয়ালৰ প্ৰায় 3,600 কোটি টকাৰ দাবী নিষ্পত্তি কৰা হৈছে বুলি শ্ৰীমতী সীতাৰমণে জানিবলৈ দিয়ে। এই যোজনাকেইখনৰ সাফল্যৰ বাবে বেংক আৰু বীমা কোম্পানীসমূহৰ দুখীয়া জনসাধাৰণক বীমা আৰু পেঞ্চন সুবিধা প্ৰদানেই আঁচনিকেইখনৰ মূল উদ্দেশ্য। তেওঁ কয় যে আঁচনিকেইখনৰ অধীনত নাম পঞ্জীয়ন আৰু দাবী নিষ্পত্তি প্ৰক্ৰিয়া সৰল কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। অনলাইন জনসুৰক্ষা পৰ্টেল মুকলি কৰাৰ ফলত জনসাধাৰণে বেংক অথবা ডাকঘৰলৈ নোযোৱাকৈ সহজে নাম পঞ্জীয়ন কৰিব পৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কষ্টাৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁ কষ্টাৰিকাৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰক অভিনন্দন জ্ঞাপন কৰে আৰু দেশখনৰ জনসাধাৰণৰ সেৱাত তেওঁলোকৰ সফলতা কামনা কৰে।

0: গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5-দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠান উদযাপন কৰা হৈছে। কালিৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত সোমনাথ মন্দিৰৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি আলোকপাত কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ মন্দিৰটোলৈ যাব। উল্লেখযোগ্য যে চলিত বছৰৰ আৰম্ভণিতে সোমনাথ মন্দিৰত আয়োজিত সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিছিল। এই মন্দিৰত হোৱা প্ৰথম আক্ৰমণৰ 1000 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই পৰ্বৰ আয়োজন কৰা হৈছিল। 2026 চনত সংঘটিত এই আক্ৰমণৰ ঘটনাটোৰ লগতে 1951 চনত দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে মন্দিৰটো পুনৰ মুকলি কৰি দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰা কাৰ্যৰ 75 সংখ্যক বাৰ্ষিকী উপলক্ষে এই অমৃত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশৰ মহান বীৰ মহাৰাণা প্ৰতাপৰ জয়ন্তী উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহে বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰী সিঙে মহাৰাণা প্ৰতাপক অদমনীয় শৌৰ্য আৰু অতুলনীয় গৌৰৱৰ প্ৰতীক বুলি অভিহিত কৰি কয় যে তেওঁ মাতৃভূমিৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰি থৈ গৈছে। মহান বীৰগৰাকীৰ সাহস, শৌৰ্য আৰু ত্যাগ দেশৰ ইতিহাসত চিৰদিনলৈ সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব বুলি উল্লেখ কৰি জন্মভূমিৰ সন্মান আৰু স্বাধীনতাৰ বাবে তেওঁ কৰা সংগ্ৰামে দেশৰ ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে মাতৃভূমি, ধৰ্ম আৰু সংস্কৃতিৰ সুৰক্ষাৰ বাবে জীৱন উৎসৰ্গা কৰা মহাৰাণা প্ৰতাপক স্বাধীনতা, আত্মগৌৰৱ আৰু ত্যাগৰ সৰ্বোচ্চ উৎস হিচাপে অভিহিত কৰে। দেশৰ বিভিন্ন অংশত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী পালন কৰা হৈছে। এই উপলক্ষে পশ্চিমবংগৰ শান্তি নিকেতন, বিশ্বভাৰতী বিশ্ববিদ্যালয়সহ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বাংলাদেশতো উৎসাহ উদ্দীপনাৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী উপলক্ষে কবিগুৰুলৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে কবিগুৰুৰ অৱদান সাহিত্য জগতৰ পৰিধিতকৈ অধিক ব্যাপক আছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰক এগৰাকী অগ্ৰণী চিন্তাবিদ, শিল্পী আৰু শিক্ষাবিদ ৰূপে অভিহিত কৰে। তেওঁ লগতে কবিগুৰুৰ কৰ্মৰাজিৰ মাজেৰে দেশৰ চহকী সভ্যতা আৰু মানৱতাৰ দৰে সাৰ্বজনীন প্ৰমূল্যৰাজিৰ প্ৰতিফলন ঘটে বুলি মত প্ৰকাশ কৰে। সমাজ আৰু ভৱিষ্যৎ প্ৰজন্মৰ মাজত তেওঁৰ প্ৰভাৱ চিৰবিদ্যমান হৈ থাকিব বুলি শ্ৰীৰাধাকৃষ্ণনে প্ৰকাশ কৰে। তেওঁ লগতে গুৰুদেৱৰ শাশ্বত শিকনিয়ে জনসাধাৰণক সদায় পথ প্ৰদৰ্শন কৰি যাব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক এগৰাকী লেখক, চিন্তাবিদ আৰু অসাধাৰণ প্ৰতিভাৰ কবি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কৰ্মৰাজিৰ মাজেৰে মানৱতাৰ গভীৰ আত্মবিশ্বাসেৰে সমাজক সমৃদ্ধ কৰি থৈ গৈছে। তেওঁ লগতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিন্তাৰাজিয়ে জনসাধাৰণক পথ দেখুৱাই যাব বুলি আশা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহেও জয়ন্তী উপলক্ষে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। সাংসদ আৰু লোকসভাৰ সচিব প্ৰধান উৎপল কুমাৰ সিঙে আজি জন্মবাৰ্ষিকী উপলক্ষে নতুন দিল্লীত থকা সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত থকা কবিগুৰুৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ কৰে। দেশৰ প্ৰথমগৰাকী নোবেল বঁটা প্ৰাপকৰ সাংস্কৃতিক আৰু সাহিত্যিক ঐতিহ্যৰ প্ৰতি অপৰিসীম অৱদানৰ বিষয়ে আলোকপাত কৰি লোকসভা সচিবালয়ে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ লিখনিয়ে জনসাধাৰণক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰা বুলি প্ৰকাশ কৰে। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। 143 ৰানৰ বিজয় লক্ষ্য লৈ খেলি কলকাতা নাইট ৰাইডাৰ্ছে 14 অভাৰ আৰু 2টা বলত 2টা উইকেট হেৰুৱাই 147 ৰান কৰি বিজয় সাব্যস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অসম বিজেপিৰ বিধায়িনী গোটৰ নেতা বাছনি কৰাৰ বাবে কাইলৈ বৈঠক অনুষ্ঠিত হ'ব। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5-দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠান উদযাপন কৰা হৈছে। দেশৰ বিভিন্ন অংশত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী পালন কৰা হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি। আজিৰ অনুষ্ঠানত শুনক তৰালী শৰ্মাৰ কণ্ঠ।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

ইমান পৰে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাৰ পৰা মিড ডে নিউজ আৰু 2:15 পৰা দুপেহাৰ সমাচাৰ দিল্লী।

এয়া আকাশবাণী গুৱাহাটী। এতিয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত

0: মই উৎপল কুমাৰ দাস। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন পাঁচগৰাকী কেবিনেট মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে। পশ্চিমবংগৰ ৰাজ্যপাল আৰ এন ৰবিয়ে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও অনুষ্ঠানত উপস্থিত থাকে। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে জে পি নাড্ডা আৰু নায়াব সিং চাইনী আজি গুৱাহাটীত উপস্থিত হ'বহি। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয় দিন। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনগোষ্ঠীৰ মহামিলনৰ এই বিহুতলিত আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। অনন্য আৰু স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত এই ফাট বিহু এইবেলি কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে ফাট বিহুৰ কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। দেশৰ আন অংশৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হৈছে। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং আৰু নলবাৰী জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখনা মহকুমা আদালতত আজি বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হৈছে। ডিব্ৰুগড় জিলাতো আজি অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ ফুলবাগানৰ আদালত চৌহদত আজি লোক আদালত অনুষ্ঠিত হৈছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত অনুষ্ঠিত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে ধৰি বিভিন্ন গোচৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ 90 বছৰ পূৰ্তি উপলক্ষে আজি আকাশবাণী শিলচৰ কেন্দ্ৰই বিশেষ অনুষ্ঠান আয়োজিত কৰে। মহিলা কলেজত আয়োজন কৰা কবি প্ৰণাম সাংস্কৃতিক অনুষ্ঠানত কেইবাগৰাকীও শিল্পীয়ে সংগীত পৰিৱেশন কৰে। এই অনুষ্ঠানত আকাশবাণী শিলচৰ কেন্দ্ৰৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 শুনিবলৈ পাব নতুন চৰকাৰৰ অগ্ৰাধিকাৰ শীৰ্ষক এটি আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰ চৌহদত আজি জুৰি দেৱীৰ সোঁৱৰণত পৰাণত আজি তুমি শীৰ্ষক এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত হয়। এই অনুষ্ঠানত যোৱা 11 এপ্ৰিলত মৃত্যু হোৱা আকাশবাণী গুৱাহাটী আৰু দূৰদৰ্শন গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা, অভিনেত্ৰী, কণ্ঠশিল্পী জুৰি দেৱীৰ সোঁৱৰণত আকাশবাণী গুৱাহাটীৰ সতীৰ্থসকলে সহকৰ্মীগৰাকীক স্মৰণ কৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত কৰে। জুৰি দেৱীৰ নামত উৎসৰ্গা কৰা আকাশবাণী গুৱাহাটীৰ প্ৰাচী পত্ৰিকা আকাশী স্পন্দনৰ এইবাৰৰ সংখ্যাটি আজি কেন্দ্ৰটোৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়োৱে উন্মোচন কৰে। আমাৰ এতিয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: একেবারে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবারে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠায়ো?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা।

ইমান পৰে বিজয় ভূঞাৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 25 দিন, 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ

তারিখ। হোমো শ্রোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ নিয়মীয়া অধিবেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া মৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনিব পাৰিব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে ৰাজীৱ গগৈ, অম্লানজ্যোতি দত্ত আৰু বৈকুণ্ঠ বিকাশ বৰঠাকুৰ। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে নিৰঞ্জন বড়ো। আনহাতে পৰিবহণ ব্যৱস্থাত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়ক ইমতিয়াজ হুছেইনৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আপোনালোকৰ লগত আছো মই, ৰূপলী বৰা শইকীয়া।

0: স্বামী বিবেকানন্দই কৈছিল, আমাক সেই শিক্ষা লাগে যাৰ দ্বাৰা চৰিত্ৰ গঠন হয়, মানসিক শক্তি বাঢ়ে, মেধা শক্তি বৃদ্ধি পায় আৰু মানুহ হৈ নিজৰ ভৰিত থিয় দিব পাৰে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো প্ৰতিগৰাকী নাৰীক সন্মান জনোৱাৰ অৰ্থে প্ৰচাৰ কৰা আমাৰ অনুষ্ঠান অৰ্ধ আকাশ। শ্ৰোতাসকল, আজি এই অনুষ্ঠানত শুনক তেজপুৰস্থিত গোপীনাথ বৰদলৈ নগৰৰ সম্প্ৰীতি মহিলা কাননৰ সদস্যসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান।
1: সময়দিয়কে স্বাগতম জনাই ইয়া আগবঢ়াইছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আইদেউসকল, আজিৰ অনুষ্ঠানত এয়া শুনকচোন তেজপুৰ গোপীনাথ বৰদলৈ নগৰৰ সম্প্ৰীতি মহিলা কাননৰ মহিলাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান।
2: আকাশবাণী তেজপুৰৰ সমূহ শ্ৰোতালৈ নমস্কাৰ জনাই আমি তেজপুৰৰ গোপীনাথ বৰদলৈ নগৰত অৱস্থিত সম্প্ৰীতি মহিলা কাননৰ সদস্যাসকলে আগবঢ়াবলৈ লৈছোঁ এটি বিচিত্ৰানুষ্ঠান। আমাৰ অনুষ্ঠান এটি শান্তি মন্ত্ৰেৰে আৰম্ভ হ'ব।

0: আহকচোন, বন্তি বৰা বাইদেউৰ পৰা শুনো কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে।
1: নমস্কাৰ, মই আজি আপোনালোকক যোগৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যোগ হ'ল জ্ঞানৰূপী বেদসমূহৰ এটা ৰত্ন। যোগ শব্দ সংস্কৃতত য়োগ শব্দৰ পৰা আহিছে। যোগৰ অৰ্থ হৈছে জোৰা লগা, একক কৰা, আত্মাৰ লগত সংযোগ, মানৱ দেহক চেতনা জীৱন শক্তিক দিবৰ বাবে দুটা মহাশক্তিৰ মিলন, অৰ্থাৎ স্থিৰ শক্তি বা সূৰ্য শক্তি আৰু অথিৰ শক্তি বা চন্দ্ৰ শক্তিৰ নিখুঁত সম অৱস্থা। পতঞ্জলী মুনিয়ে কৈছে, যোগ চিত্ত বৃত্তি নিৰোধ। সেই সকলো ব্যক্তিয়ে যোগৰ জৰিয়তে শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক আৰু আধ্যাত্মিকত সেই ক্ষেত্ৰত পূৰ্ণতা লাভ কৰে। যোগৰ নানা প্ৰকাৰৰ পদ্ধতি আছে। ইয়াৰ অন্তৰ্গত আসন আৰু প্ৰাণায়ামৰ বিষয়ে মই আপোনালোকৰ ওচৰত দাঙি ধৰিম। আসন। আসন হ'ল এক যৌগিক ভংগীৰ অৱস্থা। যি অৱস্থাত শৰীৰ স্থিৰভাৱে ৰাখি দীৰ্ঘ সময় ধৰি বহি থাকিব পাৰি তাকেই আসন বুলি কোৱা হয়। আসন শাৰীৰিক প্ৰক্ৰিয়া আৰু মন সংযমৰ সহায়ক। ব্যক্তিৰ দেহ সুস্থ সবল কৰি কৰ্মশক্তি আৰু জীৱন শক্তি বৃদ্ধিৰ বাবে আসন অভ্যাস অতি প্ৰয়োজনীয়। বিভিন্ন ৰোগ, বিভিন্ন অংগৰ বাবে বিভিন্ন আসন আছে। এই আসনসমূহৰ বিষয়ে গুৰুজনাৰ পৰা শিকি অভ্যাস কৰিলে সুফল লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ প্ৰাণায়ামৰ বিষয়লৈ। প্ৰাণায়াম মানে আমি সাধাৰণতে বুজো যে নিজৰ প্ৰাণ শক্তিক আৰামদায়ক অৱস্থাত ৰখা পদ্ধতিয়ে হ'ল প্ৰাণায়াম। দেহৰ ভিতৰত যি শক্তি স্নায়ুমণ্ডলীৰ মাধ্যমেৰে মাংসপেশীত মিলিত হৈ পৰে আৰু যি শক্তিয়ে শৰীৰৰ হাওঁফাত থকা বায়ু প্ৰবাহ সঞ্চালন কৰি থাকে, সেই হৈছে জীৱৰ প্ৰাণ। এই প্ৰাণ শক্তিস্বৰূপ বায়ু প্ৰবাহক নিয়ন্ত্ৰণ কৰি আৰামদায়ক বা সুদায়ক কৰাটোৱেই হ'ল প্ৰাণায়াম। ৰেচক, পূৰক আৰু কুম্ভক, এই তিনিটা হ'ল প্ৰাণায়ামৰ তিনিবিধ অংগ। উশাহ গ্ৰহণ কৰাকে পূৰক, বন্ধ ৰখাকে কুম্ভক আৰু উশাহ এৰি দিয়াকে ৰেচক বোলা হয়। আসনৰ দ্বাৰা প্ৰাণায়ামৰো বিভিন্ন প্ৰকাৰ আছে। অভিজ্ঞ গুৰুজনৰ পৰা এই বিষয়ে শিকি প্ৰাণায়াম অভ্যাস কৰিলে সুফল লাভ কৰিব। মই যোগৰ বিষয়ে আজি ইমানখিনিকে কৈ মই সামৰণি মাৰিছোঁ। যোগেইন চিত্তস্য পদেইন বাচং বলং শৰীৰস্য সবী দুকেইন য়োপাকৰোত্তম পৱৰম মুনিনম পতঞ্জলিম প্ৰাঞ্জনীৰা নাতোস্মি ওম শান্তি শান্তি শান্তি।
0: এয়া আছিল বন্তি বৰা বাইদেৱে কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে ক'লে। ইয়াৰ পিছতে যান্ত্ৰিকতাৰ মাজত হেৰুৱাই পেলোৱা আমাৰ সময়বোৰক লৈ আভা গোস্বামী বাইদেউৰ ৰচিত সমাজৰ আধৰুৱা দস্তাবেজ পাঠ কৰে।
2: জীৱনৰ আধৰুৱা দস্তাবেজ। যোগৰ পৰিৱৰ্তনৰ ধুমুহাত বৰ্তমান আমাৰ জীৱনটো এটা যন্ত্ৰৰ দৰে হৈ পৰিছে। চিন্তা চৰ্চাত মানসিক অনুভৱবোৰ যেন ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে। এতিয়া আমাৰ সমাজখন চলে ৰুটিনৰ দৰে। সমাজত সফলতা, ধন সম্পত্তি আৰু আধুনিক জীৱনশৈলীৰ মাজত যেন আমি এটা সফল জীৱন অতিবাহিত কৰিছোঁ। হাঁহি মাতি, কথা বতৰা পাতি সময় যেন ঠিকেই পাৰ হয় তেনে লাগে, কিন্তু হৃদয়ৰ অনুভৱৰ জগতখনত দেখা পাওঁ এক শূন্যতা। পুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে খাব লাগে সময়ত খাওঁ, যাব লাগে যাওঁ, কিনো কৰি আছোঁ খবৰ ল'বলৈ কাৰো সময় নাই। আগতে মানুহে একেলগে বহি কথা পাতিছিল, হাঁহিছিল, হৃদয়ৰে সুখ দুখৰ ভাগ বতৰা কৰিছিল। এতিয়া আমি বহুত মানুহৰ লগত সংযুক্ত। সামাজিক মাধ্যম, ফোন, মেছেজ, অত্যাধুনিক মোবাইল সকলোবোৰে আমাক একেলগে বান্ধি ৰাখিছে, কিন্তু এই সংযোগবোৰে হৃদয়ৰ দূৰত্ব কমাব পৰা নাই। সুখী জীৱনত প্ৰাণ খুলি হাঁহিবৰ পৰিৱেশ যিদৰে নাই, দুখী জীৱনতো স্পষ্ট অশ্ৰু নাই। নিজৰ দুখ, ভয়, অনুভৱবোৰ লুকুৱাই

0: বাহিৰত হাঁহি মাতি থাকিবলৈ শিকিছোঁ। সঁচা অনুভৱবোৰ প্ৰকাশ কৰিবলৈ ভয়, সমাজত দুৰ্বল হোৱাৰ ভয়, সম্পৰ্কৰ অভাৱ, ব্যস্ততা, কেতিয়াবা বুজি নোপোৱা অনুভৱে মানুহক ভিতৰি অকলশৰীয়া কৰি তুলিছে। এটা আচৰিত পৰিৱৰ্তন বৰ্তমান দেখা গৈছে। এটা সময়ত মানুহে মোবাইল ব্যৱহাৰ কৰিছিল, এতিয়া মোবাইলে মানুহক ব্যৱহাৰ কৰে। আগতে টকা জীৱনত বিনিময়ৰ মাধ্যম আছিল, এতিয়া টকা জীৱনৰ লক্ষ্য হৈ পৰিছে। বৰ্তমান সমাজত পিতৃ মাতৃ আৰু সন্তানৰ সম্পৰ্কটো বহুত পৰিৱৰ্তন ঘটিছে। আগতে সন্ধিয়া পৰিয়ালৰ সকলোৱে একেলগে বহি কথা পাতিছিল, দিনটোৰ অভিজ্ঞতাবোৰ ভাগ বতৰা কৰিছিল। এতিয়া একেখন ঘৰতে থাকিও প্ৰতিজনে নিজৰ নিজৰ ব্যক্তিগত শিতানত নিমগ্ন। মানসিক দূৰত্ব দিনে দিনে বৃদ্ধি পাইছে, যদিও শাৰীৰিক দূৰত্ব নাই। যান্ত্ৰিক জীৱনটোৱে মানুহৰ মনটোক ক্লান্ত কৰি পেলাইছে। সমাজত দেখাত আমি সকলো পাইছোঁ সুবিধা, আৰাম আৰু সুযোগ, কিন্তু হেৰুৱাইছোঁ সৰু সৰু অনুভৱবোৰ, যিবোৰে জীৱনটোক জীৱন্ত কৰি তোলে। সঁচা সুখ বস্তুত নহয়, অনুভূতিত। সঁচা উন্নতি বাহ্যিক চমকত নহয়, অন্তৰৰ শান্তিতহে পোৱা যায়। প্ৰকৃতিৰ লগত সময় কটোৱা, মানুহৰ লগত মন খুলি কথা বতৰা পতা, নিজৰ ভিতৰৰ অনুভূতিক বুজি উঠিলেহে জীৱনটো উপভোগ্য হৈ উঠিব।
1: বহাগৰ বিনন্দীয়া ৰূপে কেৱল জানো ডেকা গাভৰুৰ বাবেহে। আহকচোন আমাৰ মহিলাসকলৰ কণ্ঠত এশাৰী বিহু নাম শুনো।

0: নাৰীৰ সুকোমল হৃদয়ৰ ভাষা কাপেৰে ওলাই কবিতা হৈ এয়া বিজু বৰাৰ স্বৰচিত কবিতা পাঠ।
1: নমস্কাৰ। কবিতাৰ শিৰোনাম হেৰুৱাৰ বেদনা। আজি নিজকে প্ৰশ্ন কৰিছোঁ এৰা, আজি নিজকে প্ৰশ্ন কৰিছোঁ, ক'ত হেৰাল আমাৰ শৈশৱ, যৌৱন আৰু সোণোৱালী দিনবোৰ? ক'ত হেৰাল সেই দিনবোৰ যেতিয়া বৰষুণৰ টোপালে হাঁহিছিল, কথা কৈছিল, ৰিমঝিমকৈ নাচিছিল, টিনৰ চালিত পৰা শব্দই মন উদ্বাউল কৰিছিল, চোতালত জমা হোৱা পানীত কাগজৰ নাও সাজি খেলা খেলবোৰ? আছেনে বাৰু আজিও সেই দিনবোৰ? উৰুখা পজাত থাকি কবিতাৰ মালা গাঁঠি সুশোভিত কৰা ক্ষণবোৰ আজি দেখোন কোমল কোমল লগা, শব্দবোৰেও ভুমুকি নমৰা হ'ল। ক'ত হেৰাল সেই দিনবোৰ? ক'ত হেৰাল আমাৰ অতিকে আপোন মৌ মিঠা মাধুৰী হনা সম্বোধনবোৰ? বিদেশী শব্দৰ পয়োভৰত খুন লগা হ'ল আমাৰ সম্পৰ্কবোৰ। কেওফালে দেখো জটিলতা, প্ৰবঞ্চনা আৰু কংকিতৰ সমাহাৰ। হেৰাই যাব নেকি এই যান্ত্ৰিকতাত আমাৰো সহোদৰ? দিক বিদিক হেৰুৱাই নাজানো কোন দিশে হৈছো ধাৱমান, জীৱনৰ দুৰন্ত গতিত হেৰুৱাম সকলো, এয়াই নেকি আজিৰ অগ্ৰগতি? ধন্যবাদ।
0: প্ৰকৃতিৰ মুক্তদান আমাৰ বাৰীৰ বন শাকবোৰ, তাতে আছে জীৱনৰ মহৌষধি। এয়া দীপালী হাজৰিকা বাইদেৱে পাঠ কৰিব স্বাস্থ্য আৰু মনৌষধি।
2: অসমৰ মাটিৰ ঔষধ ও গুণাগুণ। অসমৰ মাটিৰ সেউজীয়া প্ৰকৃতিৰ শোভাই আমাৰ চকুলৈ সজীৱতা আনে। পাৰোঁতে ৰসৰাজে লিখি থৈ গৈছে, ক'ত পাম এই বিনন্দীয়া প্ৰকৃতি। আমি চকুৰ পলকতে আমাৰ ঘৰৰ বাৰীখনত যদি চকু ফুৰাওঁ, অযত্নত গজি উঠা মানিমুনি, কচু, মছন্দৰী, মধুসুলেং এইবিলাক অলপ গুটি বা শিপা থাকিলেই গজি উঠে। কিন্তু পদিনা, বাৰ্মিশাক, মিথি, সৰিয়হ ইত্যাদিৰ যতন ল'ব লাগে। আমাৰ উৎসৱবোৰৰ নিয়ম নীতিবোৰো সেইদৰেই পালন কৰা হয়। বতৰ অনুসাৰে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। অতীতত মানুহে স্বাস্থ্যতকৈ কামতহে গুৰুত্ব দিছিল, সেয়ে বিহুত হাতবিধ শাক, পঁইতা ভাত ইত্যাদিৰ গুণাগুণৰ প্ৰতি লক্ষ্য ৰাখি কৰিছিল নিয়ম বুলি ক'লেহে খোৱাটো মানুহে কৰিব। এতিয়া আহোঁ সততে হৈ থকা শিশুৰ পৰা বৃদ্ধলৈকে পেটৰ সমস্যা। সহজে হোৱা মছন্দৰী পেটৰ যিকোনো বেমাৰৰ পৰা ৰক্ষা পাবলৈ মছন্দৰী আমি পাতত দি বা শুকান টেৱা এখনত দি খাব পাৰোঁ। কিছুমানে গুণটো বেয়া পায় কিন্তু পেটৰ কাৰণে অতি উত্তম। মানিমুনি সকলো ধৰণৰ বেমাৰতে ইয়াৰ ৰস উলিয়াই খাব পাৰি। এই বনৌষধিবোৰ ল'ৰা ছোৱালীক ৰান্ধি খুৱাব লাগে আৰু এই ঔষধবোৰ চিনাকি কৰি দিব লাগে। অৱশ্যে আজিকালি চিলনিৰ জীয়েক মোবাইলটো আছে, হ'লেও খুতুৰা শাকটো ৰান্ধিলে খাবলৈ ভাল হ'বনে নহয় সেইটো জানিব লাগিব, কাৰণ মছলাযুক্ত ৰন্ধন সিহঁতৰ মন মগজুত

0: বেছিকৈ সোমায়। গৰমৰ দিনত দাইলত মধুসোলেং দিলে পেটটো ঠাণ্ডা পৰে, মাছেদি ৰান্ধিলেও সোৱাদযুক্ত হয়। সেইদৰে কচু শাকৰ আঞ্জা ৰান্ধিলেও দাইল ও মাছৰ খৰচ কম হয় আৰু শৰীৰৰ বাবেও উপকাৰী হয়। ব্ৰিটিছে অসমৰ মাটিত চাহপাতৰ সুগন্ধি গোন্ধৰ ওপৰতে বৰ্তমান বাণিজ্যৰ বিশাল বেপাৰ হ'বলৈ ধৰিলে। গতিকে অসমীয়া মানুহে বিচাৰিব জানিলে আমাৰ মাটিতেই সোণ চেকুৰা আছে, বিদেশলৈ যাব নালাগে। আয়ুৰ্বেদাচাৰ্য গুণাৰাম খনিকৰে কৈছিল, মানুহৰ ৰোগৰ লগতে ঈশ্বৰে গছ গছনিৰ সৃষ্টি কৰিছে, গতিকে প্ৰকৃতিৰ গছ গছনিৰ পৰাই নানা ধৰণৰ ঔষধ তৈয়াৰ কৰিব পাৰোঁ। সেয়ে সপ্তাহত এদিন আমি শাক পাত জাতীয় খাব লাগে, প্ৰৱাসত থকা ল'ৰা ছোৱালী ঘৰলৈ আহিলে খুৱাব লাগে, আৱাসী এলেকাবোৰত বহুতেই তাপ আদিত মানিমুনি মছন্দৰী ইত্যাদি ৰুই লয়, খোৱা বোৱাটো উচিত ব্যৱহাৰ কৰে। যিবিলাকৰ আকৌ বাৰী ঘৰ ডাঙৰ তেওঁলোকে আকৌ কষ্ট নকৰাকৈ হোৱা শাক পাতবোৰ বুটলিবলৈ টান পায়। গতিকে আমি সকলোৱে বনৌষধি খোৱা কৰোঁ, বেমাৰৰ পৰা কিছু হ'লেও সকাহ পাম।
1: এইখিনিতে আমাৰ মহিলা অনুষ্ঠানবিলাকত আলোচনাৰ মাজতে অকণমান সকাহ দিবলৈ বিৰতিৰ মাজত দীপালী বৰদলৈ বাইদেৱে আমাক সদায় এফাকি ধুনীয়া গীত শুনায়। এই আগবঢ়াইছোঁ দীপালী বৰদলৈৰ কণ্ঠত এটি আধুনিক গীত।

0: লাগকি বুলি মোড়াইজনীয় গৰাকী লাগকি বুলি এ জাৰণী মাজৰে জৰা মোড়াইজনীয় জাৰণী মাজৰে এ জৰা মোড়াইজনীয় জাৰণীৰ মাজৰে জৰা এ দীঘলকৈ উৰণি নলবাইজনীয় আগৰে চিনাকি এ দৰা মোড়াইজনী অ আগৰে চিনাকি দৰা।
1: এতিয়া আগবঢ়াইছোঁ এটি অনুগল্প মন গহনত শূন্যতা, পাঠ কৰিছে লিপিকা দাসে। ভাতৰ পাতত বহি নিজে ভালপোৱা ব্যঞ্জনবোৰ হেলা ৰঙে ভগাই লৈছিলোঁ। খোৱা পাতিত গৰম হ'লেও ঠেলা হেঁচা কৰি একেখন বিচনাতে শুবলৈ মন কৰিছিলোঁ। পূজাই বিহুৱে একেলগে উপভোগ কৰিবলৈ ভাল পাইছিলোঁ। এটাকেৰি আনকেইটা যেন সম্পূৰ্ণ নহয় মায়ে কোৱা শুনিছিলোঁ। গোটেইকেইটা একেলগে বহিলেহে ভাত মুঠি দি শান্তি পাওঁ। কলেজ যোৱাৰে পৰা আমিবোৰ চাৰিআলিৰ চাৰিওদিশে গতি কৰিলোঁ। নিজৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ শিক্ষাৰ দৌৰত আমিবোৰ হেৰাই গ'লোঁ। যৌৱনৰ উৎসাহত ন ন সংগী আহিল, আমাৰ জীৱনবোৰ ৰঙীন হ'ল, আমাৰ শৈশৱৰ মধুৰ সময়বোৰ ক'ৰবাত নিতাল মাৰিলে, আমাৰ জীৱিকাৰ গতি লাগিল এটা এটাকৈ। আই পিতা

0: আমাৰ সংসাৰ কেইখনো পাতি দিলে, যেন আমাৰ হৃদয়বোৰো ভাগ ভাগ হৈ গ'ল। বুকুত শিল থৈ আই পিতাই ঘৰৰখীয়া হ'ল। প্ৰয়োজনত বিচাৰিব পৰাকৈ কাৰো আহৰি নোহোৱা হ'ল। সময়ে কলৈ নি আছে বা, এখন ঘৰৰ বান্ধোনৰ গুৰি মৰম চেনেহবোৰ বুকুত লৈ আমিবোৰ পৰি ৰলো একো একোটা নিৰ্জন কোঠাত। সকলো অত্যাধুনিক সুবিধাৰ মেৰ পেছত আমি বিলীন হৈ গ'লোঁ। ঘৰ সংসাৰ, ল'ৰা ছোৱালী আৰু নিজৰ মাজত থাকি আমি কেতিয়াবা বিচাৰোঁ ল'ৰালিক ঘূৰাই আনিবলৈ, বিচাৰোঁ আই পিতাৰ ঘৰখনত পুনৰ উমলিবলৈ। নাই, সময়ে কাকো হেৰুৱা সময় ঘূৰাই নিদিয়ে। সময় থাকোঁতেই দিয়া বা লোৱা কথা নাই। কথাবোৰ ভাবি থাকোঁতেই কেতিয়ানো চকুৰ পতা জাপ খালে গমেই নাপালোঁ। ধন্যবাদ। নাম এষাৰ নোগোৱাকৈ আমাৰ যিকোনো অনুষ্ঠান সম্পূৰ্ণ হ'ব পাৰে জানো? গুৰুজনালৈ প্ৰণাম জনাই এভাগী নাম আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰিম। নামৰ গুৰি ধৰিব ববী বেজবৰুৱাই, লগত অংশগ্ৰহণ কৰিব বন্তি বৰা, অনুজা শইকীয়া, দীপালী বৰদলৈ, কৰবী বৰা, বিজু বৰা, মিনু বৰা, জুনু বৰুৱা, আভা গোস্বামী, দীপালী হাজৰিকা আৰু লিপিকা দাসে।
1: ঔ হৰি, ঔ ৰাম, শংকৰী দেউ ৰাঙুলী।

0: শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত তেজপুৰৰ গোপীনাথ বৰদলৈ নগৰৰ সম্প্ৰীতি মহিলা কাননৰ সদস্যাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিলে। সদস্যাসকল আছিল দীপালী হাজৰিকা, আভা গোস্বামী, জুনু বৰুৱা, বিনু বৰা, বন্তি বৰা, বিজু বৰা, কৰবী বৰা, দীপালী বৰদলৈ, ববি বেজবৰুৱা, অনুজা শইকীয়া আৰু লিপিকা দাসে। অনুষ্ঠানটিৰ আঁত ধৰিলে সদস্যা লিপিকা দাসে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰমণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
1: শ্ৰোতা, ইমান পৰে অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

শ্ৰোতা ইমান পৰে আৰাধনা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা।

আজি অনুষ্ঠান পৰিস্থিতিৰ ঠিক পিছতেই শুনিবলৈ পাব গীতৰ অনুষ্ঠান গীতালী। আজি এই অনুষ্ঠানত শুনক হিন্দী ফুলছবিৰ গীত। 6:45 ক্ৰমে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 অনুষ্ঠান কিশোৰ জগত, 7:50 আজিৰ দিনটো

নিশা 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া 9:00 নিউজ এট 9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। বিহুসুৰীয়া গীত শুনিবলৈ পাব নিশা 9:15। নিশা 9:30 অনুষ্ঠান আজিৰ অতিথি। অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ প্ৰিয়ংকা দাসৰ, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ। আৰু নিশা 10:00 শ্ৰোতাসকলৰ বাবে আগবঢ়োৱা হ'ব কেইটিমান হিন্দী বোলছবিৰ গীত। শ্ৰোতাসকল, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ ওলাইছো হিন্দী বোলছবিৰ গীত অনুষ্ঠান গীতালী। অনুষ্ঠানত প্ৰথমেই শুনক বেতা বোলছবিৰ লতা মংগেশকাৰ আৰু সবীৰ কুমাৰৰ কণ্ঠত জব হম জৱা হোংগে শীৰ্ষক গীতটি।

0: ঈশ্বৰৰ আভা ৰাখি।
1: ইফক নেনো হাৰৰ যাদু কৃষক হওক সমৃদ্ধিশালী।
2: শ্ৰোতাসকলে গীতালী অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো নাম বুলছবিৰ পংকজ উদাসৰ কণ্ঠত চিঠি আইহে শীৰ্ষক গীতটি।

শ্রোতাই গীতালী অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্রোতাসকল, খন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি। 7 বজাত দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ ঘোষণা, অসমৰ 3খন গাঁও পঞ্চায়তৰ বিভিন্ন শিতানত বঁটা লাভ, ৰাজ্যত তৃতীয়বাৰৰ বাবে NDAৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি, কাইলৈ বিধায়িনী দলৰ নেতা বাছনি, পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ, অহা 5 জুলাইত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ ঘোষণা কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক এই সন্মানৰ বাবে বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ লাভ কৰিছে। একেদৰে নগাঁৱৰ জুমৰপুৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাই 5টাকৈ বঁটা লাভ কৰিছে। অহা 3 জুনত নতুন দিল্লীত হ'বলগীয়া অনুষ্ঠানত এই বঁটাসমূহ বিতৰণ কৰা হ'ব। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত কাইলৈ দিনৰ 10 বজাত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জেপি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়ব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত দিনৰ 11 বজাত একেটা স্থানত NDAৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত NDAৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। পাছত NDAৰ বিধায়িনী দলে দুপৰীয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব। নতুন চৰকাৰে অহা 12 মে'ত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে।

0: গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1,00,000 লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা লোৱা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নিল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই আজি এখন সংবাদমেলত এই নিৰ্দেশনাসমূহৰ বিষয়ে সদৰি কৰে। এই অনুসৰি 12 মে'ৰ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ ৰখা হ'ব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাঘুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ ৰাস্তাৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰু সজাই, বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব। যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই যান বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বিষয়ে এইদৰে কয়।
1: অলৰেডি আমি যিটো ৰুলছ এণ্ড ৰেগুলেশ্যন কৰিছোঁ সেইটো ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈকে। এই ক্ষেত্ৰত প্ৰথমটো হ'ব যিটো NH-27 আছে, সকলো ধৰণৰ ডাঙৰ গাড়ী, যিবিলাক মাল কঢ়িওৱা গাড়ী থাকে, বিশেষকৈ ট্ৰাক, ডাম্পাৰ, JCB, হাইড্ৰা, এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NH-27 আৰু NH-17 আমি হ'ব নিদিম।
0: বড়োলেণ্ড পিপলছ ফ্ৰণ্ট চমুকৈ BPF-ৰ উদ্যোগত আজি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত বিজয় উৎসৱ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত দলটোৰ 4গৰাকী নৱনিৰ্বাচিত বিধায়ক ক্ৰমে কোকৰাঝাৰ সমষ্টিৰ চিউলী মহিলাৰী, বাওখুংৰীৰ ৰূপম ৰয়, গোসাইগাঁৱৰ শোভাৰাম বসুমতাৰী আৰু দতমাৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত BTC-ৰ মুৰববী তথা BPF-ৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৰাইজৰ আস্থাত কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধান কৰা হ'ব বুলি উল্লেখ কৰে।
2: ৰাইজে বিৰাট বিশ্বাস কৰিছে আমাৰ ওপৰত, বহুত ধৰণৰ সমস্যাৰ কথা কৈছে, সেইবিলাক সমস্যাটো মুঠতে আমি সমাধান কৰিম। শপত গ্ৰহণ 12 তাৰিখত হ'ব, প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়া হোম মিনিষ্টাৰ আহিব বুলি আমাক জনাইছে, আমিও থাকিম। মন্ত্ৰী বিচৰাটো চবেই বিচাৰিব পাৰে, এইটো অধিকাৰ, কিন্তু আমাৰ দলৰ পৰা স্পষ্ট কৈছে মন্ত্ৰী বাৰ্গেনিং নহয়। 1 নম্বৰ BTC-টো প্ৰায়োৰিটি, আমাক কাম কৰিবলৈ সুবিধা আমি পাব লাগে, দিছপুৰৰ পৰা দিল্লীৰ পৰা বাজেট বঢ়াব লাগে, সেইটোৱেই। ইয়াৰ পিছত মন্ত্ৰী দিয়ে না নেদে দিছপুৰৰ পৰা।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
3: পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন 5গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত লয়। ৰাজ্যপাল RN ৰবিয়ে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত লোৱা আন মন্ত্ৰীকেইগৰাকী হ'ল দিলীপ ঘোষ, অগ্নিমিত্ৰ পাল, অশোক কীৰ্তনীয়া, নিশীত প্ৰামাণিক আৰু ক্ষুদিৰাম টুডু। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ডঃ হিমন্ত বিশ্ব শৰ্মাসহ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। শপতগ্ৰহণস্থলী ব্ৰিগেড গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে কয় যে শ্ৰী অধিকাৰীয়ে জনসাধাৰণৰ সৈতে সংযুক্ত নেতা হিচাপে নিজৰ ছাপ ৰাখিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে মুখ্যমন্ত্ৰীগৰাকীক সফল ভৱিষ্যতৰ শুভকামনা জনায়। দেশজুৰি আজি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হয়। ইয়াৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি লোক আদালত অনুষ্ঠিত হয়। এই লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তি কৰা হয়। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো সমাধান কৰা হয়। বিশ্বনাথ জিলাত আজি লোক আদালতৰ জৰিয়তে 1,126টা প্ৰাক মোকৰ্দমা আৰু 260টা গোচৰ নিষ্পত্তি কৰা হয়। ধেমাজিত আজি জিলা আদালত চৌহদত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতত মুঠ 430টা গোচৰ মীমাংসা কৰা হয়। ইয়াৰ ভিতৰত যান বাহন, বেংকৰ ঋণ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অনাদায় মাচুল সম্পৰ্কীয় গোচৰ আছে। হাটশিঙিমাৰীত লোক আদালত

0: মাধ্যমেৰে জিলাখনৰ 485টা অমীমাংসিত গোচৰৰ ভিতৰত 71টা আজি নিষ্পত্তি কৰা হয়। ইয়াৰ উপৰি বেংকৰ ঋণ সংক্ৰান্তীয় 90টা গোচৰৰ ভিতৰত 47টা আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ 175টা গোচৰৰ ভিতৰত 17টা গোচৰ মীমাংসা কৰা হয়। জিলাখনত এইবাৰ লোক আদালতৰ জৰিয়তে 22,18,000ৰো অধিক টকা সংগ্ৰহ কৰা হৈছে বুলি আইন সেৱা প্ৰাধিকাৰীৰ উচ্চবৰ্গৰ সহায়ক মেবুল ইছলাম খিলজীয়ে জানিবলৈ দিয়ে।
1: গোটেই ভাৰতবৰ্ষৰ লগত সংগতি ৰাখি অসমৰ দক্ষিণ হালমা মানকাছৰ জিলাতো আজি বছৰৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হৈছে। এইবেলি আমাৰ টোটেল কেচেছ টেকেন আপ আছিলে 485, তাৰে ভিতৰত আমাৰ নিষ্পত্তি হৈছে 71 কেচেছ, তাৰে ভিতৰত আমাৰ বেংক ৰিকভাৰী কেচেছ টেকেন আপ আছিলে 190, আউট অফ হুইচ আমাৰ 47টা কেচেছ নিষ্পত্তি হৈছে আৰু ছেটেলমেণ্ট এমাউণ্ট হৈছে 8,86,752। APDCLৰ টোটেল কেচেছ টেকেন আপ আছিলে 175 আৰু নিষ্পত্তি হৈছে 17টা আৰু ছেটেলমেণ্ট এমাউণ্ট 2,27,352। আমাৰ মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰাইবুনেল MSCT কেচেছ টেকেন আপ আছিলে 15টা, তাৰে ভিতৰত নিষ্পত্তি হৈছে 2খন আৰু ছেটেলমেণ্ট এমাউণ্ট হৈছে আমাৰ 11,02,000 আৰু ইন টোটেল আমাৰ 485খন কেচেছ টেকেন আপ আছিলে, নিষ্পত্তি হৈছে আমাৰ 71টা আৰু ইন টোটেল আমাৰ ছেটেলমেণ্ট এমাউণ্ট হৈছে 22,18,104।
0: একেদৰে বৰপেটা জিলাত লোক আদালতৰ 495টা গোচৰ নিষ্পত্তি কৰা হয় আৰু ইয়াৰ জৰিয়তে 1,52,70,000ৰো অধিক টকা সংগ্ৰহ কৰা হয়। জিলাখনত বেংকৰ ঋণ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অনাদায় মাচুল সম্পৰ্কীয় 427টা গোচৰৰো মীমাংসা কৰা হয়। ইয়াৰ উপৰি আদালতৰ 68টা গোচৰ নিষ্পত্তি কৰা হয়। দৰং, নলবাৰী, লখিমপুৰ আৰু কাৰ্বি আংলং জিলাতো লোক আদালতৰ জৰিয়তে আজি ভালেসংখ্যক গোচৰ নিষ্পত্তি কৰা হয়। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মহঘুলী চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয়টো দিন। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুতলিত আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ভূপেন হাজৰিকা আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। প্ৰতিমূৰ্তি উন্মোচন কৰি ৰাজা বৰুৱাই এইদৰে মনোভাৱ ব্যক্ত কৰে।
2: জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো থাকি যাব, যুগ যুগ ধৰি প্ৰজন্ম প্ৰজন্মই ৰাখি থাকিব আৰু লগতে জুবিন গাৰ্গৰ যিখিনি কৰ্ম আছে সেইখিনি গৱেষণা হোৱা দৰকাৰ। সমগ্ৰ অসমৰ ৰাইজে জনা উচিত জুবিন গাৰ্গে কি কৰিছিলে। এতিয়া আমি কৈ আছো, বিভিন্ন মানুহ এজনে কৈ আছে, আচলতে জুবিন গাৰ্গ কি আছিলে, অকল গান গোৱা শিল্পী আছিলে নে? গতিকে মই সেইটোৱে বিচাৰিম, জুবিন গাৰ্গক লৈ গৱেষণা হওক, জুবিন গাৰ্গৰ কৰ্মৰাজিক গৱেষণা হওক।
0: অনন্য আৰু স্বকীয় বৈশিষ্টৰে মহিমামণ্ডিত এই ফাট বিহু এইবেলি কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে ফাট বিহু কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। অসম লোকসেৱা আয়োগে অহা 5 জুলাইত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত আয়োগে আজি জাৰি কৰা অধিসূচনা অনুসৰি এই প্ৰাৰম্ভিক পৰীক্ষা ৰাজ্যৰ 35খন জিলাৰ জিলা সদৰত অনুষ্ঠিত হ'ব। পৰীক্ষাৰ সময়সূচী অনুসৰি পুৱা 10 বজাৰ পৰা 12 বজালৈ সাধাৰণ অধ্যয়ন প্ৰথম, বিয়লি 2 বজাৰ পৰা 4 বজালৈ সাধাৰণ অধ্যয়ন দ্বিতীয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। অধিসূচনাখনত আবেদনকাৰীৰ প্ৰাৰ্থীৰ তালিকা অহা 8 জুনৰ পৰা 15 জুনলৈ আয়োগৰ ৱেবছাইট www.apsc.nic.in উপলব্ধ হ'ব বুলি কোৱা হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
3: আকাশবাণী গুৱাহাটী কেন্দ্ৰ চৌহদত আজি প্ৰয়াত জুৰি দেৱীৰ সোঁৱৰণত পৰাণত আজি তুমি শীৰ্ষক এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত যোৱা 11 এপ্ৰিলত দেহাৱসান ঘটা আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ ঘোষিকা অভিনেত্ৰী কণ্ঠশিল্পী জুৰি দেৱীৰ সোঁৱৰণত আকাশবাণী গুৱাহাটীৰ সতীৰ্থসকলে প্ৰয়াত সহকৰ্মীগৰাকীক স্মৰণ কৰি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰে। জুৰি দেৱীৰ নামত উৎসৰ্গা কৰা আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ এই সংখ্যাটি আজি কেন্দ্ৰটোৰ উপ সঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়ো আৰু অনুষ্ঠান শাখাৰ সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধাৰে উন্মোচন কৰে। কৰবী হাজৰিকা আৰু দুৰ্লভ কাথাৰৰ বৰগীতেৰে আৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰবীন চন্দ্ৰ বড়ো, কাৰ্তিক সূত্ৰধাৰ, কেন্দ্ৰৰ প্ৰাক্তন অনুষ্ঠান মুৰববী দিলীপ দাস, প্ৰাক্তন ঘোষক অৱনী বৰা, পদ্ম গগৈ, প্ৰাক্তন অনুষ্ঠান কাৰ্যবাহী চন্দ্ৰিমা শৰ্মা, জুৰি দেৱীৰ স্বামী দিগন্ত খাউন, ভগ্নী অভিনেত্ৰী জোনালী দেৱীৰ উপৰি আকাশবাণীৰ বৰ্তমানৰ আৰু প্ৰাক্তন কেইবাগৰাকী সদস্যই মনৰ ভাৱ প্ৰকাশ কৰে। অনুষ্ঠানত জুৰি দেৱীৰ কণ্ঠত পূৰ্বে বাণীবদ্ধ দুটি লোকগীত বজাই শুনোৱা হয়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। ধুবুৰী, গৌৰীপুৰ, চাপতগ্ৰাম, বিলাচীপাৰা, চাপৰকে ধৰি বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তীৰ কাৰ্যসূচী অনুষ্ঠিত হয়। একেদৰে গোৱালপাৰা জিলাৰ বিভিন্ন স্থানতো আজি কবিগুৰুৰ জয়ন্তী পালন কৰা হয়। জিলাখনৰ

দুধনৈৰ জনমন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। আজি পুৱা পতাকা উত্তোলন, কবিগুৰুৰ প্ৰতিশ্ৰুতিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দৰংগিৰিতো দুদিনীয়া কাৰ্যসূচীৰে কবিগুৰুৰ জয়ন্তী পালন কৰা হৈছে। গোৱালপাৰা চহৰৰ দুই নম্বৰ কলনী আৰু হৰিসভাতো ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হয়। জয়ন্তীৰ সৈতে সংগতি ৰাখি প্ৰভাত ফেৰী, কবিগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, কবিগুৰুৰ কবিতা পাঠ, গীত নৃত্য আদি পৰিৱেশন কৰা হয়। বৰপেটা ৰোডত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব কবিগৰাকীৰ জয়ন্তী পালন কৰা হয়। ৰবীন্দ্ৰনাথ ঠাকুৰ স্মৃতি মঞ্চৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত কবিগুৰুগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, কবিগুৰুৰ দ্বাৰা ৰচিত কবিতা আবৃত্তি আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্মৃতিচাৰণ সভাৰো আয়োজন কৰা হয়। সভাত সৰভোগ ভৱানীপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। বৰাক উপত্যকাতো আজি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। 143 ৰাণৰ বিজয় লক্ষ্যৰে খেলি কলকাতা নাইট ৰাইডাৰ্ছে 14 অভাৰৰ 2টা বলত 2টা উইকেট হেৰুৱাই 147 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বজাত শুনিবলৈ পাব নতুন চৰকাৰৰ অগ্ৰাধিকাৰ শীৰ্ষক এটা আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মাই। যোৰহাট জিলাৰ তিতাবৰ বৰহাট জামাত নিবাসী ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক আলহাজ আনোৱাৰ হুছেইনৰ আজি দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ ঘোষণা। অসমৰ 3খন গাঁও পঞ্চায়তৰ বিভিন্ন শিতানত বঁটা লাভ। ৰাজ্যত তৃতীয়বাৰৰ বাবে NDAৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি। কাইলৈ বিধায়িনী দলৰ নেতা বাছনি। পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ। অহা 5 জুলাইত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: 75th anniversary of Somnath Temple's restoration. The Enforcement Directorate, ED, has arrested Punjab Cabinet Minister Sanjeev Arora in connection with an alleged money laundering case involving Hampton Sky Realty Limited. Earlier, the ED had conducted operations at five locations in Delhi, Gurugram and Chandigarh in connection with the case. Central Bureau of Investigation, CBI, has conducted searches at 17 locations in Mumbai, with three cases registered against Reliance ADA Group companies. The CBI said that these searches are being conducted at the residential premises of directors of the companies, as well as at the office premises of intermediary companies whose accounts were used for diversion of bank funds. It added that the searches have resulted in the seizure of incriminating documents. The Enforcement Directorate has arrested Shravanti Group promoter Dandamudi Venkateshwara Rao, also known as D.V. Rao, along with two others, in connection with a money laundering case involving alleged laundering of around 284 crore rupees. The agency said the investigation originated from an FIR registered at Sector 40 Police Station in Gurugram, alleging that DJW Electric Power Projects Private Limited, controlled by D.V. Rao, had fraudulently availed loans from various entities. Russian President Vladimir Putin today expressed confidence in Russia's victory in Ukraine while overseeing the Victory Day military parade at the Red Square, marking the 81st anniversary of the victory over Nazi Germany in the Second World War. Several foreign leaders also attended the ceremony. Addressing the gathering, Mr. Putin praised Russian troops fighting in Ukraine, saying they were confronting an aggressive force armed and supported by the entire NATO bloc. The India Meteorological Department has forecast heatwave conditions at isolated places over Gujarat and West Rajasthan. The weather agency predicted heavy rainfall over Kerala, Lakshadweep, South Karnataka, Tamil Nadu, Puducherry and Karaikal in the next 2 to 3 days. The Wrestling Federation of India, WFI, today issued a show-cause notice to grappler Vinesh Phogat, accusing her of indiscipline and anti-doping rule violations. And that is the end of this news bulletin.
1: Ea Akahwani. Batorir hoite moi Onuja Lopamudra. Etia pradhan batori somuh hoise. Poshchimbongor BJP bidhayini dolor neta Shubhendu Adhikariye aji rajyokhonor prathom goraki BJP mukhyamantri hisabe shopot grohon kore. Sarkare 2025 sonor rashtriya panchayat bota prapok sokolor nam ghoshona korise. Orissa Dr. APJ Abdul Kalam Dipor Pora Kali MIRB Projukti Sombolito Shehotia Agni Kheponastror Sofol Onushilon Sompanno Kora Hoy. Archery Bishwakap 2026 Ditiyo Porjayor Purushor Byaktigoto Compound Khitanot Sahil Jadhave Bronzor Podok Arjon Korise Aru IPL Cricket Protijogitar Ekhon Khelot Kichu Somoyor Pasote Rajasthan Royals Gujarat Titansor Biruddhe Obotirno Hobo. এতিয়া শুনক বিতং বাতৰি। পশ্চিমবংগৰ বিজেপি বিধায়িনী গোটৰ নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন পাঁচগৰাকী কেবিনেট মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে। পশ্চিমবংগৰ ৰাজ্যপাল আৰ এন ৰবিয়ে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত লোৱা আন মন্ত্ৰীকেইগৰাকী হ'ল দিলীপ ঘোষ, অগ্নিমিত্ৰা পাল, অশোক কীৰ্তনীয়া, নিশীথ প্ৰামাণিক আৰু ক্ষুদিৰাম টুডু। আজি আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। শপতগ্ৰহণস্থলী ব্ৰিগেড গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। নাগালেণ্ডৰ নেফিউ ৰিঅ'ই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। শ্ৰীৰিঅ'ই লগতে শুভেন্দু অধিকাৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক সফল কাৰ্যকালৰ বাবে শুভকামনা জনায়। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত কলকাতাত কালি অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত শুভেন্দু অধিকাৰীক বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ পাছত শ্ৰী অধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। শপতগ্ৰহণ অনুষ্ঠানৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ যোগেদিও পশ্চিমবংগৰ নৱতম মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক

অভিনন্দন জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয় যে জনগণৰ সৈতে গভীৰভাৱে সম্পৃক্ত হৈ থাকি তেওঁলোকৰ সুখ দুখৰ সততে উমান লৈ থকা নেতাৰূপে শ্ৰী অধিকাৰীয়ে ইতিমধ্যে প্ৰজ্বল নিদৰ্শন দাঙি ধৰিছে। তেওঁৰ নেতৃত্বত নতুন চৰকাৰখনে পশ্চিমবংগক সুজলা সুফলা ভৱিষ্যতলৈ আগুৱাই লৈ যাব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে আজি শপথ গ্ৰহণ কৰা 5গৰাকী কেবিনেট মন্ত্ৰীলৈও অভিনন্দন জ্ঞাপন কৰি তেওঁলোকক তৃণমূল পৰ্যায়ত অবিৰত অবিচল প্ৰচেষ্টাৰে কাম কৰি যাবলৈ আহ্বান জনায়। চৰকাৰে 2025 চনৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। এই সন্মানৰ বাবে দেশজুৰি 42খন পঞ্চায়তক বাছনি কৰা হৈছে। পঞ্চায়ত ৰাজ মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি অহা 3 জুনত নতুন দিল্লীত বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰে যে 6খন নিৰ্বাচিত পঞ্চায়তৰ সৈতে কৰ্ণাটক শ্ৰেষ্ঠ বিবেচিত হোৱাৰ লগতে 5খনকৈ নিৰ্বাচিত পঞ্চায়তৰ সৈতে অন্ধ্ৰপ্ৰদেশে দ্বিতীয় আৰু ওড়িশাই তৃতীয় স্থান দখল কৰিছে। উল্লেখযোগ্য যে দীনদয়াল উপাধ্যায় পঞ্চায়ত স্থায়ী বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত স্থায়ী বিকাশ পুৰস্কাৰ শীৰ্ষক দুটা শিতানত এই বঁটাসমূহ আগবঢ়োৱা হয়। দীনদয়াল উপাধ্যায় বঁটাৰ জৰিয়তে দৰিদ্ৰতা মুক্ত জীৱিকা, স্বাস্থ্য, খোৱাপানী যোগান, অনাময়, মহিলাৰ বাবে ইতিবাচক পৰিৱেশ থকা প্ৰশাসন ব্যৱস্থা আৰু সামাজিক ন্যায়কে ধৰি স্থায়ী উন্নয়নৰ লক্ষ্যৰ সৈতে সম্পৰ্কিত বিষয়সমূহৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি পঞ্চায়তসমূহক পুৰস্কৃত কৰা হয়। 17খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 34খন গাঁও পঞ্চায়তত এই শিতানত বাছনি কৰা হৈছে। আনহাতে নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত স্থায়ী বিকাশ পুৰস্কাৰৰ জৰিয়তে জিলা, খণ্ড তথা গাঁও পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন কৰা পঞ্চায়তসমূহক পুৰস্কৃত কৰা হ'ব। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত স্থায়ী বিকাশ পুৰস্কাৰ লাভ কৰিছে। একেদৰে নগাঁৱৰ জুমৰমূৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰিজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে শিতান তথা পৰ্যায়ভিত্তিত নিৰ্বাচিত পঞ্চায়তসমূহে 50 লাখৰ পৰা আৰম্ভ কৰি 5 কোটি টকালৈকে উদগনিমূলক ধন লাভ কৰিব। ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ পঞ্চায়ত উদগনি আঁচনিৰ অধীনত এই বঁটাসমূহ আগবঢ়োৱা হৈছে। পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে গ্ৰাম্য ভাৰতৰ স্থায়ী তথা সৰ্বাত্মক বিকাশ সংবৰ্ধনৰ উদ্দেশ্যে উৎকৃষ্ট প্ৰদৰ্শন কৰা পঞ্চায়তসমূহৰ কাম কাজক স্বীকৃতি দিয়াৰ লগতে উদগনি যোগোৱাৰ উদ্দেশ্যে বাৰ্ষিক এই ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ আগবঢ়ায়। চি জোচেফ বিজয়ৰ নেতৃত্বত টিভিকে দলে তামিলনাডুত নতুন চৰকাৰ গঠনৰ বাবে 120গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰা বুলি দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে 234গৰাকী সদস্যৰে গঠিত তামিলনাডু বিধানসভাত নতুন চৰকাৰ গঠনৰ বাবে 118গৰাকী বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। সদ্যঘোষিত তামিলনাডু বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি টিভিকে দলে 108খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। টিভিকে দলৰ নেতা আধৱ অৰ্জুনে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে কংগ্ৰেছ, চি পি আই এম, ভি চি কে আৰু IUML দলৰ মুঠ 13গৰাকী বিধায়কে সমৰ্থন প্ৰদান কৰাৰ লগে লগে টিভিকে দলৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত হৈ উঠিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে হাম্পটন স্কাই ৰিয়েলিটি লিমিটেডৰ সৈতে জড়িত এটা ধন আত্মসাত গোচৰ সম্পৰ্কত পঞ্জাৱ মন্ত্ৰীসভাৰ মন্ত্ৰী সঞ্জীৱ আৰোৰাক গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত সঞ্চালকালয়ে দিল্লী, গুৰুগ্ৰাম আৰু চণ্ডীগড়ৰ 5টা স্থানত ইতিপূৰ্বে তালাচী চলাইছে। ধন আত্মসাত প্ৰতিৰোধী আইন PMLA 2002 ফৌজদাৰী অংশৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। ওড়িশাৰ ডঃ APJ আব্দুল কালাম দ্বীপৰ পৰা কালি MIRV প্ৰযুক্তি সম্বলিত শেহতীয়া অগ্নি ক্ষেপণাস্ত্ৰৰ সফল অনুশীলন সম্পন্ন কৰা হয়। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে ভাৰত মহাসাগৰৰ বৃহৎ ভৌগোলিক অঞ্চলত লক্ষ্য কৰি লোৱা এই বিভিন্ন স্থানত এই ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰা হয়। মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে MIRV প্ৰযুক্তি সম্বলিত অগ্নি মিছাইলৰ সফল প্ৰশিক্ষণত ভাৰতীয় সেনা, DRDO তথা প্ৰতিৰক্ষা খণ্ডৰ কাম কাজৰ শলাগ লয়। শ্ৰীসিঙে কয় যে বাঢ়ি অহা প্ৰত্যাহ্বানজনক পৰিৱেশৰ বিপৰীতে দেশৰ প্ৰতিৰক্ষা খণ্ডৰ প্ৰস্তুতি প্ৰতিফলিত হোৱাৰ ক্ষেত্ৰত এই পদক্ষেপ উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে। দেশৰ বিভিন্ন অংশত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165সংখ্যক জয়ন্তী পালন কৰা হৈছে। এই উপলক্ষে পশ্চিমবংগৰ শান্তি নিকেতন, বিশ্বভাৰতী বিশ্ববিদ্যালয়সহ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শান্তি নিকেতনত পুৱা 5 বজাতে বৈতালিক গীতেৰে পৰম্পৰাগত ৰীতি নীতিৰে ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰম্ভ কৰা হয়। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী উপলক্ষে কবিগুৰুলৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে
কবিগুৰুৰ অৱদান সাহিত্য জগতৰ পৰিধিতকৈ অধিক ব্যাপক আছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰক এগৰাকী অগ্ৰণী চিন্তাবিদ, শিল্পী আৰু শিক্ষাবিদ ৰূপে অভিহিত কৰে। তেওঁ লগতে

0: কবিগুৰুৰ কৰ্মৰাজিৰ মাজেৰে দেশৰ চহকী সভ্যতা আৰু মানৱতাৰ দৰে সাৰ্বজনীন প্ৰমূল্যৰাজিৰ প্ৰতিফলন ঘটে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক এগৰাকী লেখক, চিন্তাবিদ আৰু অসাধাৰণ প্ৰতিভাৰ কবি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কৰ্মৰাজিৰ মাজেৰে মানৱতাৰ গভীৰ আৱেগ আৰু মহান অৱধাৰণাৰ অভিব্যক্তি প্ৰকাশ পাইছে। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ ৰবীন্দ্ৰ কাননতো আজি ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। চীনৰ ছাংহাইত চলি থকা আৰ্চাৰী বিশ্বকাপ 2026 দ্বিতীয় পৰ্যায়ৰ পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড শিতানত ছাহিল যাদৱে আজি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। মহাৰাষ্ট্ৰৰ 25 বছৰীয়া আৰ্চাৰগৰাকীয়ে ডেনমাৰ্কৰ প্ৰবীণ আৰ্চাৰ মাৰ্টিন ডামছবোক ব্ৰঞ্জৰ পদক নিৰ্ণায়ক খেলখনত 147-144 পইণ্টত পৰাস্ত কৰি এইবাৰৰ প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰে। দেওবাৰলৈকে চলিবলগীয়া প্ৰতিযোগিতাত দেশে আৰু 2টা শিতানত পদক লাভ কৰাৰ আশা আছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কিছু সময়ৰ পাছত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। টছত জিকি ৰাজস্থান ৰয়েলছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। পশ্চিমবংগৰ বিজেপি বিধায়িনী গোটৰ নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চৰকাৰে 2025 চনৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। ওড়িশাৰ ডঃ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা কালি MIRV প্ৰযুক্তি সম্বলিত শেহতীয়া অগ্নিক্ষেপণাস্ত্ৰৰ সফল অনুশীলন সম্পন্ন কৰা হয়। আৰ্চাৰী বিশ্বকাপ 2026 দ্বিতীয় পৰ্যায়ৰ পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড শিতানত ছাহিল যাদৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কিছু সময়ৰ পাছতে ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো অনুষ্ঠান কিশোৰ জগত।
2: আৰম্ভ কৰিবলৈ লৈছো কিশোৰ কিশোৰীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান কিশোৰ জগত। শ্ৰোতাসকল, আজিৰ কিশোৰ জগত অনুষ্ঠানত তেজপুৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰা অনুষ্ঠান শুনিবলৈ পাব। আহকচোন অনুষ্ঠানটি উপভোগ কৰোঁ। অনুষ্ঠানৰ প্ৰথমেই শুনক এটি বাদ্যযন্ত্ৰৰ সংগীতানুষ্ঠান।

বাদ্যযন্ত্ৰৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি পৰিৱেশন কৰিলে গীটাৰত ঋষভ বৰা, চিৰঞ্জীৱ নাথ আৰু ঋষভ তামুলীয়ে, কীবৰ্ডত অন্তৰীপ কাশ্যপে আৰু ক্লেব বক্সত হৰ্ষিল শৰ্মাই। এইবাৰ শুনক এটি সমবেত সংগীত। এই গীতটিৰ গীতিকাৰ প্ৰয়াত মনোৰঞ্জন বৰুৱা। সমবেত সংগীতটি পৰিৱেশন কৰিছে প্ৰীতিষ্ণা শইকীয়া, নিয়ৰকণা বৰা, কৃষ্টিনা বৰা, জোনাক স্নিগ্ধ মহন্ত, অৰ্চিতা দেউৰী, দেৱাশীষ ভৰদ্বাজ, ভূমিকা কলিতা, জাহ্নৱী মহন্ত, তপস্যা গোৱালা, হিমাশ্ৰী দেৱী, আৰোহী ফুকন, ইদ্ধান্ত বোস, নীলব্জা শইকীয়া, জয়শ্ৰী ডেকা আৰু তানজিল হুছেইনে।

0: নমস্কাৰ, মোৰ নাম অভিলাষ গোস্বামী। মই তেজপুৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ। এতিয়া মই এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম চিৰবিদ্ৰোহী। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। উষাৰ কোলাত গৈ উচুপি বিনাই পোহৰতে মাৰ যায়। জানো জানো তাৰ গানো বিফলে নাযায়। ৰূপান্তৰৰ মই, যুগান্তৰৰ মই, ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য। বিপ্লৱে বিপ্লৱে বিজুলী বজ্ৰহানি সুঘোষিত কৰি যাওঁ অগ্নিতুৰ্য। কালান্তৰৰ যি ৰূপান্তৰৰ যি যুগমীয়া সত্য, সিয়েহে গুপ্ত নিত্য। সেই ব্যাপ্ত বিজুলীৰে গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ। অম্বৰ ফালি চিৰি দিগম্বৰ যোগী মই, যুগে যুগে পিন্ধু মাথো উপযোগী নব নব যুগ বস্ত্ৰ। মহাকালে নাচে যি সৃষ্টি স্থিতি প্ৰলয়ৰ মধু মৃদু শান্ত প্ৰশান্ত উৎকট তাণ্ডৱ ভংগ, সেই কাল বাজনাৰ প্ৰধান ময়ে ওজা। পৰিতাল ব্ৰহ্মতাল ৰুদ্ৰতাল তাল ৰূপ গন্ধ, দ্ৰুত বিলম্বিত লয়ে মাৰণ উচাতন। মন্ত্ৰ ফুকাৰি ময়ে বাই যাওঁ বিশ্ব মৃদংগ। আৱৰ্তন বিৱৰ্তন সংবৰ্তন পৰিৱৰ্তনৰ ময়ে দ্ৰুতগামী কাল ৰথচক্ৰ। পেশিত নিষ্পেষিত কৰি আগবাঢ়ি যাওঁ আলোকৰ বাটে বাটে সুসংযত গতিৰে অবক্ৰ। নৱ নৱ প্ৰপঞ্চৰ সনাতন ইচ্ছা মই শুভেচ্ছাৰ পোহৰেৰে জগত জ্বলাওঁ। সুতাসন ৰূপে মই পুৰণি খাণ্ডৱ দহি নৱ নৱ সৃষ্টিৰ পাতনি পেলাওঁ। ফুলতো কুমলীয়া শিলতো কঠোৰ মোৰ তপ্ত হৃদযন্ত্ৰ। ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এ মোৰ গায়ত্ৰী মন্ত্ৰ। চিৰ উদাসীন মই সংসাৰৰ ঘৰে ঘৰে থাকো হৈ সকলোতে মত্ত। কালৰ মন্ত্ৰ শুনি নিমিষতে ভাঙি ফালি মোহ মায়া বিয়ুহ হু হুংকাৰে নাচো মই উলংগ উন্মত্ত। আগ্নেয়গিৰি ফুটি জ্বলন্ত জ্বালাময় অগ্নিবৃষ্টি ৰূপে পৰো জগতত। ৰজাৰ কাৰে ঙুৰে ভিকসুৰ ঘৰ পুৰে লিলিহান জুই জ্বলে মোৰ এই অগ্নি নৃত্যত। অৰ্বুদ নিযুত প্ৰাণী জহি জহি যাই গছকত মোৰ দল দুপ খচকত। অখণ্ড যাত্ৰাসূত শাশ্বত অগ্নি প্ৰদীপ মূৰ্তিমান চিৰকল্যাণ। মোৰ তাপ উমৰি জীৱনৰ হাঁহিটি ফুলাওঁ পোহৰেৰে বাট দেখুৱাওঁ। নৱ সৃষ্টিৰ বাবে পুৰণিক দেই পুৰি যাওঁ অতীতক আঁতৰাই ভৱিষ্য গঢ়ো। ময়েই মহাশক্তিমান অনাদি অনন্তব্যাপী ময়েই মাত্ৰ আছো চিৰবৰ্তমান চিৰবৰ্তমান। ধন্যবাদ।
1: এইবাৰ শুনক এটি কবিতা আবৃত্তি, পৰিৱেশন কৰিছে অভিষিক্তা পাঞ্চজন্যই।
2: কবিতাৰ শিৰোনাম ভাং ভাং ভাং। কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ভাং ভাং ভাং ভাং লোহাৰ শিকলি ভাং, চিং চিং চিং চিং দাহৰ বান্ধোন চিং, খোল খোল খোল খোল কাৰাৰ ফাটক খোল, ভাং ভাং দুৱাৰৰ দাং শুন হোৱা শুন শুন ঘোষিছে ৰণবিষান, মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান, ৰক্তেৰে ৰঞ্জিত সুৰুজ উদ্যমান, শুন মুকুতিৰ সুৰুজৰ আহ্বান।

বৰগীতটি শুনিলে, বৰবীতটিৰ বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিলে, তালত বিনীত বৰা, খোলত হৰশীল শৰ্মা, বাঁহীত হৰ্ষিতা বৰা, কীবৰ্ডত অন্তৰীপ কাশ্যপে। এইবাৰ শুনক এটি জিকিৰ।

শ্ৰোতাই যি কীৰ্তি শুনিলে। অনুষ্ঠানৰ শেষত আগবঢ়াবলৈ লৈছোঁ এটি বিহু। পৰিৱেশন কৰিছে তানজিল হুছেইন, হৰশিল শৰ্মা আৰু অভিলাষ গোস্বামীয়ে। তেওঁলোকক ঢোলত সংগত কৰিছে বিনীত বৰা আৰু হৰশিল শৰ্মাই, বাঁহীত হৰ্ষিতা বৰাই আৰু তালত চিৰঞ্জীৱ নাথে।

শিশুৰ জগত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। শ্ৰোতা ইমান পৰে তেজপুৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা জিনিয়া শৰ্মাৰ, অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া মই ৰূপলী বৰা শইকীয়াই আগবঢ়াবলৈ লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি 2026 চনৰ মে মাহৰ 9 তাৰিখ।

1874 চনৰ আজিৰ দিনটোতে মুম্বাইত, তেতিয়াৰ বোম্বাইত, প্ৰথম ঘোঁৰাচালিত ট্ৰাম সেৱাৰ সূচনা কৰা হয়। এই ব্যৱস্থাই নগৰ পৰিবহণৰ ক্ষেত্ৰত এক নতুন যুগৰ আৰম্ভণি ঘটায়। ঘোঁৰাই টানি নিয়া এই ট্ৰামসমূহে সাধাৰণ লোকক সহজ, সুলভ আৰু নিয়মীয়া যাতায়াতৰ সুবিধা প্ৰদান কৰিছিল। প্ৰথম অৱস্থাত এই সেৱাৰ ভাড়া আছিল 3 আনা। পৰৱৰ্তী সময়ত ইয়াৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ মূল্য হ্ৰাস কৰি 2 আনা কৰা হয়। ব্ৰিটিছৰ সেই সময়ছোৱাত মুম্বাই

ছিল এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চহৰ আৰু ট্ৰাম সেৱাই নগৰখনৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। এই পদক্ষেপে পাছলৈ আধুনিক বৈদ্যুতিক ট্ৰাম আৰু নগৰ পৰিবহণ ব্যৱস্থাৰ বিকাশৰ ভেটি স্থাপন কৰে। আজিৰ দিনটো ৰাছিয়া আৰু কেইবাখনো দেশৰ বিজয় দিৱস হিচাপে পালন কৰা হয়। 1945 চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ ওপৰত মিত্ৰশক্তিৰ বিজয় উদযাপন কৰা হয়। 1939 চনত আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ ইউৰোপীয় অধ্যায়ৰ অন্ত পৰে জাৰ্মানীৰ আত্মসমৰ্পণৰ জৰিয়তে। এই বিজয়ে ফেচিবাদ আৰু নাচিবাদৰ বিৰুদ্ধে গণতান্ত্ৰিক শক্তিৰ জয়ৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই দিনটো বিশ্ব ইতিহাসত শান্তি, ত্যাগ আৰু বিজয়ৰ স্মৃতি বহন কৰা এক গুৰুত্বপূৰ্ণ দিন।

1955 চনৰ আজিৰ দিনটোতে পশ্চিম জাৰ্মানীৰ নাটোৱে আনুষ্ঠানিকভাৱে যোগদান কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপত নিৰাপত্তা আৰু সামৰিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত এই পদক্ষেপ অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। পশ্চিম জাৰ্মানীৰ এই যোগদানে শীতল যুদ্ধৰ সময়ত পশ্চিমীয়া শক্তিসমূহৰ ঐক্য সুদীৰ্ঘ কৰে। ইয়াৰ জৰিয়তে ইউৰোপীয় নিৰাপত্তা ব্যৱস্থাক অধিক শক্তিশালী হয় আৰু জাৰ্মানীৰ আন্তঃৰাষ্ট্ৰীয় ভূমিকা পুনৰ গঢ় ল'বলৈ আৰম্ভ কৰে। মহাৰাণা প্ৰতাপ ভাৰতৰ ইতিহাসৰ এজন বীৰ ৰাজপুত যোদ্ধা তথা শাসক। 1540 চনৰ আজিৰ দিনটোতে ৰাজস্থানৰ কুম্ভলগড় দুৰ্গত তেওঁৰ জন্ম হৈছিল। তেওঁ মেৱাৰৰ শাসক হিচাপে দেশ, স্বাভিমান আৰু স্বাধীনতা ৰক্ষাৰ বাবে আজীৱন সংগ্ৰাম কৰিছিল। মোগল সম্ৰাট আকবৰৰ আধিপত্য স্বীকাৰ নকৰি মহাৰাণা প্ৰতাপে দৃঢ়ভাৱে প্ৰতিবাদ জনাইছিল। 1576 চনৰ হালধীয়াঘাটৰ যি যুদ্ধ হৈছিল, সেই যুদ্ধ তেওঁৰ জীৱনৰ এক স্মৰণীয় অধ্যায়। এই যুদ্ধত তেওঁৰ সাহস, ৰণকৌশল আৰু দেশপ্ৰেম উজ্জ্বলভাৱে প্ৰকাশ পাইছিল। তেওঁৰ বিশ্বস্ত ঘোঁৰা চেতকৰ বীৰত্বও ইতিহাসত অমৰ হৈ আছে। বহু সংকটৰ মাজতো মহাৰাণা প্ৰতাপে মেৱাৰৰ স্বাধীনতা ৰক্ষাৰ চেষ্টা অব্যাহত ৰাখিছিল। হালধীয়াঘাটৰ যুদ্ধত চেতকে মহাৰাণা প্ৰতাপৰ জীৱন ৰক্ষা কৰিছিল বুলিও কোৱা হয়। মহাৰাণা প্ৰতাপে বিলাসিতা ত্যাগ কৰি বন পাহাৰত কষ্টৰে জীৱন যাপন কৰিছিল, কিন্তু স্বাধীনতাৰ প্ৰশ্নত তেওঁ আপোচ কৰা নাছিল। তেওঁৰ জীৱন, ত্যাগ, বীৰত্ব, দেশপ্ৰেম আৰু আত্মসন্মানৰ এক উজ্জ্বল দৃষ্টান্ত। মহাৰাণা প্ৰতাপ ভাৰতৰ ইতিহাসত স্বাধীনতা আৰু সাহসৰ প্ৰতীক হিচাপে সদায়ে স্মৰণীয় হৈ থাকিব। গোপাল কৃষ্ণ গোখলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বিশিষ্ট নেতা, সমাজ সংস্কাৰক আৰু চিন্তাবিদ আছিল। 1866 চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰৰ ৰত্নগিৰিত তেওঁৰ জন্ম হৈছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন মধ্যপন্থী নেতা আছিল আৰু সাংবিধানিক পদ্ধতিৰে দেশৰ উন্নতি আৰু স্বাধীনতাৰ কাম কৰিছিল। 1905 চনত তেওঁ ছাৰ্ভেণ্টছ অৱ ইণ্ডিয়ান ছ'চাইটি স্থাপন কৰে, যাৰ উদ্দেশ্য আছিল দেশ সেৱাৰ বাবে কৰ্মী গঢ়ি তোলা। গোপাল কৃষ্ণ গোখলেক মহাত্মা গান্ধীয়ে ৰাজনীতিৰ ক্ষেত্ৰত নিজৰ গুৰু হিচাপে গণ্য কৰিছিল। গান্ধীজীৰ চিন্তা আৰু আদৰ্শ গঢ়ি তোলাত তেওঁৰ গভীৰ প্ৰভাৱ আছিল। তেওঁ শিক্ষাৰ প্ৰসাৰ, সামাজিক সংস্কাৰ আৰু জাতীয় জাগৰণত উল্লেখযোগ্য অৱদান আগবঢ়ায়। তেখেতক ভাৰতীয় জাতীয়তাবাদৰ ইতিহাসত এজন প্ৰজ্ঞাবান আৰু দূৰদৰ্শী নেতা হিচাপে সদায়ে স্মৰণ কৰা হয়। মল্লিকা সাৰাভাই শ্বাহ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী তথা অভিনেত্ৰী। তেখেতে শাস্ত্ৰীয় নৃত্যশিল্পী মৃণালিনী সাৰাভাই আৰু মহাকাশ বিজ্ঞানী বিক্ৰম সাৰাভাইৰ কন্যা। তেওঁ কুচিপুড়ি আৰু ভাৰতনাট্যমৰ নৃত্যশিল্পী,

তেখেতে হিন্দী, মালায়ালম, গুজৰাটী আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বোলছবিত অভিনয় কৰিছে। তেখেতক পদ্মভূষণ সন্মানেৰেও সন্মানিত কৰা হৈছে। 1953 চনৰ আজিৰ দিনটোতে গুজৰাটৰ আহমেদাবাদত তেওঁৰ জন্ম হৈছিল। তেনজিং নৰ্গে বিশ্ববিখ্যাত পৰ্বতাৰোহী আৰু অভিযাত্ৰী আছিল। 1953 চনৰ 29 মে'ত তেওঁ এডমণ্ড হিলেৰীৰ সৈতে প্ৰথমবাৰ মাউণ্ট এভাৰেষ্টিংগ আৰোহণ কৰিছিল। এই ঐতিহাসিক সাফল্যই বিশ্ব পৰ্বতাৰোহণৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰে। তেওঁ আছিল নেপালৰ খুম্বুৰ। তেওঁ নিজৰ জন্মদিন জ্ঞাত নাছিল বাবে এভাৰেষ্ট জয়ৰ দিনটোকে তেওঁ নিজৰ জন্মদিন বুলি বিবেচিত কৰিছিল। তেনজিং নৰ্গে সাহস আৰু মানৱ ইচ্ছাশক্তিৰ প্ৰতীক হিচাপে পৰিগণিত হয়। তেওঁ পিছত পৰ্বতাৰোহণ প্ৰশিক্ষণ আৰু নতুন প্ৰজন্মক উৎসাহিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। 1986 চনৰ আজিৰ দিনটোতে তেখেতৰ দেহাৱসান ঘটে।

কাহিনীৰ জ্যোতি বৰুৱা অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা। গোলাঘাট জিলাত জন্মগ্ৰহণ কৰা বৰুৱাই আব্দুল মজিদৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ চামেলি মেম চাহাব ছাত্ৰ অৱস্থাতেই তেওঁ শিশু চৰিত্ৰত অভিনয় কৰি বোলছবি জগতত আত্মপ্ৰকাশ কৰে। পৰৱৰ্তী সময়ত তেওঁ ঘৰ সংসাৰ, সূৰ্য, তেজৰ অন্য নাম, শেৱালী, বন্ধন, সৰু পোৱাৰী, বাৰুদ আদি চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ ভ্ৰাম্যমান থিয়েটাৰ আৰু ধাৰাবাহিকত অভিনয় কৰিছিল। 2023 চনৰ 9 মে' তাৰিখে তেখেতৰ দেহাৱসান ঘটে। শ্ৰোতাসকল, এয়া আছিল আজিৰ দিনটোৰ ইতিহাস। খন্তেক পিছতেই শুনিবলৈ পাব নিউজ হেডলাইনছ।

0: আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। কেন্দ্ৰীয় চৰকাৰে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ ঘোষণা কৰিছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ লাভ কৰিছে। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাই আজি এখন সংবাদমেলত বাৰমেত নতুন চৰকাৰৰ শপত গ্ৰহণৰ দিনা যান বাহন নিয়ন্ত্ৰণৰ উদ্দেশ্যে কেতবোৰ নিৰ্দেশনা ঘোষণা কৰিছে। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। দেশজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি লোক আদালত অনুষ্ঠিত হয়। অসম লোকসেৱা আয়োগে অহা 5 জুলাইত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয় দিনা সুধাকান্ত ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হোৱা এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলি নিশা 9:25 শুনিবলৈ পাব।
1: শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে।

0: নটসূর্য ফণী শর্মা।
1: তেজপুৰ এতিয়া নিবেদন কৰিছোঁ, উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ কাৰ্যসূচীৰ অধীনত প্ৰযোজিত আলেখ্য নটসূর্য ফণী শর্মা। আলেখ্যখনিৰ রচনা ডক্টর মদন শর্মার। এয়া শুনক নটসূর্য ফণী শর্মা। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা, এই ত্ৰিমূৰ্তিক বাদ দি তেজপুৰৰ আধুনিক যুগৰ সাহিত্য সংস্কৃতিৰ বিষয়ে কৰিবলৈ লোৱা যিকোনো আলোচনা কেৱল আধৰুৱাই নহয়, অৰ্থহীন হৈ পৰিব। ক্ষণ জন্মা এই তিনিগৰাকী মহান প্ৰতিভাই অসমীয়া সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদান সঁচাকৈ অবিস্মৰণীয়।
2: নটসূর্য ফণী শর্মা নামটো উচ্চাৰণ কৰিলেই যেন কাণত পৰে। আকৰ্ষণীয়, বলিষ্ঠ আৰু পৰিশীলিত এক অভিনয় উপযোগী কণ্ঠস্বৰ, চকুৰ সমুখত ভাহি উঠে নিজৰ নাটকীয় উপস্থিতিৰে মঞ্চ উজ্বলাই তোলা এক ব্যক্তিত্ব। নাটক আৰু চলচ্চিত্ৰৰ কৃতি অভিনেতা আৰু নাট আৰু চলচ্চিত্ৰৰ সুদক্ষ পৰিচালক ফণী শৰ্মাৰ পৰিচয় মানুহৰ মনত ইমান দকৈ সোমাই আছে যে তেওঁৰ সাহিত্যিক প্ৰতিভাৰ কথা প্ৰায়ে পাহৰি থকা যায়। পাহৰি যোৱা হয় যে তেওঁৰ অভিনয়ৰ দৰে তেওঁৰ গদ্যটো আছে এক বিৰল সাৱলীলতা আৰু গতিশীলতা। সেই গদ্যৰো আছে এক অনবদ্য আকৰ্ষণ, সংখ্যাত কম যদিও তেওঁ লিখি থৈ যোৱা ৰচনাৰাজিৰ গুণগত মান আৰু সেইবোৰৰ সাহিত্যিক শৈল্পিক মূল্য কম নহয়।
1: ১৯১০ চনৰ ১০ কাতিত তেজপুৰৰ এটা সম্পূৰ্ণ সুসংস্কৃত পৰিয়ালত ফণী শৰ্মাৰ জন্ম হয়। মলান শৰ্মাৰ একমাত্ৰ পুত্ৰ ফণী শৰ্মাই কম বয়সতে মাকক হেৰুৱায়। গুৰু গম্ভীৰ পিতৃৰ সাহচৰ্যই মাতৃৰ অভাৱ পূৰাব নোৱাৰাৰ বাবে সৰুৰে পৰা ফণী শৰ্মাৰ মনত এক উদাস, বিৰাগী আৰু অঘৰীভাৱে ঠাই পায়। এক অস্থিৰতাই যেন তেওঁক সৰুৰে পৰাই ক'তো থিতাপি লাগিবলৈ দিয়া নাছিল। তেওঁ নিজে কোৱা মতে অস্থিৰতাৰ বাবেই কাশী হিন্দু বিশ্ববিদ্যালয়লৈ মাথোন এমাহ অহা যোৱা কৰি দেউতাকক কাশীতে এৰি তেওঁ উভতি আহে তেজপুৰলৈ। জীৱনৰ বিভিন্ন স্তৰত তেওঁক দেখোঁ আন এগৰাকী বিৰল প্ৰতিভা, তেওঁৰ অন্তৰংগ বন্ধু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে নানা সৃষ্টিশীল কাম কাজ চলোৱাৰ মাজতে তেওঁৰে সৈতে চাউল, ঘিউ আৰু মাছৰ অসফল ব্যৱসায়ত সময় ব্যয় কৰা তৰুণৰ ৰূপত। তেওঁক দেখোঁ ঘৰৰ মানুহে নজনাকৈ নাট্য দলত যোগ দি অসমৰ বিভিন্ন ঠাইত নাট অভিনয় কৰা নাটকবলীয়া অভিনেতাৰ ৰূপত। দেখোঁ কিছুদিনৰ বাবে সফল কাঠ ব্যৱসায়ী ৰূপে। সৃষ্টিশীল এক অস্থিৰতাই ৰাভাৰ দৰে তেওঁক লৈ গৈছিল নৱ নৱ সৃষ্টিৰ বাটলৈ। নাটকৰ পৰা চলচ্চিত্ৰলৈ, নাটক ৰচনাৰ পৰা সৃষ্টিশীল গদ্য ৰচনালৈ।
2: ৰং বিৰং নামৰ দীঘলীয়া আত্মজীৱনীমূলক ৰসাল ৰচনাখনত মাকৰ মৃত্যুৰ পিছৰ পৰা যাযাৱৰী জীৱন কটোৱাৰ কথা তেওঁ অকপতে স্বীকাৰ কৰিছে। অসমৰ বিভিন্ন ঠাইত নাটকত অভিনয় কৰি ঘূৰি ফুৰাৰ মাজতে এবাৰ বহুদিনৰ মূৰত নিজৰ ঘৰলৈ ঘূৰি আহি অতীতৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ পৰত তেওঁ হৈ পৰে আৱেগিক। সেই সময়ৰ অনুভৱ ধৰি ৰখা তেওঁ লেখাৰ ভাষাও হৈ পৰে কাব্যিক। বিচনাত পৰি পৰিয়ে বাহিৰলৈ চাই দেখোঁ বাৰীৰ কাষে কাষে থকা নাৰিকলৰ গছবিলাকৰ পাতত কোনোবাই যেন ফাকুগুৰি ছটিয়াই দিছে তেজৰঙা গাভৰুৰ গালৰ। ঘামৰ টোপালৰ দৰে অসংখ্য নিয়ৰৰ টোপালে পাতে পাতে তীৰ বিৰাইছে। তাৰপিছত দেখোঁ অলপ দুখ, অলপ যেন অনুশোচনাৰ ভাৱৰ একেই স্বতঃস্ফূত কাব্যিক প্ৰকাশ। চকু দুটা মুদি বিচনাত পৰি থাকিলোঁ। কাণত কত ধৰণৰ শব্দই যে পৰা নাই, ইমান পৰিচিত মুৰি মাতবিলাক নেদেখাকৈ মাত শুনিয়ে ক'ব পাৰোঁ কি চৰাই মাতিছে, চোতালৰ ৰ'দ চাই ক'ব পাৰোঁ কিমান বেলি হৈছে, জোনাক চাই ক'ব পাৰোঁ কি তিথি পৰিছে, চাপ শুনিয়ে ক'ব পাৰোঁ ঢেঁকীত কি খুন্দিছে। ইমান পৰিচিত মুৰি শব্দবিলাক, ইমান পৰিচিত মুৰি আন্ধাৰ পোহৰবিলাক, চন্নচাৰা জীৱনৰ চাৰিটাকৈ বছৰ ইহঁতক পাহৰি আছিলোঁ কেনেকৈ। শিল্পীগৰাকীয়ে নিজৰ জীৱনৰ এই অস্থিৰতা ব্যাখ্যা কৰিবলৈ বিচাৰিছে পৰিচিত দৃশ্য আৰু শব্দৰ মাজলৈ সোমাই

লৈ নিজৰ অতীতটোক আকৌ এবাৰ চাব খুজিছে সেই একেখন ৰচনাতে। সৌখন বুঢ়ালুইত আগৰ দৰেই বৈ আছে, সৌবিলাক নাও পালতৰি আগৰ দৰেই গৈছে। সৌৱা টিলাটোৰ ওপৰত মাখিয়তী ছাগলী ফুলৰ গছডৰা আগৰ দৰেই আছে। আজি যদি মা জীয়াই থাকিলহেঁতেন, সিহঁত থকাৰ দৰে ময়ো থাকিলোহেঁতেন, মাৰ সমাধিৰ লগে লগে মোৰ ভৱিষ্যতৰো সমাধি নহ'লহেঁতেন।

যিকোনো লেখকে তেওঁৰ জীৱনৰ পৰা নিজৰ অভিজ্ঞতাৰ পৰা লেখাৰ সমল আহৰণ কৰে। লেখকৰ মৌলিকতাৰ পৰিচয় ফুটি উঠে সেই সমলৰ নতুন আৰু সৃষ্টিশীল ব্যৱহাৰত। শৈশৱ কৈশোৰৰ দিনবোৰৰ পৰাই ফণি শৰ্মাই জগত আৰু জীৱন সম্পৰ্কে আহৰণ কৰিছিল বৰ্ণাঢ্য অভিজ্ঞতা। সেই আত্মজৈৱনিক সমলৰ সৃষ্টিশীল ব্যৱহাৰত তেওঁ বিৰল দক্ষতাৰ পৰিচয় দিছে। তেওঁৰ সুদীৰ্ঘ ৰচনা বনৰীয়া ফুলত আত্মজৈৱনিক সমলখিনিৰ সৈতে কল্পনাৰ এনেদৰে সানমিহলি ঘটোৱা হৈছে যে কোনখিনি আচল বাস্তৱ, কোনখিনি কাহিনী অৰ্থাৎ ফিকচনেল ধৰাই টান। দুৰ্ভাগ্যবশতঃ ৰচনাখনে পঢ়ুৱৈ আৰু সমালোচকৰ পৰা পাবলগীয়া মনোযোগ পোৱা নাই। ৰচনাখনৰ আৰম্ভণিত কৈশোৰৰ দিনবোৰৰ ৰং ধেমালিৰ কথা বৰ্ণাওঁতে ভুমুকিমাৰে কণ্টিলোৰ দৰে আকৰ্ষণীয় চৰিত্ৰই লুইতত সাঁতুৰিবলৈ গৈ উৎপতীয়াত ধেমালি আৰু দুষ্টালি কৰি দেউতাকৰ খং তোলা চেমনীয়া কণ্টিলোক বিচাৰি গৈ তাৰ লগৰীয়াসকলে ভূতৰ বসতিস্থল বুলি ভবা এখন এৰাবাৰীত তাক আৱিষ্কাৰ কৰে। তাৰ পাছৰ বৰ্ণনাখিনিত ফণি শৰ্মাই কিশোৰৰ কাণ্ড কাৰখানা আৰু ভাৱজগতৰ বৰ মনোমোহা আভাস দাঙি ধৰিছে এনেদৰে।

0: কাৰো মুখত কথা নাই, মাত্ৰ হাবিৰ মাজত কেইটামান ফৰিঙে ৰৈ ৰৈ মাতিছে। হঠাৎ কণ্টিলোৱে মোৰ ফালে চাই ক'লে, পেহীৰ ভাত ৰান্ধোতে ৰঙা ৰিহা মেখেলা এযোৰ আছে নহয়, মই আছে বুলি মূৰ দুপিয়ালোঁ। কণ্টিলোৱে ক'লে, সেইযোৰ লৈ আহগৈ। মই কিয় বুলি সুধিলোঁ। কণ্টিলোৱে খন্তেক ৰৈ ওচৰতে পৰি থকা নাৰিকলৰ কৰকাৰ চুকত লাগি থকা নাৰিকল অকণমান নখেৰে ৰুৱাই দুটা দাঁতেৰে কুটি থু থুৱাই পেলাই দি ক'লে, মই ভূত হ'ম। মোৰ গাৰ নম্বৰ জিকাৰ খাই উঠিল। কণ্টিলোৱে নিজকে নিজে কৈ গ'ল, ৰাতি পেহীৰ ৰঙা ৰিহা মেখেলাযোৰ ইয়াত পিন্ধি মই বহি থাকিম, ভূতে মোক মাৰি সিহঁতৰ লগৰ কৰি ল'ব, মই ভূত হৈ কেইটামানক ভালকৈ এশিকনি দিম। মই বুজিলোঁ, সেই কেইটামানৰ ভিতৰত অমুকা মাষ্টৰো যে পৰিব সেইটো ধৰোঁ, আৰু এজন পৰিব, নাম নকওঁ। হঠাৎ কেইমুহূৰ্তমানৰ ভিতৰতে খেলিমেলিকৈ মোৰ মনত কিছুমান কথা খেলাই গ'ল। ৰিহা মেখেলা পিন্ধি বহি থকা কণ্টিলোক ভূতে মাৰি ভূত কৰি ল'বনে ভুতুনি কৰি ল'ব? মাৰ ৰঙা ৰিহা মেখেলাযোৰ পিন্ধি ভূত হ'বলৈ বহি থকা কণ্টিলোৰ চেহেৰাটো কেনে দেখা হ'ব? মূৰত ৰিহাৰ ওৰণিখন ল'লে একা? হঠাৎ মই ক'ব নোৱাৰাকৈ খিলখিলাই হাঁহি দিলোঁ।
1: নিজকে হাঁহি অটাৰ পাত্ৰ কৰি হাস্যৰস সৃষ্টি কৰাত ফণী শৰ্মা পাকৈত। উদাহৰণস্বৰূপে বনৰীয়া ফুলৰে এঠাইত তেওঁ কৈছে, তেতিয়া বোধ কৰোঁ ইংৰাজী 2829 বা 2829 চন, মোৰ বয়স 16-17ৰ ভিতৰত, ইংৰাজী স্কুলৰ সপ্তম নে অষ্টম শ্ৰেণীত পঢ়োঁ। 16-17 বছৰীয়া ল'ৰাই সপ্তম নে অষ্টম শ্ৰেণীত পঢ়া শুনি হাঁহিছে নহয়? আৰে ব্ৰাদাৰ, মোৰতো বহুত কম বয়স, মোৰ লগত পঢ়া দুই এটাৰ তেতিয়া বিয়া হৈ গৈছে। নেপালী ল'ৰা দুজনৰ, এজন খৰ্গ বাহাদুৰতো 3 বছৰীয়া এজনী ছোৱালীৰে বাপেক। বছৰে বছৰে প্ৰমোশ্যন পোৱা ল'ৰাবিলাক খৰ্গ বাহাদুৰৰ চকুৰ কুটা, দাঁতৰ শূল।
0: কাহিনীকাৰ ফণী শৰ্মাৰ মৌলিকতা আৰু সৃষ্টিশীলতাৰ পৰিচয় পোৱা যায় বনৰীয়া ফুল ৰচনাখনৰ গাঁথনিত। এটা ঘটনাৰ পৰা আন এটা ঘটনালৈ অৱলীলাক্ৰমে গতি কৰি ঘটনাবোৰৰ মাজত যোগসূত্ৰ বা সংগতি স্থাপন কৰাৰ কৌশলত, আৰু আগতে কৈ অহাৰ দৰে বাস্তৱ আৰু কল্পনাৰ কৌশলী সংমিশ্ৰণত ৰচনাখন বা প্ৰস্তাৱিত কিতাপখন আৰম্ভ হৈছে।

ঢকঢকীয়া শিলৰ ফাঁকে ফাঁকে গমাৰি, বনচুম, তিতাচপা, খকনৰ সুৰুঙাৰ আৰে আৰে থোপাথোপে পৰা ৰ'দৰ কিৰণত চিকমিকাই জৰজৰাই বৈ অহা সেইখনেই খৰালিৰ পাঁচ নৈ। ৰচনাখনৰ শেষৰ ফালে প্ৰকাশকে এই বৰ্ণনা শুনি হাঁহে। বিশেষকৈ ঢকঢকীয়া শিল, থোপাথোপে ৰ'দ পৰা আৰু নৈ জৰজৰাই বৈ যোৱাৰ বৰ্ণনা শুনি প্ৰকাশকে হাঁহে। এনেদৰে লেখকে নিজৰ লেখাৰ বিষয়ে লেখাটিৰ মাজতে মতামত আগবঢ়োৱাৰ আধুনিক কৌশলো ফণী শৰ্মাই সেই তেতিয়াই ব্যৱহাৰ কৰিছিল।

0: আৰম্ভণিৰ সেই বৰ্ণনাৰ পাছতেই প্ৰসংগক্ৰমে পহুৰ কথা ওলাওঁতে কথক লেখকে তেওঁৰ কৈশোৰত দেউতাকৰ সৈতে পহু আৰু বাঘ চিকাৰলৈ যোৱাৰ কথা সোঁৱৰিলে। বাঘ চিকাৰৰ কাহিনী বৰ্ণোৱাৰ পাছত তেওঁ পঢ়ুৱৈক জনায় যে দেউতাকৰ চিকাৰৰ সংগী গুফিয়া ভদ্ৰলোকে তেওঁক মিঠাই খাবলৈ টকা দুটা দিয়ে। টকা দুটা ভঁৰালৰ তললৈ গৈ মাটিত পুতি থোৱাৰ কথা কওঁতে কথক কাহিনীকাৰৰ তেওঁ শৈশৱত এদিন ভঁৰাল ঘৰৰ তলত ঢেকীয়াপতীয়া বাঘ সোমোৱাৰ কথা মনত পৰে। সেই ঘটনাৰ আকৰ্ষণীয় বৰ্ণনাৰ অন্তত কথক লেখক আহে বৰ্তমানলৈ। কাঠৰ কূপত কাম কৰি উঠি দুপৰীয়া তেওঁ পাঁচ নৈত গা ধুবলৈ যায়। পাঁচ নৈত সাঁতোৰাৰ কথা কওঁতে তেওঁ ল'ৰালিৰ কথা মনত পৰে। মনত পৰে সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত সাঁতোৰাৰ কথা, লগৰীয়া কণ্টিলৈ ভূত হ'ব খোজাৰ কথা, আৰু তাৰপিছত কণ্টিলৈৰ লগত ঘটা সৰু সৰু নানা ঘটনা তেওঁৰ মনলৈ আহিছে।
1: সেই ঘটনাবোৰৰ উপস্থাপন অতি আকৰ্ষণীয়। আকৰ্ষণীয় হৈছে ফণী শৰ্মাৰ একান্তই নিজা শৈলী কথকতাৰ বাবে, তেওঁৰ সাৱলীল ভাষাৰ বাবে, তেওঁৰ বৰ্ণনা আৰু কাহিনীৰ উপস্থাপনত দেখুওৱা বুদ্ধিদীপ্ততাৰ বাবে। সেইবোৰ ঘটনা বৰ্ণাই লোৱাৰ অন্তত লেখকে পাছৰ দুখৰ লেখা প্ৰাপ্তবয়স্কৰ বাবে বুলি বন্ধনীৰ ভিতৰত লিখি তেওঁ কাঠৰ কাৰবাৰ কৰা সময়ছোৱাৰ বিচিত্ৰ অভিজ্ঞতাৰ বৰ্ণনা দিছে। তেনে বৰ্ণনাতে বাস্তৱ আৰু কল্পনা পঢ়ুৱে ধৰিব নোৱাৰাকৈ একেলগ কৰি পেলাইছে। 47 চনত ডাকি লোৱা কাঠৰ কূপৰ কাঠ কাটিবলৈ, কৰতি আনিবলৈ তেওঁ বিহাৰ নেপাল সীমাৰ যোগবাণীলৈ যায়। সেই যাত্ৰাৰ বৰ্ণনা দিয়াৰ আগতে কথক লেখকে পঢ়ুৱৈক উদ্দেশ্যি কয়, আপুনি যেতিয়া হক দাম দি মোৰ কিতাপখন পঢ়িছে, যোগবাণীলৈ প্ৰকৃততে মোৰ লগত নগ'লেও গৈছে বুলি ভাবি লওক। অৱশ্যে এই অধ্যায়ৰ শিৰোনামত থকাৰ দৰে যদিহে আপুনি প্ৰাপ্তবয়স্ক অৰ্থাৎ এডাল্ট হয়,

পিছৰ কথাখিনি বৰ্ণাওঁতে তেওঁ ধৰি লয় যে পঢ়ুৱৈজন তেওঁৰ লগত যুগবাণীলৈ গৈছে। কাঞ্চীৰ দোকানঘৰত তেওঁৰে সৈতে একেলগে আছে আৰু তেওঁৰ পৰা গোলাপ বাগ বা গোলাপ বাগৰ মেলাৰ বিৱৰণ শুনিছে। উল্লেখযোগ্য যে বিহাৰৰ পূৰ্ণিয়াত 1919 চনৰ পৰাই গোলাপ বাগ মেলা অনুষ্ঠিত হৈ আহিছে। মেলাৰ কেইদিন নাথুনি অৰ্থাৎ নাকত কেৰু পিন্ধা কুমাৰী ছোৱালীক চহকী মানুহে ধন দি কিনি নিয়াৰ প্ৰথাৰ সৰহ বৰ্ণনাও কথকে পঢ়ুৱৈক দিয়ে। তাৰ মাজতে কিবা প্ৰসংগত আকৌ পাঁচ নৈৰ কথা ওলালত লেখক কথকে পুনৰ পাঁচ নৈ ৰিজাৰ্ভ ফৰেষ্টত ঘটা ঘটনা বৰ্ণায়। আগৰ কাহিনীলৈ ঘূৰি আহি তেওঁ কাঞ্চীক কয়, ভালকৈ চাবোনেৰে গা ধুম। তাৰপিছত চলচ্চিত্ৰত কৰাৰ দৰে কাট কৰি বৰ্তমানলৈ ঘূৰি আহে। এনেদৰে ভালকৈ চাবোনেৰে গা ধুম। চাবোন নাই। কিয় নাই? আজি তিনিদিনৰ আগতে কিনিছিলোঁ, গৰুৱে খালে। মনটো আৰু

0: প্ৰকাশকৰ চাবোন খাই ভাল পোৱা গাইজনীয়ে লেখকৰ গা ধোৱা চাবোন খাই পেলায়। পিছে লিখি থকা এই কিতাপখনৰ পাণ্ডুলিপি প্ৰকাশকৰ ওচৰলৈ নিলত প্ৰকাশকে তেওঁৰ হেৰুৱা গাইজনী বিচৰাত লেখকৰ সহায় বিচাৰে। গৰু বিচাৰি গৈ থাকোঁতে লেখকে লেখাখিনি পঢ়ি যায়, প্ৰকাশকে শুনি যায়। গোটেই পৰিৱেশটো ইমান ৰসাল হৈ পৰে যে যিকোনো পঢ়ুৱে পঢ়ি ভাল পাব। প্ৰকাশকে কণ্টিলোৰ সাঁতোৰ আৰু ভূতৰ কাহিনী পচন্দ নকৰিলে যদিও তেওঁৰ গোলাপ বাঘ মেলাৰ দেহ ব্যৱসায়ৰ বৰ্ণনা ভাল পালে আৰু সেই লেখীয়া কাহিনীহে ফুলস্কেপ কাগজৰ আৰু 30 পৃষ্ঠামানৰ ভিতৰত লিখি দিবলৈ লেখকক ক'লে। লেখকে মনত পেলালে তেওঁ গোলাপ বাগৰ কুমাৰী ছোৱালীৰ নাথুনি খোলাৰ কাহিনীটো লেখাৰ আগতে কবিৰাজৰ পৰা সৰু মোদকৰ লাড়ু এটা আনি খাই লৈছিল। এইখিনি কৈ তেওঁ আচলতে তেওঁ কৈ অহা কাহিনীৰ বিশ্বাসযোগ্যতা সম্পৰ্কে সন্দেহ প্ৰকাশ কৰিবলৈ পঢ়ুৱৈক উদগায়। সেইজাতীয় কাহিনী লিখিবলৈ এইবাৰ তেওঁ মোদকৰ ডাঙৰ লাড়ু এটা খাই ল'লে। লাড়ু খাই তেওঁৰ নিচা লাগে আৰু নিচাৰ জালতে তেওঁ লিখি যায় দীঘলীয়া এটা কাহিনী। ই হ'ল চীনা যুদ্ধৰ পটভূমিত ৰচিত সঁচাকৈ এটা আকৰ্ষণীয় কাহিনী। দেশপ্ৰেম, ত্যাগ, নিস্বাৰ্থ ভালপোৱা আৰু মানৱীয় মহত্বৰ কথাৰে ভৰা এই কাহিনী কৈ অটোৱাৰ পিছত লেখক কথকে কৈছে, কিবা এটাই যেন কাণখনত ফুৱাই দিছে, গালখন ঠাণ্ডা ঠাণ্ডা যেন লাগিছে। সাৰ পাই চকু মেলি দেখোঁ প্ৰকাশকৰ চাবোন খাটি গাইজনীয়ে মোৰ গালত মুখখন লগাই শুঙিছে। ইতিমধ্যে অৱশ্যে প্ৰকাশকে বিচৰা মতে 30 পৃষ্ঠা লেখা হৈয়ে গ'ল, অৰ্থাৎ কিতাপ সম্পূৰ্ণ হ'ল। গোটেই লেখাটো অতি সৰহ, কল্পনাশীল আৰু ব্যতিক্ৰমী। লেখাটিৰ প্ৰকৃতি সম্পৰ্কে, অৰ্থাৎ এই সঁচা কাহিনীৰ আধাৰত গঢ় লোৱা নে কেৱল কল্পনাৰে গঢ়ি লোৱা, সেই সম্পৰ্কে সন্দেহ থাকিলেও বা লেখকে ইচ্ছা কৰি সন্দেহৰ সৃষ্টি কৰিলেও ক'ব লাগিব যে আত্মজৈৱনিক সমল আৰু কল্পনাৰ এনে মিশ্ৰণ সঁচাকৈ বিৰল। বুদ্ধিদীপ্ত হাস্যৰ লগতে মানৱীয় আৱেগ অনুভূতি আৰু অভিজ্ঞতাৰ আঁৰ নলগা প্ৰকাশে দেখুৱাই যে ফণী শৰ্মা কাহিনীকাৰ হিচাপেও সফল হ'লহেঁতেন। বনৰীয়া ফুলৰ দৰে বাস্তৱ আৰু কল্পনাৰ এনে মনোমোহা সানমিহলি অসমীয়া সাহিত্যত শতকাই দেখা নাযায়।
1: শৈশৱ কৈশোৰৰ অভিজ্ঞতাই নৈসৰ্গৰ সৈতে স্থাপিত ঘনিষ্ঠ সম্পৰ্কই ফণী শৰ্মাৰ লেখক আৰু শিল্পী জীৱনক নিশ্চয় সৃষ্টিৰ সমল যোগাইছিল, তেওঁৰ কল্পনাৰ জগতখন সমৃদ্ধ কৰিছিল। সেইবাবে পৰিণত বয়সত তেওঁ শৈশৱ কৈশোৰৰ দিনবোৰ সোঁৱৰে। অসম সাহিত্য সভাৰ ঢিং অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াৰ সভাপতি ভাষণত এয়া তেওঁ শৈশৱ সোঁৱৰি কোৱা কথা।
2: তাহানি নঙঠা কালত ৰাতি সামাজিক দেখি সাৰ পাই আইৰ বুকুত কুচি মুচি সোমাওঁ। এৰাবাৰীৰ বৰ আমগছজোপাত হুদু চৰাই মাতে, পিছ চোতালৰ ডালিম গছজোপাত নানা তৰহৰ কেইটামান চিঞৰ মাৰি ফেঁচাই উৰা মাৰে। মাৰল ঘৰৰ মুধচত থকা বাদুলিয়ে কেতেৰা জেঙেৰা মাতেৰে সম্ভাষণ জনায়। লুইতৰ কাষৰ কৈৱত্য গাঁৱৰ নামঘৰত সেই মাজনিশাও ঢোলখোলৰ শব্দৰ লগতে বব্ৰুবাহন বদভাওনাৰ আখৰা চলি থাকে। অৰ্জুনে বিলাপ কৰে, মাজনিশাৰ সেই বিলাপৰ সুৰে মোৰ শিশু মনত কিবা এক শিহৰণ তোলে। কেতিয়াবা টুপটাপকৈ নিয়ৰৰ টোপাল পেলায়, কেতিয়াবা বতাহেৰে গছৰ পাতত খুটিতাল বজায়, কেতিয়া নিশাৰ সেই অলেখ সুৰ মাতৰ মাজত দুনাইৰ আইৰ বুকুৰ মাজত সোমাই টোপনি যাওঁ ক'ব নোৱাৰো।
1: ৰং বিৰং ৰসাল আত্মজৈৱনিক ৰচনা। 18 বছৰ বয়সতে বান ৰংগমঞ্চত প্ৰথম নাট্যভিনয় কৰাৰ পৰা ব্ৰজ শৰ্মাৰ কহিনুৰ অপেৰা পাৰ্টিত অভিনয় কৰা, জ্যোতিপ্ৰসাদৰ জয়মতীত অভিনয় কৰা আৰু শেষত কলিকতাত নাটকৰ গ্ৰামোফোন ৰেকৰ্ড কৰালৈকে বিচিত্ৰ অভিজ্ঞতাৰ ৰসাল বৰ্ণনাই পঢ়ুৱৈক সহজে আকৃষ্ট কৰে। ৰং ৰহস্যৰ মাজে মাজে তাহানিৰ শিল্পীৰ দুৰৱস্থাৰ ছবিও ফণী শৰ্মাৰ স্মৃতিচাৰণত ফুটি উঠিছে, প্ৰকাশ পাইছে।

0: অকণ বেজাৰৰ ভাব।
1: থিয়েটাৰলৈ কিবা এটা বৃটিষ্ণা লাগিল, কিন্তু বৃটিষ্ণা লাগিলেও অন্তৰৰ গোপন কোণত তৃষ্ণা পুৰা মাত্ৰাই আছিল। সেই তৃষ্ণা মানুহৰ বাহবাহত, মানুহৰ হাত চাপৰিত, আজি তিনি কুৰিৰ কাষ চাপি সুদাজেপত হাত ভৰাই ভাবোঁ, সেইবিলাক বোধ কৰোঁ মোৰ অদৃষ্ট ৰিজিকিঙৰ বাহিৰে একো নাছিল।

0: অসমীয়া নাট্য সাহিত্যলৈ ফণী শৰ্মাৰ বিশিষ্ট অৱদানৰ কথা সকলোৱে জানে। পনতে অনাতাঁৰ নাট হিচাপে লিখি উলিওৱা ভগজৰা এখন সুলিখিত নিতুল গাঁথনিযুক্ত বুৰঞ্জীমূলক নাট। আহোম ৰাজত্বকালত শাসন ক্ষমতা হস্তগত কৰাৰ বাবে ৰাজবংশৰ লোকে কৰা ষড়যন্ত্ৰ আৰু তাৰ সৈতে জড়িত ঘটনাৱলীৰ নাট্যৰূপ দিওঁতে ফণী শৰ্মাই কেইবাটাও স্মৰণীয় চৰিত্ৰৰ সৃষ্টি কৰিছে। এগৰাকী সফল অভিনেতা নাট্যকাৰ হোৱা বাবে ফণী শৰ্মাৰ নাটকৰ বিভিন্ন চৰিত্ৰৰ মুখত দিয়া সংলাপ স্বাভাৱিক, অৰ্থবহ আৰু নাটকীয় গুণসম্পন্ন। নাটবোৰ গতিশীল আৰু নাটকীয় সংঘাত আৰু উৎকণ্ঠা স্বাভাৱিক। ফণী শৰ্মাৰ নাটকৰ বচন সজীৱ, বাস্তৱানুগ, চৰিত্ৰ আৰু পৰিৱেশৰ সৈতে খাপ খোৱা আৰু সাহিত্যিক গুণসম্পন্ন। তেওঁৰ বুৰঞ্জীমূলক নাটক ভোগজৰা বুৰঞ্জীমূলক হৈও আধুনিক। লক্ষ্মীসিংহ আৰু তেওঁক হত্যা কৰি ৰজা হ'বলৈ মন মেলা টিপমীয়া কোঁৱৰৰ চৰিত্ৰ সৃষ্টিত তেওঁলোকৰ মানসিক অৱস্থা, সংঘাত, অন্তদণ্ড আদি ৰূপায়ণত সেই আধুনিকতা দেখা যায়। উদাহৰণস্বৰূপে লক্ষ্মীসিংহ আৰু সৰু কুঁৱৰীৰ মাজৰ কথোপকথনলৈ আঙুলিয়াব পাৰি।
1: তোমাক এটা কথা সোধো সৰু কুঁৱৰী, সঁচা কথা কবা।
2: কওক।
1: সঁচাই জানো মই মানুহটো অতি পাতা পচু?
2: আপুনি মোৰ স্বামী, আপুনি মোৰ চকুত সদায় সুন্দৰ।
1: শুনা, মোৰ কুন্ধস মুখ দেখি সৰুতেই মোৰ পিতৃদেৱতাই মোৰ নাম গেন্ধেলা থৈছিল। কাল শিলিয়া গোহাঁই নামেও মই জনাজাত। মোৰ কুন্ধস চেহেৰা দেখি ৰাইজৰ মাজত ফুচফুচীয়া মেলো বহিছিল। মই ৰুদ্ৰসিংহ স্বৰ্গদেউৰ ৰসজাত সন্তান নহওঁ বুলি এলাগি কোঁৱৰ কলীয়া বাঘ বুলি ক'লে মানুহে মোকেই বুজিছিল। মোৰ চেহেৰাৰ অতখিনি প্ৰমাণ থকাটো মাত্ৰ স্বামী বুলিয়েই যদি তুমি মোক সুন্দৰ দেখা সৰু কুঁৱৰী, তেন্তে তোমাৰ চকুৰ চিকিৎসা কৰোৱা উচিত নহ'বনে? কোৱা কোৱা, নিমাত কিয়?
2: বংশৰদেউ,
1: মাত হৰিল কিয় সৰু কুঁৱৰী? যি সুন্দৰ তাৰ যদি শক্তি থাকে, সি সেই শক্তিৰেই সম্পদ আহৰণ কৰে। যি অসুন্দৰ তাৰ যদি শক্তি থাকে, সি সেই শক্তিৰেই সৌন্দৰ্য অধিকাৰ কৰে। দেশৰ ভিতৰত তুমি শ্ৰেষ্ঠ সুন্দৰী, মই শ্ৰেষ্ঠ কুচিত। তোমাক অধিকাৰ কৰিছো মোৰ শক্তিৰে, মোৰ ভক্তিৰে নহয়।
0: নাটখনৰ এঠাইত ৰজা লক্ষ্মীসিংহৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা টিপমীয়া কোঁৱৰৰ অতীতৰ কুকীৰ্তিৰ সোঁৱৰণীয়ে তেওঁৰ বিবেক দংশন কৰে। গোসানীৰ থানত হঠাৎ ৰূপা পাগলীৰ প্ৰৱেশ আৰু প্ৰলাপে তেওঁক ভিতৰি ভিতৰি সন্ত্ৰস্ত কৰি তোলে। সেই সময়ত নাট্যকাৰ ফণী শৰ্মাই যি অবিস্মৰণীয় সংলাপ টিপমীয়া কোঁৱৰৰ মুখত দিছে, সি প্ৰকৃততে ব্যঞ্জনা সমৃদ্ধ।
3: এটা দুখ সপোনৰ দৰে মোৰ পিছে পিছে ঘূৰি ফুৰিছে।
4: কোঁৱৰে তাইক চিনি পাই যেন লাগিছে।
3: কোনে? মই? নাই নাই, মই তাইক নিচিনো, কাহিনীও দেখা নাই। কোন তাই?
5: ফণী শৰ্মাৰ অবিস্মৰণীয় কীৰ্তি হ'ল লক্ষীধৰ শৰ্মাৰ গল্প চিৰাজৰ নাট্যৰূপ। চলচ্চিত্ৰৰ চিত্ৰনাট্য আৰু নাটকৰ ৰূপ দিওঁতে ফণী শৰ্মাই মূল গল্পৰ বিয়োগান্ত পৰিণতিক মিলনান্ত কৰি ইয়াৰ অন্য এক মাত্ৰা প্ৰদান কৰিলে। ধৰ্মীয় আৰু সামাজিক অৱস্থানগত বিভাজনৰ বিপৰীতে গৈ মানৱতাৰ জয়গান গোৱা নাটকখনৰ শেষৰ ফালে অবিবাহিতা সাবিত্ৰীৰ সন্তান সীতাক সকলো বাধা নেওচি সংকীৰ্ণতাৰ ঊৰ্ধলৈ উঠি নিজৰ পত্নীৰূপে গ্ৰহণ কৰিবলৈ সাজু হৈ অনিলে কয়, মানুহেহে সমাজ গঢ়ে,

0: সমাজে মানুহ নগঢ়ে, যিখন সমাজৰ মানুহক আপোন হ'বলৈ নিদিয়ে, যিখন সমাজৰ মানুহৰ ভিতৰত অজস্ৰ শ্ৰেণী বিভেদ কৰাই কাম্য, যিখন সমাজৰ সুবিধাবাদীসকলৰ প্ৰয়োজন অনুযায়ী সমাজৰ আইন কানুনৰ সৃষ্টি, সেইখন সমাজ কাহানিবাই অতীতৰ ঘৃণনীয় স্মৃতি হ'ব লাগিছিল। অনিলৰ কথা যেন নাট্যকাৰৰো মনৰ কথা।
1: ফণী শৰ্মাৰ সমূহ সৃষ্টিৰ আঁৰত ক্ৰিয়াশীল হৈ আছিল প্ৰখৰ সমাজ সচেতনতা। সমাজত চলি থকা নানা ধৰণৰ অসমতা, দুৰ্নীতি, ভণ্ডামীৰ বিৰুদ্ধে কেতিয়াবা গহীনভাৱেৰে, কেতিয়াবা বুদ্ধিদীপ্ত হাস্য আৰু ব্যংগৰ মাধ্যমেৰে তেওঁ প্ৰতিবাদ কৰিছিল। নাগপাক নাটত উৎকণ্ঠা আৰু আৱেগৰ সৃষ্টি কৰি নাট্যকাৰ শৰ্মাই মানুহৰ স্বাৰ্থপৰতা আৰু অৰ্থলিপ্সা উদঙাই দিছে, শেষত মানৱীয় প্ৰমূল্যৰে জয় দেখুৱাইছে। কলা বজাৰৰ দৰে উপভোগ্য নাটকত প্ৰহসনৰ উপাদান সৰহ হ'লেও দুৰ্নীতিগ্ৰস্ত ব্যৱস্থা আৰু দুৰ্নীতিপৰায়ণ মানুহৰ ওপৰত আক্ৰমণৰ চোক কম নহয়। নাটকখনত মহাদেৱ, বিষ্ণু, ইন্দ্ৰ, সৰস্বতী আদি দেৱ দেৱীক নাটকৰ চৰিত্ৰ হিচাপে অনা হৈছে আৰু সকলোতে দুৰ্নীতিৰ পয়ভৰ হোৱা সত্যটোক হাস্য ব্যংগ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। জতুৱা ঠাঁচত ৰচিত সংলাপ আৰু পৰিস্থিতি নিৰ্ভৰ হাস্যৰ প্ৰয়োগে নাটখনিক জনপ্ৰিয় কৰি তুলিছিল।
0: অনুবাদক হিচাপেও ফণী শৰ্মাই তেওঁৰ দক্ষতাৰ পৰিচয় দিছে। ইংৰাজ নাট্যকাৰ জে বি প্ৰিছলিৰ এন ইন্সপেক্টৰ কলছ নামৰ নাটকখন অনুবাদ কৰোঁতে তেওঁ চৰিত্ৰৰ নাম, পৰিৱেশ আদি অসমীয়া সাজত ঢালি লৈছে। সেইপিনৰ পৰা চালে ইয়াক অনুবাদ নবুলি অনুসৃষ্টিহে বোলা যায়। মায়ঙৰ বেজ নামৰ অসম্পূৰ্ণ চিত্ৰনাট্যখনে ইংগিত দিয়ে যে কাহিনী নিৰ্মাণত ফণী শৰ্মাৰ এক অসাধাৰণ দক্ষতা আছিল।
1: ফণী শৰ্মাৰ কিয় নাটকত সমাজ সচেতন, সৎ শিল্পী এজনৰ দুৰৱস্থা আৰু ধনী শ্ৰেণীৰ শিল্প সাহিত্যৰ প্ৰতি ওপৰুৱা আদৰৰ আঁৰৰ ভণ্ডামী উদঙাই দেখুওৱা হৈছে। নাট্যকাৰ ফণী শৰ্মাই শিল্পীৰ প্ৰদীপৰ কথাৰে সামাজিক অসমতাৰ বিৰুদ্ধে যি ক্ষোভ প্ৰকাশ কৰিছে, সেই ক্ষোভৰ প্ৰাসংগিকতা এতিয়াও শেষ হৈ যোৱা নাই। পৃথিৱীৰ মানৱ সমাজৰ মাজত এনে বিভিন্নতা কিয়? এঘৰত জ্বলে সহস্ৰ আলোক, লাখ লাখ ঘৰ অন্ধকাৰ। এঘৰত থাকে বিপুল সম্পদ, লাখ লাখ ঘৰত দৈন্য। এঘৰত থাকে অফুৰন্ত আহাৰ, কিন্তু লাখ লাখ ঘৰত শূন্য। কিয় কিয় হয়তো বিভিন্ন ধৰণে বিভিন্ন অভিব্যক্তিৰে এনে প্ৰশ্ন কৰি আমাক আমাৰ বাস্তৱৰ মুখামুখি হ'বলৈ বাধ্য কৰোৱা বাবেই ফণী শৰ্মাৰ সাহিত্য এতিয়াও পঢ়োঁ, আগলৈকো পঢ়িম। নটসূৰ্য ফণী শৰ্মা। ইমানপুৰে শ্ৰোতাসকলে ডক্টৰ মদন শৰ্মা ৰচিত আলেখ্যখনি শুনিলে। আলেখ্যখনিৰ আঁত ধৰিলে প্ৰাঞ্জল শইকীয়া আৰু পাপৰি হাজৰিকাই। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে তাজ হুছেইন, জান তালুকদাৰ, শ্যামলীমা বৰুৱা আৰু ইমতিয়াজ হুছেইনে। বাদ্যযন্ত্ৰ সংগত কৰিলে সীমান্ত কাকতি, মানিক শৰ্মা, প্ৰাঞ্জল বৰুৱা আৰু মুকুতামণি দাসে। আলেখ্যখনিৰ বাণীবদ্ধ আৰু সম্পাদনা কৰিলে প্ৰাঞ্জল শইকীয়াই। প্ৰযোজনা পল্লৱী কলিতাৰ।

0: আভা রাখি।
1: ইফকো নেনো হারর জাদু কৃষক হক সমৃদ্ধিশালী।
2: এয়া আকাশবাণী তেজপুৰ। শ্রোতাসকল, এতিয়া আগবঢ়াবলৈ ওলাইছো গজলৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমেই শুনক জগজিৎ সিং আৰু লতা মংগেশকাৰৰ কণ্ঠত গমকা খজানা শীৰ্ষক গজলটি।

শ্ৰোতাৰ গজলৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। খন্তেক পিছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া আৰু ন বজাত নিউজ এট নাইন আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ ওলাইছো অনুষ্ঠান আজিৰ অতিথি।
1: আজিৰ অতিথি অনুষ্ঠানলৈ আজি আমি আমন্ত্ৰণ জনাই আনিছো দৰং মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিজ্ঞান লেখক তথা ছপাৰ মাধ্যমেদি বিজ্ঞান জনপ্ৰিয়কৰণৰ প্ৰচেষ্টাৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামীক। ছাৰ নমস্কাৰ।
2: নমস্কাৰ,
1: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ
1: ছাৰ। আজিৰ অনুষ্ঠানত আমি আপোনাৰ বিষয়ে আৰু আপোনাৰ কৰ্মৰাজিৰ বিষয়ে কথা পাতিম। প্ৰথমে আপোনাৰ শৈশৱ আৰু আপোনাৰ শিক্ষাৰ বিষয়ে জানি লওঁ। কওকচোন ছাৰ, জন্ম ক'ত হৈছিল, আপোনাৰ শিক্ষা ক'ত কেনেদৰে আৰম্ভ কৰিছিল?
2: মোৰ জন্ম হৈছিল 1950 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে নলবাৰী জিলাৰ কহিহাটী সত্ৰ বুলি এখন গাঁৱত। শিক্ষাৰ কথাটো কওঁ, আমি অসমীয়া মাধ্যমত পঢ়া, প্ৰথম হাইস্কুল লিভিং চাৰ্টিফিকেট বা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছিলোঁ বেলখৰ হাইস্কুল বুলি এখন হাইস্কুলৰ পৰা, আমাৰ ঘৰৰ পৰা 5 কিলোমিটাৰ আঁতৰত। তাৰ পাছত প্ৰি ইউনিভাৰ্চিটি পঢ়িলোঁ কটন কলেজত, BSc কৰিলোঁ ফিজিক্সত পদাৰ্থ বিজ্ঞানত কটন কলেজত। তাৰপিছত আৰু কটন কলেজতে পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ অৰ্থাৎ MSc তাতেই কৰিলোঁ। এইখিনি হ'ল জেনেৰেল শিক্ষা। তাৰ পাছত LLB কৰিলোঁ, সেইটো হ'ল আকৌ গুৱাহাটী ইউনিভাৰ্চিটিতে 1977 চনত। চাকৰিত সোমালোঁ, চাকৰিত সোমোৱাৰ পাছত আকৌ PhD কৰিলোঁ 1989 চনত। তেতিয়া উচ্চ শক্তি পদাৰ্থ বিজ্ঞানত PhD কাম কৰিলোঁ, কোৱাৰ্ক মডেল। মোৰ সৰুৰে পৰা অৱস্থা অতি বেয়া আছিলে, ঘৰৰ অৱস্থা, সেইকাৰণে নিজে খুজি মাগি টিউচন কৰি তেনেকৈ কেনেবাকৈ আহিছোঁ। আৰু মানে গোটেইখিনি কটন কলেজত যে কৰিব পাৰিলোঁ, প্ৰশ্ন উঠিব ইমান যদি অৱস্থা বেয়াই তেনেহ'লে কটন কলেজলৈকে কেনেকৈ আহিল, তাততো বহুত খৰচ হ'ব। এইটো এটা হাতৰ হৈ আছে এতিয়া, কেনেকৈ আহিলোঁ, কোনে আনিলে, ঈশ্বৰে আনিছে বুলি ভাবিলোঁ,
1: ভাগ্যক্ৰমে আপুনি
2: ভাগ্যক্ৰমে এইখিনি পালোহি। চাকৰি কৰিবলগীয়া হ'ল, ঘৰৰ অৱস্থাটো বেয়া কৈছোঁৱেই, তাতে আকৌ মোৰ ভাই ভনী এইবিলাকক আটাইকেইটাক মই পঢ়াবলগীয়া হৈছে।
1: মোৰ তলত আছিলে,
2: জ্যেষ্ঠ আছিলোঁ ঘৰত, মোৰ তলত 4 ভাই আৰু ভনী এজনীক পঢ়াবলগীয়া হৈছে। সেইকাৰণে MSc ফাইনেল দিয়াৰ আগতে কেইবাটাও চাকৰি পালোঁ, তাৰমানে তেতিয়া যথেষ্ট চোকা ল'ৰা আছিলোঁ, মেট্ৰিকতো 9 থৈছিলোঁ, গতিকে যি ইণ্টাৰভিউ দিওঁ তাতে পাই যাওঁ। সেইকাৰণে 3টা বেংক ৰিজেক্ট কৰিলোঁ, কিয়, কাৰণ গুৱাহাটীৰ পৰা বাহিৰত দিয়ে। শেষত LIC চাকৰি পালোঁ, তাত থাকি গ'লোঁ, MSc ফাইনেল দিবলৈ 3 মাহ বাকী আছে, সোমাই গ'লোঁ কামত, কাৰণ মই পইচা যদি আৰ্জিব নোৱাৰোঁ, সেইফালে ঘৰত পিতা বেমাৰত পৰি আছে, কোনে কি কৰিব, সোমাই গ'লোঁ। তেতিয়া ছাৰসকলৰ গালি খাইছোঁ যে বহুত আশা কৰি আছিল যে ৰিজাল্ট ভাল হ'ব, অৱশ্যে শেষত গৈ ৰিজাল্ট ভালেই হ'ল, 1st class 3rd হ'লোঁ তাত। যি নহওক, সেইখিনিত কিন্তু মোৰ ভাল নালাগিল, কাৰণ LIC মই সদায় থাকিম বুলি কেতিয়াও আশা নকৰোঁ, মোৰ লাইকিঙৰ বস্তু নহয়, মানে ভাল পোৱা বস্তু নহয়, যিটো কাম সাধাৰণ মানুহক শিকাই দিলেও কৰিব পাৰে, মোক সেইটো নালাগে।

0: ইতিমধ্যে মই অলপ মনে মনে ভাবি আছোঁ ওলাব পাৰিলে ভাল। হঠাতে গুৱাহাটীৰ কটন কলেজ এটাতে ছাবজেক্ট টিচাৰ কিছুমান লগা হ'ল, ফিজিক্স কেমিষ্ট্ৰি বায়'লজি সবখিনি লগা হ'ল। এদিন ইন্সপেক্টৰ এল আই চিৰ কামতে আহিছিল, তেতিয়া আমাক চিনি পায়, কটন কলেজৰে মানুহ আছিলে, কৈছে যে তুমি এনেকুৱা কাম কৰিবানে, তালৈ যাবানে, বোলো যাম ছাৰ। গ'লোঁ এল আই চিত, কৈছে তাতে কম দৰমহা পাওঁ, তথাপি গ'লোঁ। তাত প্ৰায় ডেৰ বছৰ থাকিলোঁ, তাৰপিছত দৰং কলেজত পালোঁ, মাজত এ চি এছ দিলোঁ, তাতো ক্লাছ ওৱান এ চি এছ পালোঁ দৰং কলেজত জইন কৰাৰ 15 দিনমান পিছত, তাৰপিছত আৰু নগ'লোঁ,
1: নালাগে,
0: টিচিঙেই ভাল পাওঁ, তাতে থাকিলোঁ।
1: শিক্ষকতাৰ প্ৰতি আগ্ৰহী বেছি আছিল,
0: বেছি আগ্ৰহ আছিলে, গতিকে তাতে থাকিলোঁ। মানে মই এই চাকৰিৰ এইটোত যথেষ্ট সুখী, পঢ়াই ভাল পাওঁ, গতিকে থাকি গ'লো।
1: হয়, আৰু আপোনাৰ যি কৰ্ম শিক্ষকতাৰ, তাৰ জৰিয়তে আপুনি আৰু মানৱ সম্পদ গঢ়িব পাৰিলে নহয় জানো?
0: এইটো কেনেকৈ ক'ম, এইটো ৰাইজে ক'ব।
1: আপোনাৰ তত্ত্বাৱধানত বহুখিনি ছাত্ৰ ছাত্ৰী খুব
0: ছাত্ৰ।
1: হয়, আপুনি নলবাৰীত জন্ম বুলি ক'লে, এতিয়া সেই সময়ছোৱা আপোনাৰ কেনেকুৱা আছিলে, শৈশৱৰ সেই সময়ছোৱা পঢ়া শুনাৰ উপৰিও?
0: মই অলপ লাজকুৰীয়া আছিলোঁ, অলপ ভয়াতুৰো আছিলোঁ নেকি, তেতিয়া মানে বৰ বেছি বাহিৰত ঘূৰি ফুৰা স্বভাৱটো মোৰ নাছিল, প্ৰায়ে অকলে থাকোঁ, বাহিৰা কিতাপো পঢ়োঁ, বাহিৰা মানে যিবিলাক মোৰ বয়সৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব লাগে তেনেকুৱাহে পঢ়িছোঁ। আমাৰ যিখন এল পি স্কুল আছিলে তাত এটা লাইব্ৰেৰী আছিলে, তাত ভাল কিতাপ কিছুমান আছিল, অৱশ্যে তেতিয়াই মই ভাল বেয়া বেছি বুজি নাপাওঁ, ৰাজনৈতিক কথাবোৰ বাদ দি পেলাই আন কিছুমান পঢ়িছিলোঁ। সেই সময়তে অলপমান লেখা পঢ়াৰ প্ৰতিও ইণ্টাৰেষ্ট আছিল, 2-4টা কবিতা, সেই ছন্দবদ্ধ কবিতা তেতিয়া লিখিছিলোঁ, অসমবাণী, সেই সময়ত দৈনিক অসমৰ জন্মই হোৱা নাই, অসমবাণীত বিশেষকৈ লিখিছিলোঁ
1: ছাত্ৰ অৱস্থাৰ পৰা।
0: আৰু দেখিছিলোঁ যে আমাৰ সেই সময়ত আজিৰ নিচিনাতো মোবাইল চোবাইল নাছিল, 2-1খন বাতৰি কাকতহে গাঁৱলৈ গৈছিলে, গতিকে কেতিয়াবা সুবিধা পালে তাকেই চাইছিলোঁ। তাৰমানে আমাৰ শৈশৱকালটো বোধকৰো অসমৰ গাঁও অঞ্চলৰ সৰহভাগৰে তেনেকুৱাই যে সেই সময়ৰ দেই শৈশৱকালটো বৰ হেৰি নহয়, লাভজনকভাৱে যোৱা নাই। আজি যেনেকৈ ল'ৰা ছোৱালীয়ে মিউজিক শিকিছে, ড্ৰয়িং শিকিছে, এবেকা শিকিছে, আমাৰ দিনত সেইবোৰ একো নাছিলে, কাৰণ গাঁৱত ক'ত পাম।
1: এতিয়া আপোনাৰ কৰ্মজীৱন কটন কলেজিয়েটৰ পৰা আহি দৰং মহাবিদ্যালয়ত আৰম্ভ কৰিলে, সেইখিনি সময়ত কেনেকুৱা ধৰণৰ পৰিৱেশ আছিলে দৰং মহাবিদ্যালয়ৰ?
0: আজি যিটো অৱস্থা আছে, ইমানখিনি পৰিকাঠামো নাছিল, ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান নাছিল, আৰু নোহোৱাটোৱে স্বাভাৱিক, সকলো বস্তুৰে এটা অগ্ৰগতি চলি থাকেতো, গতিকে সেই সময়ত ইমান নাছিলে। কিন্তু সেই সময়ৰ ৰিজাল্ট আৰু আজিৰ ৰিজাল্ট বিশেষ ডিফাৰেঞ্চ নাই, তেতিয়াও ভাল, এতিয়াও ভাল, টিচাৰসকল, শিক্ষক শিক্ষয়িত্ৰীসকল তেতিয়াও ভাল আছিল, এতিয়াও ভাল।
1: হয়, আপুনি লিখা মেলা কৰোঁ বুলি ক'লে ছাত্ৰ অৱস্থাৰ পৰাই কবিতা লিখিছিলে আপুনি, মনত আছে নেকি সেয়া?
0: এতিয়া লগত নাই, কিন্তু মনতো নাই, কিন্তু এটা মই কটন কলেজত পঢ়ি থকা সময়ত বকলৈ গৈছিলোঁ, বকত মোৰ ভিনদেউ এজন আছিলে, তাৰ পৰা আহি থাকোঁতে দেখিছোঁ ঠাণ্ডাৰ দিন, গোটেই ধাননি পথাৰ সোণৰ সোণগুটিৰ নিচিনাকৈ জিলিকি আছে, তেতিয়া আঘোণৰ পথাৰতে বুলি এটা কবিতা লিখিছিলোঁ, আৰু সেই কবিতাটো অসমবাণীত প্ৰকাশিত হৈছিল। তাৰ পাছত ক্ৰমে একেধৰণৰ কবিতা বহুতকেইটা প্ৰকাশিত হ'ল, অসম ৰাইজ, অসমবাণী, এখন আছিলে উৰুলি, সেইটো আপোনালোকে নামেই শুনা নাই, তেতিয়া আপোনালোকৰ জন্মই হোৱা নাই, অসম বাতৰি জানে, নতুন অসমীয়া, এইবিলাকত লিখিছিলোঁ। তাৰপিছত কবিতাৰ কিছুদিন নিলিখাৰ পাছত এতিয়া কবিতাৰ সেইটো ধৰণটো সলনি হ'ল, আৰু সেই তেনেকুৱা কবিতা আৰু বহুত লিখি পেলাই 60ৰ ওপৰ হৈছে, কিন্তু মই কিতাপ হিচাপে এতিয়া উলিওৱা নাই, এতিয়াও 2-3টা লিখোঁ, আৰু গল্প কিন্তু যথেষ্ট কম লিখিছোঁ, 10টামানহে লিখিছোঁ, তাৰ কল্পবিজ্ঞানৰ গল্প অৱশ্যে 4টা লিখিছোঁ, সেয়াও একো কাউণ্টেবল বা ধৰ্তব্য নহয়, এনেই লিখিছিলোঁ আৰু, ভাল লাগিছিল কাৰণে। এটা সময়ত বিজ্ঞান লেখাত মনোযোগ দিলোঁ।
1: হয়, আপুনি লিখে বিজ্ঞানৰ বিষয়ে বহুখিনি লিখিছে, কবিতা বা গল্পৰ পৰা আহি কিহৰ বাবে লিখা আৰম্ভ কৰিলে বিজ্ঞান বিষয়ক, বা আপুনি কি বুলি ভাবিলে যে বিজ্ঞান সাহিত্যই জনজীৱনৰ কেনেকুৱা ধৰণৰ উন্নতি সাধন কৰিব, এইখিনিৰ বিষয়ে কওকচোন।
0: মইতো বিজ্ঞানৰ ছাত্ৰ আৰু পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ, বিজ্ঞানৰ আটাইবিলাক বিষয়ৰ ভিতৰত বোধ কৰোঁ এইটোৱে টান বুলি মানুহবিলাকে কয়, আৰু টান হ'লেও এইটোতে মোৰ ৰাপটো বেছি হ'ল, পঢ়ি থাকোঁতে এনেকৈ লিখিবৰ মন গ'ল। 1961 চনৰ পৰা বিজ্ঞান জ্যোতি বুলি অসম বিজ্ঞান সমিতিৰ পৰা এখন আলোচনী প্ৰকাশিত হৈছে, সেইখন বিশুদ্ধ

0: হয় বিজ্ঞানৰ আলোচনী, কিন্তু সেইখন জনপ্ৰিয় বিজ্ঞানৰ আলোচনী বুলি কোৱা আছিল। মই পিছতো ক'ম বিজ্ঞান আৰু জনপ্ৰিয় বিজ্ঞানো কি ডিফাৰেঞ্চ, পিছতো ক'ম। সেই সময়ত অধ্যাপক, আমাৰ নিজৰে অধ্যাপক ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মা ছাৰ আছিলে সম্পাদক, বিজ্ঞান জ্যোতিৰ সম্পাদক। তেখেতে এদিন মোক আমেৰিকান এম্বেচি তাৰ পৰা ওলোৱা স্পেন নামৰ মেগাজিন এখন দিলে, দি মোক প্ৰায়ে নামকাৰী মাতিছিলে, মাতিব ছাত্ৰ আৰু, বোলে এইটো পঢ়াচোন, পঢ়ি পেলাই মোক এটা লিখি দিব লাগে। দ্য গ্ৰেট মুন ৱাক্স সেইবুলি এটা কল্পবিজ্ঞান ধৰণৰ বস্তু পঢ়িবলৈ দিলে। পঢ়িলোঁ, পঢ়ি পেলাই লিখিলোঁ, ছাৰে ভালো পালে। তেখেতে উদগনি দিলে যে আৰু লিখা, বেলেগ লিখা, এনেকুৱা এনেকুৱা লিখা, সেইমতে লিখি গ'লোঁ। সেইটোৱে আৰম্ভণি, পিছত আৰু পিছলৈ চোৱা নাই। বহুত মোক মানে এটা সময়ত মানুহে বিজ্ঞান জ্যোতিৰ লেখাৰ কাৰণে জনা হ'ল বেছি। তাৰপিছত বহুত বস্তু লিখিলোঁ, মানে বহুত, মানে মইহে কৈছোঁ বহুত, আনৰ চকুত একো বহুত নহ'ব পাৰে। লিখিলোঁ বিভিন্ন মেগাজিনত, লিখিলোঁ এই প্ৰান্তিকৰ কথা মানুহে কৈয়ে থাকে যে আপোনাৰ প্ৰান্তিকত পঢ়িছোঁ, যলৈকে নাযাওঁ, আনকি কেদাৰনাথত যাওঁতেও মানুহ লগ পাইছোঁ তেনেকুৱা।
1: আপোনাৰ লিখনি পঢ়া,
0: সিদিনা টাৱাঙলৈ গৈছিলোঁ, তাতো পাইছোঁ। গতিকে প্ৰান্তিকখনত গুৰুত্বটো বেছি দিব লাগিছিল। প্ৰান্তিকৰ উপৰিও গৰিয়সী, প্ৰান্তশ্ৰী, এইখন অৱশ্যে অধুনাল লুপ্ত বুলিয়ে ক'ব লাগিব, হাতহৰি, অন্যযুগ, সপুৰা, মুকুতা, প্ৰকাশ, এইবিলাকত লিখি আছোঁ। এটা কথা চাগে মন কৰিছে যে মই বাতৰিকাকতৰ নাম লোৱা নাই। মই আচলতে বাতৰিকাকতত লিখিবলৈ অলপমান বৰ ভাল নাপাওঁ, তাৰমানে ৰাখিবলৈ দিগদাৰী, এইকেইখন মেগাজিনকেইখন ৰাখিবলৈ যেনেকৈ সুবিধাজনক, বাতৰিকাকত ৰাখিবলৈ দিগদাৰী পাওঁ, নষ্ট হৈ যায়। তথাপি তাৰ মাজতে লিখিছোঁ, ইংলিছতো কিছুমান লিখিছিলোঁ, আসাম ট্ৰিবিউনত লিখিছিলোঁ আৰু চেণ্টিনেলত কেইবাটাও লিখিছিলোঁ। এইখিনি লিখাৰ পাছত মানুহে ক'ব আৰম্ভ কৰিলে মই বিজ্ঞান লেখক, হয় নহয়তো ৰাইজে জানে।
1: হয়, বিজ্ঞান সাহিত্যই জনজীৱনৰ কেনেধৰণৰ উন্নতি সাধন কৰে, বা যিসমূহ প্ৰচলিত অন্ধবিশ্বাস বা বিভিন্ন ধৰণৰ মানুহৰ ভাৱধাৰা, সেইখিনি সলনি কৰাত কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰে বিজ্ঞান সাহিত্য, এই বিষয়ে কওকচোন।
0: প্ৰথমতে কওঁ যে বিজ্ঞান লিখনি আৰু জনপ্ৰিয় বিজ্ঞান লিখনি বা সাহিত্য শব্দটো দিলে সাহিত্য অলপমান পাৰ্থক্য আছে। বিজ্ঞান ৰচনাকে আমি বিজ্ঞান লিখনি বুলি ক'ব পাৰোঁ, ধৰক তাত বেছি সোৱাদৰ কথাটো বৰ বেছি ভাবিব নালাগে।
1: এইটো মই জানিবলৈ বিচাৰিলোঁ হয় যে মনোগ্ৰাহী হোৱাকৈ, সাধাৰণ
0: মনোগ্ৰাহী হোৱাকৈ যিটো কৰা যায় সেইটো জনপ্ৰিয় বিজ্ঞান। আচলতে জনপ্ৰিয় শব্দটোতকৈ জনবৈধ হ'লে ভাল, যি নহওক সেইটো চলিছে জনপ্ৰিয় বিজ্ঞান বুলিয়ে কৈছোঁ। তাত হ'ব পাৰে কি, সাহিত্যৰ কিছুমান এলিমেণ্ট, উপাদান, সাহিত্যৰ উপাদান যোগ কৰি দিব পাৰি, আৰু সেইটো ষ্টাইলত মই এতিয়াও লিখি আছোঁ। সাহিত্যৰ উপাদানবিলাক যেতিয়া আহিব, সহজতে পাঠকবিলাকে গ্ৰহণ কৰে, সেইটো হৈছে জনপ্ৰিয় বিজ্ঞান। গতিকে জনপ্ৰিয় বিজ্ঞানৰ এটা সুবিধা কি, টেকনিকেলিটি বা কাৰিকৰী যিটো চৰিত্ৰ সেইটো সিমান নাথাকে। জনপ্ৰিয় বিজ্ঞানে এটা নহয় বেছি উদ্দেশ্য আছে, যিকোনো লেখনিৰে এটা লেখকৰ দায়বদ্ধতা থাকে সমাজৰ প্ৰতি, লেখনিৰ উদ্দেশ্য থাকে, জনপ্ৰিয় বিজ্ঞানৰ উদ্দেশ্য আছে একাধিক। কিন্তু এটা হৈছে মানুহৰ জ্ঞান বঢ়োৱা, দ্বিতীয়তে সমাজৰ হিত সাধন কৰা, মংগল সাধন কৰা, সমাজৰ পৰা অন্ধবিশ্বাস আদি আঁতৰ কৰা। আপুনি সোধাৰ নিচিনাকৈ কৈছোঁ, অন্ধবিশ্বাস আঁতৰ কৰাৰ কাৰণে আচলতে এটা পশ্চাদপদ লাগিব, বেকগ্ৰাউণ্ড লাগিব। মানুহে যেতিয়া বিজ্ঞান পঢ়ি থাকিব যে এনেকুৱা এনেকুৱা হৈছে, দেখোন পৃথিৱীখন যিখিনি দেখিব লাগিছিল তাতকৈ বেলেগ ধৰণে দেখিছোঁ, তেতিয়া মনৰ দিগন্ত বাঢ়িব, মানে প্ৰসাৰিত হ'ব, তেতিয়া এই যে সৰু সুৰা দৃষ্টিভংগী যেনে অন্ধবিশ্বাস, অপায় অমংগল এইবোৰ কথা চলি থাকে, সেইবিলাক ক্ৰমে আঁতৰিবলৈ আৰম্ভ কৰিব। এইটো এটা মানে সমাজ সচেতন কৰি পেলাব মানুহখিনিক, এইটো হৈছে সমাজৰ প্ৰতি দায়বদ্ধতাৰ এটা অংশ। এটা উদাহৰণ দিছোঁ, সেইটো হৈছে সিদিনালৈকে গ্ৰহণ বুলি ক'লে মানুহৰ ভয়, একদম চাহ পানী নাখায়, ভাতটো বেলেগেই, চাহ পানী একো নোখোৱা হৈছিল। কিন্তু এতিয়া ভাবক, নিজেই লক্ষ্য কৰিছে যে আজিকালি সেইবোৰ বিশ্বাস নকৰা হৈছে, ক্ৰমে বিশ্বাস নকৰা, এতিয়া বুজি পালে সেইটো কোনো ৰাহুকেতু নহয়, ৰাহুকেতু দৈত্য নহয়, একো নহয়। গ্ৰহণ হৈছে আচলতে চাৰ খেলা,
1: সেই বস্তুখিনিকে যেতিয়া

0: লিখনিৰ মাধ্যমেৰে পাঠকক বুজাই দিয়া যায়
1: অঁ
0: তেতিয়া তেওঁলোক উপকৃত হয় বা বহুতে সচেতন হৈছে সেই বিষয়ত, নহয়
1: সচেতন
0: জানো?
1: হৈছে, এতিয়া বহুতে নামানে সেইবোৰ কথা, আৰু নমনাই উচিত।
0: আপুনি ক'লে ইতিমধ্যে বিজ্ঞান লিখনি আৰু জনপ্ৰিয় বিজ্ঞান লিখনিৰ মাজৰ যিখিনি পাৰ্থক্য পাঠকে বুজি পাব পৰাকৈ, গতিকে যিসকল বিজ্ঞানৰ লেখক তেখেতসকলৰো নিশ্চয় দায়বদ্ধতা থাকে, নহয় জানো, যে কেনেকৈ মনোগ্ৰাহীকে সৰল ভাষাত পাঠকৰ মনত তেওঁলোকে সেই বস্তুখিনি সুমুৱাই দিব পাৰে, বুজাই দিব পাৰে, নহয় জানো ছাৰ?
1: এইখিনিতে মই সৰু কথা এটা কৈ লওঁ, এটা এইমাত্ৰ কৈছে আপুনি কথা যে কিমান মনোগ্ৰাহীকৈ সৰল ভাষাত লিখিব পাৰে, এইটো এটা ডাঙৰ গুণ, সৰল সহজ ভাষাত লিখাটো। এই কথাটো কায়দাটো মানে বা টেকনিকটো শিকিছিলোঁ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী যে, তেখেতৰ ভাৰত বিখ্যাত লেখক, কিন্তু অসমীয়াতহে লিখে কাৰণে প্ৰচাৰটো কম হৈ আছে। তেখেতে কায়দাটো শিকাইছে, তাৰমানে মোক আঙুলিত ধৰি শিকোৱা নালাগে, তেখেতে লিখাত ষ্টাইলটো পঢ়ি পঢ়ি বুজি পাইছোঁ যে এনেকৈ সহজকৈ লিখিব পাৰি, দেখোন ময়ো যথেষ্ট সহজকৈ লিখিব পাৰোঁ।
0: আচলতে বিজ্ঞান বস্তুটো আমি জটিল বুলিয়ে ভাবোঁ, মানে সহজে আমি ঢুকি নাপাওঁ, প্ৰত্যেকেই সহজেই ঢুকি পাব নোৱাৰে, গতিকে তেনেধৰণে সৰল ভাষা যেতিয়া লিখা হয় তেতিয়া খুব জটিল বস্তু এটাও মানে সোনকালে পাঠকে বুজি পাব পাৰে,
1: গতিকে
0: হয়, গতিকে অন্য সাহিত্যতকৈ বিজ্ঞান সাহিত্যৰ ক্ষেত্ৰত অধিক হয়তো গুৰুত্ব দিবলগীয়া কথা হৈ যায়, নহয় জানো? এতিয়া বিজ্ঞান লিখনি আৰু জনপ্ৰিয় বিজ্ঞান লিখনিৰ মাজৰ পাৰ্থক্যখিনি আপুনি ইতিমধ্যে বুজাই ক'লে, এতিয়া ছাৰ জানিবলৈ বিচাৰিছোঁ কল্পবিজ্ঞান সাহিত্য কি আৰু অসমীয়া বিজ্ঞান সাহিত্যত তাৰ স্থান কেনেধৰণৰ, এই বিষয়ে অকণমান বিশদভাৱে বুজাই কওকচোন।
1: কল্প শব্দটোৱে বুজাইছে যে এইটো ঠিক বিজ্ঞান বুলি ধৰিব নোৱাৰি, আৰু কল্পবিজ্ঞান কাহিনী মানে কাহিনীটো হৈছে চুটি গল্পৰ নিচিনা কথা এটা, গতিকে এটা চুটি গল্পত সামাজিক যিটো কথা সেই কথাটো প্ৰতিভাত হয়, কিন্তু কল্পবিজ্ঞান বুলি কোৱাৰ লগে লগে অকল এটা সি চুটি গল্পই নহয়, তাত বিজ্ঞানৰ যোগেদি চুটি গল্প, কিন্তু বিজ্ঞানৰ সেই যিকোনো বিজ্ঞান নহয় কল্পবিজ্ঞান, তাৰমানে বিজ্ঞানটো সঁচা হোৱাৰ কোনো দৰকাৰ নাই। ৰবট ওলোৱাৰ বহুত আগতে ৰবট সম্পৰ্কে কল্পনা কৰি বহুত লেখকে লিখিছে, তাৰ ভিতৰত জুল ভাৰ্ন, এইচ জি ৱেলছ, আইজাক এচিমভ, এনেকুৱা বহুত সংখ্যক নহ'লেও অন্তত আমাৰ জনামতে 15-20 ভাল বিশ্ববিখ্যাত লেখক আছিলে, আৰু ভাৰতৰো তেনেকুৱা আছে, জগদীশ চন্দ্ৰ বসু, সত্যেন বোস এখেতসকলেও লিখিছিল, অসমীয়াতো আছে, অসমীয়ালৈ আহি গ'লোঁ কাৰণ এইটো আমাৰ অসমৰহে বস্তু। অসমীয়াৰ প্ৰথম কল্পবিজ্ঞান লেখক বা চুটি গল্প লেখক হৈছে হৰিপ্ৰসাদ বৰুৱা, তেখেতৰ বীৰচতীয়াৰ দেশ বুলি এটা এনেকুৱা গল্প আছিলে, হৈছে একেবাৰে সঁচা অৰ্থত আজিকালি আমি পঢ়ি পঢ়ি বুজি পাইছোঁ সি কল্পবিজ্ঞান বিজ্ঞানৰ ওচৰেদিহে যায়, ঠিক কল্পবিজ্ঞান ক'ব নোৱাৰি। আজিৰ সময়ত মানে আমি দেখি থকা বা আমি কটন কলেজত পঢ়ি থকা সময়ত ডক্টৰ বিজয়কৃষ্ণ দেৱশৰ্মাই আকৌ নতুনকৈ এইটো আৰম্ভ কৰিলে, তেখেত 3 আগতে ঢুকাল, তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ এই সুযোগতে। তাৰ পাছত ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী হৈছে এইটো ক্ষেত্ৰত একেবাৰে সৰ্বোত্তম, অসমীয়া বিজ্ঞান সাহিত্যত কল্পবিজ্ঞান লেখক হিচাপে তেখেত সৰ্বোত্তম, তেখেতৰ সমান কোনেও লিখা নাই, আৰু তেখেতৰ পৰাই আমি যিটো কৌশল সেইটো কিছু পৰিমাণে শিকিছোঁ, যদিও মই কম লিখিছোঁ, আন মানুহবিলাকেও তেখেতৰ পৰাই শিকিছে বুলি বিশ্বাস কৰোঁ। তেখেতৰ ভালেমান কিতাপ আছে, আন কিছুমানৰো যেনেকৈ শান্তনু তামুলী, অভিজিৎ শৰ্মা বৰুৱা এখেতসকলৰো আছে, আনকি লক্ষ্মীনন্দন বৰা তেখেতৰো কায়কল্প বুলি এখন আছে,
0: গতিকে
1: এইবিলাকৰ যোগেদি আমাৰ কিন্তু যিটো কল্পবিজ্ঞানৰ যিটো হেৰি প্ৰভাৱ সেইটো সমাজ সংস্কাৰৰ কাৰণে বুলি পোনপটীয়াভাৱে ক'ব নোৱাৰি, এইটো এটা প্ৰায় মনোৰঞ্জনৰ নিচিনাহে কথা হৈছে। ইয়াৰ পৰা আৰু নতুন নতুন কিবাকিবি আৱিষ্কাৰ হৈ আছে।
0: আপোনাৰ যিখিনি লিখনি বিজ্ঞান বিষয়ক যিখিনি লিখনি সেইখিনি আপুনি সংকলন হিচাপে প্ৰকাশ কৰিছে নেকি?
1: 4 বিজ্ঞান লিখনি নহয়, মোৰ এনেই বিজ্ঞানৰ কিতাপ বহুত আছে, তাৰ কিছুমান টেক্সট বুক আছে, কিছুমান অনুবাদ আছে, সেইখিনি অতি সামান্যভাৱে মই কৈ থৈছোঁ। মানে প্ৰথম আছিলে 1975 সাগৰৰ কথা নামৰ এখন কিতাপ প্ৰকাশিত হৈছিল, আচলতে অসমীয়া সাহিত্যসভাই এটা প্ৰতিযোগিতা পাতিছিল আৰু সেই তাত যোগ দি পেলাই পুৰস্কাৰ

0: পাইছিলোঁ 1975 চনতে অসম সাহিত্য সভাৰ পৰা। তেনেকৈ অসম সাহিত্য সভাৰ পৰা আৰু দুখনত পাইছোঁ, মুঠতে 3খনত পাইছোঁ। এখন হৈছে চিনাকি বস্তুৰ ভিতৰৰ কথা, তাত কিছুমান সৰু সুৰা বস্তুৰ যেনেকৈ টৰ্চ লাইটটো কেনেকৈ জ্বলিছে, চাকি কেনেকৈ অনবৰত জ্বলি থাকে, তেল থাকিলে, এইবিলাকৰ যিটো মূল নীতি সেইবিলাক তাত দেখুৱাইছিলোঁ। গতিকে অলপমান ছেমি টেকনিকেল হ'লেও সেইখন জনপ্ৰিয় বিজ্ঞানেই ক'ব লাগিব। প্ৰদূষণ বুলি আছে পলিউশ্যনৰ ওপৰত, সেইখন 2000 চনত। তাৰ মাজতে 1989 চনত আন এখন কিতাপত পালোঁ, সেইখন কিন্তু বিজ্ঞানৰ কিতাপ নাছিলে। তাতো ভাৰত চৰকাৰে এটা প্ৰতিযোগিতা পাতিছিল ন শিকাৰুৰ কাৰণে পঠন সামগ্ৰী, তাত হাঁহি নামৰ এখন সৰু কিতাপ লিখি তাতো পুৰস্কাৰ পাইছিলোঁ ভাৰত চৰকাৰৰ পৰা। তাৰপিছত ৰং ৰং নানা ৰং বুলি শিশুৰ কাৰণে লিখিছিলোঁ 2009ত, সেইটো অসম শিশু সাহিত্য ন্যাসে পাব্লিছ কৰিছে। উৰাজাহাজ আৱিষ্কাৰৰ মনোৰম কাহিনী বুলি এখন, এইখন বড়ো ভাষালৈ অনুবাদ হৈছে, ভাৰতীয় বিজ্ঞানৰ সোণালী অতীত আৰু বিৱৰ্তন। আৰু এটা ডাঙৰ ছিৰিজ উলিয়াইছিলে ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ সম্পাদনাত ওলাইছিল অসম গভৰ্ণমেণ্টৰ অৰ্থ সাহায্যত, তাত শতাধিক কিতাপৰ নিচিনা আলোচনী ওলাইছিল, মানে এটাই টপিক। তেনেকুৱা মোৰ 4টা আছিলে তাত, লেজাৰ, পৰমাণু শক্তি, আমাৰ দূষিত পৰিৱেশ, পদাৰ্থৰ ভিতৰখন, এই 4টা তাত ওলাইছিলে। আৰু এনেকৈ কেইবাখনো আছে, মুঠতে প্ৰায় 30খন। ইয়াৰ উপৰিও কিছুমান পাঠ্যপুথি আছে, পাঠ্যপুথিৰ ভিতৰত কেইখনমান ৰেপিড ৰিডাৰো আছিলে, দ্ৰুত পাঠ্য 9-10ৰ, কেইখনমান অনুবাদ কৰিছিলোঁ। প্ৰথম দুখন হৈছে পৃথিৱীৰ কথা, 1979 চনত প্ৰকাশিত হৈছে, শক্তি, সেইখনো 1991 চনত প্ৰকাশিত হৈছে। এই দুখন নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া, তেওঁলোকে অনুবাদ কৰিবলৈ দিছিল আৰু প্ৰকাশো কৰিছে। ফ্ৰেংকেনষ্টাইন বুলি এখন আছে, এইটো হৈছে কৈ লৈছোঁ, মানে গোটেই বিশ্বৰে প্ৰথম কল্পবিজ্ঞান বুলি ধৰা হয়। পি বি চেলিৰ মিছেছ, তেওঁ মেৰি চেলি, তেওঁ লিখিছিলে, তেওঁ বিজ্ঞানৰ মানুহো নাছিল কিন্তু এনেকুৱা মজাৰ গল্প লিখিছিলে, যুগ যুগান্তৰ সেইটো জনপ্ৰিয় হৈ থাকিব। সেইখন অনুবাদ কৰিছিলোঁ, অৱশ্যে তাৰ এটা এব্ৰিজড ভাৰ্চন শিশুৰ কাৰণে। ৰহস্যময় অচিনজন, এইটো বিজ্ঞান নহয় ঠিক। আৰু উত্তৰ মেৰু কিনাৰ কাহিনী, এইখন হৈছে জুল ভাৰ্নৰ, আগৰখন মাৰ্ক টুৱেনৰ, মানে ৰহস্যময় অচিনজন মাৰ্ক টুৱেনৰ। গতিকে এইখিনি হৈছে মোৰ মানে উল্লেখ কৰিবলগা ধৰণৰ পুথি।
1: আপুনি বহু সংখ্যক লিখনি লিখিলে বিজ্ঞান বিষয়ক, আৰু তাৰ আগতে বিভিন্ন কবিতা বা গল্প। এতিয়া আপোনাৰ যিখিনি অৱদান সাহিত্য জগতৰ প্ৰতি, সেই অৱদানখিনিৰ বিনিময়ত আপুনি ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে, বিভিন্ন বঁটা বাহন লাভ কৰিছে, এতিয়া সেইখিনিৰ বিষয়ে আমি জানিবলৈ বিচাৰিছোঁ।
0: বঁটা মই মুঠতে আজিলৈকে 9টা পাইছোঁ বেলেগ বেলেগ। প্ৰথম ক'লোৱেই যে অসম সাহিত্যৰ পৰা 3টা পালোঁ, ভাৰত চৰকাৰৰ শিক্ষা আৰু সমাজ কল্যাণ মন্ত্ৰণালয়ৰ পৰা এটা পালোঁ হাঁহি নামৰ কিতাপখনত, অসম শিশু সাহিত্য ন্যাসৰ পৰা ৰং ৰং নানা ৰঙৰ কাৰণেও পাইছোঁ, বিজ্ঞান জনপ্ৰিয়কৰণৰ প্ৰচেষ্টাৰ বাবে ঘনশ্যাম গোস্বামী সোঁৱৰণী ন্যাস বুলি এটা আছিলে, তাৰ পৰাও পাইছোঁ। ছপাৰ মাধ্যমেদি এইটোতো কোৱাই হ'ল যে এইটোত ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছোঁ, এইটো 2014 চনত আছিলে, 15 চনৰ সেই ফেব্ৰুৱাৰীত দিয়ে, কিন্তু আগতে এইটো বঁটাটো ঘোষণা কৰে। আৰু অলপতে মানে 2021 চনত আমাৰ তেজপুৰৰে এজন সাংবাদিক আছিল, লেখক আছিল, নৰেন্দ্ৰদেৱ শাস্ত্ৰী, তেখেতৰ সোঁৱৰণত এটা বঁটা পাইছোঁ। এইখিনিয়ে, এই 9টা বঁটা পাইছোঁ।
1: হয়, আপোনাৰ বঁটা বাহনখিনিৰ বিষয়ে আমি জানিলোঁ। আকাশবাণীৰ সৈতেও আপুনি সম্পৰ্কিত, এই আকাশবাণীৰ সৈতে আপোনাৰ কেনেকুৱা সম্পৰ্ক, এই বিষয়ে কওকচোন।
0: আকাশবাণী গুৱাহাটীৰ লগত বেছিকৈ সম্পৰ্ক আছে মোৰ, 1972 চনৰ পৰা 75 চনৰ ভিতৰত সেই যে কবিতা লিখা বুলি কৈছিলোঁ, তাৰ কেইটামান কবিতা তাত পাঠ কৰিবলগীয়া হৈছিলে, ঠিক আবৃত্তি নহয়, পাঠ কৰিবলগীয়া হৈছিলে। তাৰ পাছত ক্ৰমে মোক কৈছে আৰম্ভ কৰালে ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী, তেখেতৰ নামটো বাৰে বাৰে উচ্চাৰণ কৰিছোঁ, সেইকাৰণে সঁচাকৈ তেখেতৰ কাৰণেই মই লিখিব পাৰিছোঁ। তেখেতে বিদ্যাৰ্থীৰ অনুষ্ঠানত কামত লগালে, তেওঁ বহুত যে ৰূপক চলি থাকে, মোৰ তেনেকৈ কমেও 20-22খন ৰূপক সম্প্ৰচাৰিত হৈছে বিজ্ঞান বিষয়ক। তাৰপিছত আৰু কথিকাও বহুত ভালেমান হৈছিলে, দুৰ্গেশ্বৰ বৰঠাকুৰ, তাৰপিছত জয়ন্ত দত্ত, এইসকলক পাইছিলোঁ। তেখেতসকলে মোৰ এইবোৰ ৰেকৰ্ডিঙত সহায় কৰিছিল, মানে প্ৰগ্ৰেম এক্সিকিউটিভ হিচাপে কাম কৰিছিলে, তো অকল আকাশবাণী গুৱাহাটীয়েই নহয়, কেইটামান হৈছে ডিব্ৰুগড়ৰ পৰা, দুটানে তিনিটা যোৰহাটৰ পৰা, আৰু ইয়াৰ পৰাও আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰাও 7-8টামান হৈছে। গতিকে মোটামুটিভাৱে এইখিনিয়ে সম্পৰ্ক আৰু। তাৰ ভিতৰতে সাক্ষাৎকাৰো আছে, সাক্ষাৎকাৰো আছে, আৰু গুৱাহাটীত বিশেষকৈ কিছুমান নতুন প্ৰগ্ৰেম যেতিয়া পৰিকল্পনা কৰে তেনেকুৱা ৱৰ্কশ্বপো দুখন মই থাকিবলগীয়া হৈছিল তাত আঁচনি গ্ৰহণ কৰাৰ কাৰণে। সেই তাহানিৰে পৰা যেতিয়া মানে কলেজত থাকোঁ তাৰো আগৰ পৰা বিভিন্ন ঠাইত সভা সমিতিত মানে বিজ্ঞান বিষয়ক বেছিকৈ তাত বক্তৃতা দিবলগীয়া হয়, কিছুমান ছাবজেক্টৰ বক্তৃতা, আৰু আজিকালি ছাবজেক্টৰ বক্তৃতা দিয়াৰ উপৰিও এই সামাজিক কিছুমান দায়বদ্ধতা থাকে, সেইবিলাকতো বক্তৃতা দিবলগীয়া হয়, যিটো মই বৰ ভাল নাপাওঁ, কিন্তু উপায় নাই, মানুহে বিচাৰে।
1: এতিয়া আপুনি সামাজিক দিশতো বিভিন্ন ধৰণে জড়িত হৈ আছে।
0: খুব বেছি নহয়, বিশেষকৈ লেখামেলা যোগেদি আছোঁ, এডিটিঙৰ যোগেদি আছোঁ, এডিটিঙো বহুত কৰিছোঁ বিজ্ঞান জ্যোতিৰ, তাতে যিহেতু গুৱাহাটীত নাই তেজপুৰতে থাকিবলগীয়া হ'ল, ঠিক সম্পাদক নহয় সহযোগী সম্পাদক হিচাপে কেইবাবছৰো কাম কৰিছোঁ। তাৰপৰা আমাৰ তেজপুৰতে তেজপুৰ সাহিত্য চৰা বুলি এটা অনুষ্ঠান আছে, এই 50 নম্বৰ বছৰ চলি আছে এইবাৰ, তাৰপৰা এখন দুবছৰৰ মূৰে মূৰে এখন মুখপত্ৰ ওলায়, সেইখনৰ নাম হৈছে চয়নিকা, তাৰ 11টা সংখ্যা মই সম্পাদনা কৰিছোঁ, আৰু অন্যান্য আছে সৰু সুৰা।
1: এইধৰণে আপুনি এতিয়াও ব্যস্ত হৈ আছে। হয়, এতিয়া ছাৰ আমাৰ অনুষ্ঠান সামৰিব সময় হ'ল, আজি আপোনাৰ সৈতে আমি বহুখিনি কথাই পাতিলোঁ আৰু সময় যিহেতু সীমিত, বহু কথা থাকি যায় জানিবলৈ, তথাপিও শেষত বৰ্তমান নতুন প্ৰজন্ম তেখেতসকললৈ আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব?
0: মই ভাবোঁ আজিৰ প্ৰজন্মই নিজক বেছিকৈ গঢ়ি তুলিছে, গৱেষণা লেখা পঢ়া এইবোৰৰ মাজেদি নিজক বেছিকৈ গঢ়ি তুলিছে, আনহাতে যিখিনি জানে বা পঢ়িছে তাক সমাজত দিবলৈ বৰ ইচ্ছুক নহয় যেন লাগে, কাৰণ আজিকালি নতুন নতুন লেখক দেখোন সিমান নোলায়, আমি সেই বয়সীয়াল কেইজনমানে লিখি আছোঁ, বিশেষকৈ বিজ্ঞানৰ কথাই কৈছোঁ মই, সেইটো যাতে নতুনকৈ অনাব পাৰি সেইটোহে আমাৰ সমাজৰ মানুহবিলাকে সেই বিষয়ে চিন্তা কৰিব লাগে নতুনকৈ। মোবাইল আছে, ঠিকে আছে, মোবাইল চাবও লাগে, কিন্তু চাই তাৰ সৎ ব্যৱহাৰ কৰিব পাৰিলে ভাল। নতুন প্ৰজন্মৰ বহুতে মোবাইলত চাই পেলাই পাঠ্যপুথি নপঢ়াকৈও পাৰ হৈ যাব বিচাৰে, হয়তো তেওঁলোকে কিবা এটা ভাল পাইছে, সেইটো কিন্তু হ'ব নালাগে,
1: চিন্তা শক্তিটো তেওঁলোকৰ লোপ পায় নহয় জানো।
0: আৰু এটা ডাঙৰ কথা, এইটো সকলোৱে জানে যে ডাঙৰ সমস্যা হৈছে যে মাতৃভাষাত পঢ়িব নোখোজে, নোখোজাৰ কাৰণো আছে আৰু সেইটোৰ বিপক্ষে ক'ব লাগে, আৰু মই বিপক্ষে কৈছোঁ যে মাতৃভাষাত পঢ়ি পেলাই মানুহটোখন বহুত উন্নত হৈছে বা উন্নতি কৰিছে। যদি চাওঁ আমাৰ অসমৰ পৰা কেইবাজনো বিশেষকৈ পদাৰ্থ বিজ্ঞানত আৰু জীৱ বিজ্ঞানত বাহিৰত থাকি পেলাই বহুত নাম কৰিছে, আৰু নাম কৰাৰ পিছত আমাৰ টিভিত দেখুৱাই পেলাই তেওঁৰ প্ৰতি বাহ বাহ জনাব, কিন্তু যদি চোৱা যায় তাৰ বেছিভাগে কিন্তু অসমীয়া মিডিয়ামতহে পঢ়া, গতিকে অসমীয়া মিডিয়ামটোক এলাহ কৰিব নালাগে বা অৱহেলা কৰিব নালাগে,
1: মাধ্যমটো আচলতে ডাঙৰ কথা নহয়।
0: মহাকাশ বিজ্ঞানী জিতেন গোস্বামী অসমীয়াত পঢ়া।
1: হয় ছাৰ, আজি এই অনুষ্ঠানত আপোনাৰ সৈতে আমি বহুখিনি সময় কথা পাতিলোঁ, আশা কৰিছোঁ আপুনি এইধৰণে কামবোৰ কৰি যাওক, বিভিন্ন কৰ্মৰাজিৰ মাধ্যমেৰে আপুনি নতুন প্ৰজন্মকো আকৰ্ষিত কৰক বিজ্ঞান সাহিত্যৰ প্ৰতি আৰু আন আন দিশৰ প্ৰতিও। ঈশ্বৰে আপোনাৰ সুস্বাস্থ্য বৰ্তাই ৰাখক। আজিৰ এই অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক অশেষ ধন্যবাদ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা।
0: মোৰ ফালৰ পৰাও মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ।
1: শ্ৰোতাসকলে, ইমান পৰে আজিৰ অতিথি অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিজ্ঞান লেখক তথা ছপাৰ মাধ্যমেদি বিজ্ঞান জনপ্ৰিয়কৰণৰ প্ৰচেষ্টাৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামীৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: में आए निखार।
1: इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
2: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ ওলাইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। শ্ৰোতাসকল, অনুষ্ঠানত আজি প্ৰথমে আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ কালা পাথৰ বোলছবিৰ লতা মঙ্গেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত বাহোমে তেৰে মস্তি কে ঘেৰে শীৰ্ষক গীতটি।

0: इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
1: সুৰাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো তাজমহল বোলছবিৰ লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত জো ৱাদা কিয়া ৱো নিভানা পৰেগা শীৰ্ষক গীতটি।

0: को मुझसे प्यार है।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চৰ শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এইবাৰ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত আগবঢ়াইছোঁ বাপাস বোলছবিৰ লতা মংগেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত এক তেৰা সাথ হমকো শীৰ্ষক গীতটি।

0: जाए निखार।
1: इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
2: সুৰাসকল, হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এবাৰ আগবঢ়াইছোঁ পাকিজা বোলছবিৰ লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত চলো দিলদাৰ চলো শীৰ্ষক গীতটি।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ তেৰি বিন্দিয়াৰে, অভিমান বুলছবিৰ, লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি।

0: निखार।
1: इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
2: श्रोताओं, অনুষ্ঠানৰ শেষত শুনক জুৱেলটি পুলছবিৰ দিল পুকাৰে আৰে আৰে শীৰ্ষক গীতটি। গীতটিত কণ্ঠদান কৰিছে লতা মংগেশকাৰ আৰু মহম্মদ ৰফিয়ে।

শ্রোতা, ইমানপুরে হিন্দি বোলছবির গীতর অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুর। শ্রোতাসকল, এতিয়া আমাৰ ষ্টুডিঅৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিবেশনৰ ইমানতেই অন্ত পৰিল। আমাৰ কাইলৈ পুৱাৰ অধিবেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz, আৰু আমাৰ নিয়মীয়া অধিবেশন মুকলি কৰা হ'ব 5:25 এই একেই মিটাৰ আৰু একে বেণ্ডত। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল ৰাজীৱ গগৈ, অম্লানজ্যোতি দত্ত আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰান্সমিটাৰৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো। আনহাতে পৰিবহণ ব্যৱস্থাত আছিল নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়ক ইমতিয়াজ হুছেইনৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আজিলৈ মই ৰূপলী বৰা শইকীয়াই বিদায় মাগিছো। শুভৰাত্ৰি, জয় হিন্দ।